নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1433 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ 23 দিন, 1948 খ্ৰীষ্টাব্দৰ ভাদৰ 19 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি ছেপ্টেম্বৰ মাহৰ 10 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 43 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া বিভিন্ন দায়িত্বত আছে। ডিউটি ৰুমত মিতালী বৰবৰা আৰু মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, আশিফ আহমেদ, আনোৱাৰ আলী আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত আছো মই গীতালী ভট্টাচাৰ্য। এতিয়া শুনোৱা হওক ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বৰ্ণনা শুনিলে। আজিৰ অনুষ্ঠানত লোপামুদ্ৰা নেওগৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, আশামণি ৰহাঙে গোৱা লোকগীত, হীৰকজ্যোতি শৰ্মা আৰু সংগীবৃন্দই গোৱা টোকাৰী গীত, অনুপ শৰ্মা আৰু লগৰীয়াসকলে গোৱা ভক্তিমূলক গীত আৰু শেষত এটি ভজন শুনিলে ঝিৰিমি কাকতিৰ কণ্ঠত।

0: Malur line. The approved multi-tracking projects will enhance connectivity to approximately 2,100 villages having a population of about 52 lakhs. Mr. Vaishnav informed that the government has decided to four-lining or quadrupling of all the seven high-density railway corridors. These routes are Delhi to Howrah, Mumbai to Howrah, Delhi to Mumbai, Delhi to Guwahati, Delhi to Chennai, Howrah to Chennai and Mumbai to Chennai route. These routes cover 11,000 kilometers railway networks and four-lining of 2,000 kilometers has been completed. These approved projects for four-lining are related to the high-density railway networks. Prime Minister Narendra Modi has said that the cabinet decision will ensure faster passenger movement, stronger connectivity and additional freight capacity. In a social media post, Mr. Modi highlighted that the five railway projects worth over 10,000 crore rupees will foster better rail connectivity in South India and also benefit lakhs of people. The Prime Minister also said that the cabinet decision pertaining to three multi-tracking projects worth over 10,500 crore will add additional railway network and improve connectivity across Chhattisgarh, Jharkhand, Madhya Pradesh, Odisha and West Bengal. He added that it will also encourage tourism, especially heritage and wildlife related tourism and lower logistic costs. Union Minister of Commerce and Industry Piyush Goyal has called on BRICS countries to work together to expand opportunities for women entrepreneurs and women-led enterprises in international trade. The minister also stressed the need for easier access to credit markets and predictable rules of business to leverage growth and opportunities for women-led enterprises. He was addressing the BRICS WBA Women-led Development Conference in New Delhi. Mr. Goyal said, India has focused on empowering women financially, socially and through education skills and an improved quality of life with the objective of making women drivers of the country's growth. International Atomic Energy Agency, IAEA, has referred Iran to UN Security Council for the first time in 20 years, citing Tehran's failure to cooperate with a long-running probe into uranium traces found at undeclared sites. The IAEA's 35-member board approved the resolution by 23 votes to 5 with 8 abstentions. In the U.S. Open, Americans Ben Shelton and 11th seed Francis Tiafoe have set up an All-American men's single semifinal. In the women's single semifinals on Friday, defending champion Aryna Sabalenka will face 3rd seed Jessica Pegula, while 4th seed Coco Gauff will play Alina Rybakina of Kazakhstan. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে মুকুতামালা
2: শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে এটি প্ৰবন্ধত লিখিছিল জগতৰ সকলো মানুহে সৰ্বতিকাল সুখকেহে বিচাৰে দুখ কোনেও নিবিচাৰে কিন্তু সুখৰ পৰা মানুহৰ অন্তঃকৰণৰ উন্নতি নহয় অৱনতিহে হয় সুখ পালেই অধিকাংশ মানুহৰ অন্তৰত অহমিকা ভাৱ উপজে সুখী সমৃদ্ধিশালী মানুহে ভাবে যে মোৰ কাম সকলোবিলাকেই শুদ্ধ শ্ৰেষ্ঠ আৰু নিৰ্ভুল মোৰ এনে উত্তম কাৰ্যাৱলীৰ দ্বাৰা মই এনে সুখী হ'ব পাৰিছোঁ অন্য মানুহে মোৰ দৰে নিৰ্ভুলৰূপে কৰ্ম কৰিব নাজানে বাবে মোৰ দৰে সুখী হ'ব পৰা নাই আৰু নোৱাৰে মানুহৰ অন্তৰৰ এনেবিধৰ অহমিকাভাৱে অন্তঃকৰণ তললৈ নমাই নিয়ে আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসটো পাতলাই দিয়ে বিপদে বা দুখে মানুহৰ উপকাৰ কৰে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা বিশ্বাস বঢ়ায় সেইবাবে অনেকজন জ্ঞানী আৰু সাধুলোকে নিজৰ বিপদ কমি যোৱাতকৈ বিপদ বাঢ়ি যোৱাটোহে সমৰ্থন কৰে সুখ সমৃদ্ধিৰ মাজত লালিত পালিত মানুহে ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰিবই নোখোজে কোনো মানুহৰ ভাগ্যত অৰ্থ সম্পত্তি আদি বিষয়ভোগৰ প্ৰাচুৰ্যৰ বাবে জগতৰ অনেক লোকেই ঈশ্বৰলৈ পাহৰে মানৱোচিত কৰ্মও পাহৰে

0: সেইবাবে জ্ঞানী লোকে নিজৰ জীৱনটো অভাৱ অনাতন আৰু দাৰিদ্ৰ্যৰ মাজেৰে পাৰ কৰি নিবলৈ বিচাৰে। কোৱা বাহুল্য মাথোন যে এনে নিৰ্লোভ তথা কষ্টৰ জীৱন যাপন কৰাৰ বাবে মানুহৰ অন্তৰত সাধুতাৰ একান্ত প্ৰয়োজন। যথাৰ্থতে সাধু হ'ব নোৱাৰিলে মানুহ কেতিয়াও এনে উত্তম জীৱনৰ অধিকাৰী হ'ব নোৱাৰে। এই সম্পৰ্কে শাস্ত্ৰত কোৱা হৈছে যে কোনো লোকে যদি বেদবিহিত কৰ্তব্য কৰ্ম একো নকৰে অথবা কোনো লোকে সাধু নাম লৈও অসাধুৰ কাম কৰে, তেনেহ'লে যিসকল লোকৰ এই দুবিধ অৰ্থাৎ ক্ৰিয়াহীন আৰু সাধু নাম লৈও অসাধুৰ নিয়মত চলা লোকৰ নীতি বিগৰ্হিত ব্যৱহাৰ দেখিও অন্তঃকৰণত কোনো চঞ্চলতা উপস্থিত নহয়, সেইসকল লোকক যথাৰ্থ সাধু বুলি বুজিব লাগে। যিসকল লোকে ভাল মন্দ দুয়োবিধ মানুহকে সমদৃষ্টিৰে চাবলৈ সক্ষম হৈছে সেইসকলেই যথাৰ্থ সাধু নাম পাবৰ যোগ্য হৈছে বুলি বুজিব লাগে। যিসকল লোকে ভাল মন্দ বিচাৰ কৰিব নাজানে তেওঁলোক অতি অধম বা অসাধু। যিসকল লোকে এইটো ভাল এইটো মন্দ বিচাৰ কৰিব পৰা হৈ ভাল পথত চলে বা চলিবলৈ যত্ন কৰে আৰু মন্দ পথ ত্যাগ কৰে বা মন্দ নীতি ত্যাগ কৰিবলৈ যত্ন কৰে সেইসকল মধ্যম লোক। তেওঁলোক ভৱিষ্যতে সাধু বুলি গণ্য হ'বৰ আশা আছে। কিন্তু যিসকল লোকে ভাল বা মন্দ দুয়োকো পৰিহাৰ কৰে, ভালকো ভাল নবোলে বেয়াকো বেয়া নবোলে, সেইসকলেই যথাৰ্থ সাধু। এই বিশ্বজগতৰ সৃষ্টি স্থিতি আৰু সংহাৰৰ সৈতে জড়িত কাৰ্যসমূহ একমাত্ৰ সত্ব ৰজহ আৰু তম এই তিনি গুণৰ মাধ্যমেৰে চালিত হয়। আমি মানুহৰ অন্তৰত যত প্ৰকাৰ ভেদ কল্পনা কৰিব পাৰোঁ সেই তিনি গুণৰ আশ্ৰয়তহে সকলো কল্পনাৰ কাৰ্য হয়। যেতিয়া মানুহে সাধনাৰ বলত পৰমেশ্বৰৰ সমীপলৈ আগবাঢ়ি যায় তেতিয়া তেওঁ প্ৰথমে তমগুণৰ পৰা আঁতৰি যায়, ক্ৰমে ক্ৰমে ৰজগুণৰ পৰা আঁতৰি যায় আৰু সাত্বিক জীৱন যাপন কৰে। তাৰ পাছত ক্ৰমাৎ সত্বগুণৰ পৰাও আঁতৰি গৈ নিৰ্গুণ অৱস্থাত ৰয়গৈ। ঈশ্বৰ নিৰ্গুণ, সেই ঈশ্বৰক পাবলৈ হ'লে মানুহো নিৰ্গুণ হ'ব লাগিব। যেতিয়া জীৱ নিৰ্গুণ অৱস্থাত পৰেগৈ তেতিয়া জীৱই ভালকো ভাল বুলি তালৈ আগ্ৰহ নকৰে আৰু বেয়াকো বেয়া বুলি ঘৃণা নকৰে।
1: আজিৰ মুকুতামালা শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ লিখনিৰ পৰা লোৱা হ'ল।

ইমানপৰে বুলুমণি ডেকা আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়া গীতকেইটি শুনিলে। লগৰীয়াসকল আছিল দিনেশ ডেকা, ফুলেশ্বৰ ডেকা, যুগল বনিয়া, তপন চন্দ্ৰ চলিহা, মৰমী চহৰীয়া আৰু ৰুমি ৰাজবংশী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন।

দোঁআখি বাৰে হাত ছবিৰ পৰা লোৱা ভজন্তি শুনিলে। লতা মংগেশকাৰ আৰু সহশিল্পীৰ কণ্ঠত গীতিকাৰ আছিল ভাৰত ব্যাস। এবাৰ শুনো আহক মিছ মেৰী ছবিৰ পৰা লোৱা এটি ভজন লতা মংগেশকাৰৰ কণ্ঠত। মিছ মেৰীৰ পৰা লোৱা ভজন্তি শুনো আহক লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ দ্বৈত কণ্ঠত।

লতা মঙ্গেশকৰ আৰু সহশিল্পীৰ কণ্ঠত সত্যম শিৱম সুন্দৰম সুবিপ্ৰল ভজন্তী শুনিলে। গীতিকাৰ আছিল নৰেন্দ্ৰ শৰ্মা। এইবাৰ শুনোৱা হওক মহম্মদ ৰফি, আশা ভোছলে আৰু সহশিল্পীৰ কণ্ঠত ঘৰানা সুবিপ্ৰল এটি ভজন। গীতিকাৰ শাকিল বাদায়নী।

অনুষ্ঠানত শেষত শুনোৱা হওক। মহেন্দ্ৰ কাপুৰৰ কণ্ঠ মহেন্দ্ৰ কাপুৰ আৰু সহশিল্পীৰ কণ্ঠৰ এটি ভজন।

মহেন্দ্ৰ কাপুৰ আৰু সহশিল্পীৰ কণ্ঠত পূৰবৰ পশ্চিম ছবিৰ পৰা লোৱা ভজনটি শুনিলে। হিন্দী ছবিৰ পৰা লোৱা ভজনৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ প্ৰহাস চন্দ্ৰ শৰ্মা আৰু ডক্টৰ মৌচুমী কণ্ডলীয়ে। পুনৰ কৈছোঁ, অনুষ্ঠানটিত ভাগ ল'ব ডক্টৰ প্ৰহাস চন্দ্ৰ শৰ্মা আৰু ডক্টৰ মৌচুমী গাংগুলীয়ে। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে কেতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঠ ধৰিব শিক্ষামণি দত্তই লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত দীপিকা ধৰৰ কথিকা মানস বন্যজীৱ অভয়াৰণ্য কি প্ৰাকৃতিক সুন্দৰতা আৰু বিবিধতা দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানৰ লগ পাওঁ হকীতানত ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাৰে সন্মানিত বস্ত্ৰ উদ্যোগী ৰমিমা পুনৰ কৈছোঁ আজি দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানৰ লগ পাওঁ হকীতানত ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাৰে সন্মানিত বস্ত্ৰ উদ্যোগী ৰুণিমা চেতিয়া চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয় অনুষ্ঠানটিৰ প্ৰযোজনা পৰিণীতা শইকীয়াৰ পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নীলমণি ফুকনৰ জীৱনৰ বিষয়ে কিছু কথা যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে জ্ঞান বিজ্ঞান প্ৰচাৰ কৰা হ'ব 6:55 প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি আজি পুৱা প্ৰচাৰ কৰা হ'ব 7:15 প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 8:30 গীতিমালিকাৰ শিল্পী সমৰ হাজৰিকা অনিমা চৌধুৰী জয়প্ৰকাশ মেধি গীতাঞ্জলি সন্ধিকৈ আৰু দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰী

পুৱা 9:15 পশ্চিম কাৰ্বিয়াংলং জিলাৰ ৰেহৰু, 9:20 লাই ফোন ইন কল্পতৰু, পুৱা 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ, দিনৰ 11:05 পাৰাগমানা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ হিপ হিপ হুৰে শিতানত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ প্ৰথম খণ্ড, আগবঢ়াব শাশ্বতী তালুকদাৰ আৰু শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ময়ূৰী দত্তৰ কণ্ঠৰ আধুনিক গীত, 1:20 কনক চন্দ্ৰ বৈশ্য আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত জয়হৰি দাসৰ পৰিচালনাত সুৰ সমলয়, 1:50 চিত্ৰালী গোস্বামীৰ কণ্ঠৰ ভজন, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 চন্দন পাঠকৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বৰ্ব অনুষ্ঠান, বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাৰ পথিকা ইংৰাজী লিখন কৌশল শিক্ষণ, 6:40 আৰু 7:05 বৃন্দগান, 7:20 কামেশ্বৰ শুক্লাৰ সংস্কৃত গীতিকা সংস্কৃত সাহিত্যে বর্ষা বর্ণনম, 7:30 পূবালী সুর অনুষ্ঠানত বলরাম কিরণর কণ্ঠর কার্বি গীত, নিশা 8:30 আধুনিক গীতর অনুষ্ঠান, 9:00 চিত্রগীত, 9:30 গজলর অনুষ্ঠান আর নিশা 10:00 ভারতীয় সংস্কৃতিলৈ অসমৰ অবদান, এই বিষয়ে এটি আলোচনার পুনঃপ্রচার, অংশগ্রহণকারী ডক্টর প্রফুল্ল দত্ত গোস্বামী, প্রদীপ চলিহা আর ডক্টর নবীন শর্মা, অনুষ্ঠান পরিচিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: আলাপ অনুরাগ
2: আভরণ
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
3: বৰাৰ। অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
2: আৱ ভয়েস গেটছ ইউ হার্ড এভৰিৱেৰ
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আটলাস ফল, আটলাস ফলবিধ কাষ্ঠল, বৃক্ষ, গুল্ম আৰু আৰোহীৰ এটা গোত্ৰ। এই গোত্ৰৰ উদ্ভিদৰ পাত একান্তৰ আৰু সৰল, ফুল অধুগৰ্ভ আৰু কোনো কোনো ক্ষেত্ৰত উভলিংগী আৰু কোনো কোনো ক্ষেত্ৰত ই একলিংগীও হয়। এই ফলবিধ বেৰী বা ফলিকল। ইয়াৰ কাণ্ড আৰু পাতত তৈলগ্ৰন্থি থাকে। এই গোত্ৰৰ মুঠ বৰ্গ হ'ল আশীটা আৰু জাতি হ'ল আঠবিধ। আটলাস গোত্ৰৰ উদ্ভিদ পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলত পোৱা যায়। অৰ্থনৈতিক দিশৰ পৰা এই গোত্ৰ অতি মূল্যৱান, কাৰণ কেইবাবিধ উৎকৃষ্ট ফলবৃক্ষ এই গোত্ৰৰ অন্তৰ্ভুক্ত। আটলাসে ইহঁতৰ ভিতৰত প্ৰধান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ ভাগত পোৱা পেপো এবিধ হালধীয়া, দীঘলীয়া আৰু বহুবীজযুক্ত সোৱাদ ফল। উত্তৰ ব্ৰাজিলত জন্মা বিৰিবা নামৰ আন এবিধ ফল তাৰ মানুহৰ অতি প্ৰিয়। আটলাসৰ বৰ্গ হ'ল এনোনা। এই বৰ্গৰ মুঠতে চাৰিবিধ ফল আছে। ইহঁতক একেলগে আটলাসজাতীয় ফল বুলিব পাৰি, যেনে আটলাস বা সীতাফল, চেৰিময়াৰ বা লক্ষ্মণ ফল, ৰামফল আৰু দেৱা ফল। গুণৰ ফালৰ পৰা আটলাসজাতীয় ফলৰ ভিতৰত আটলাসৰ পিছতেই চেৰিময়াৰ ফলবিধৰ স্থান। অন্ধ্ৰপ্ৰদেশত চেৰিময়াৰ বেছিকৈ হোৱা দেখা যায়। ইয়াৰ বীজৰ পৰা বা জৰা কলমৰ দ্বাৰা ইয়াৰ খেতি কৰা হয়। ইয়াৰ কলি আটলাসৰ কাণ্ডত জোৰা কলম হিচাপে লগাই দিলে যি গছৰ উৎপত্তি

হয়, তাত খুব বেছি ফল লাগে। এই ফলত 18.4% চেনি, 1.8% প্ৰটিন আৰু 0.1% চৰ্বি থাকে। আটলাছৰ আন এবিধ ফল হ'ল ৰাম ফল। ই এবিধ 6.8 মিটাৰ ওখ পৰ্ণপাতী বৃক্ষ। ইয়াৰ ফল হালধীয়া, ৰঙা আৰু কলিজাৰ আকৃতিৰ। এপ্ৰিল মে' মাহত এই ফল পূৰত হয়। ফলৰ ব্যাস প্ৰায় 6-10 চেণ্টিমিটাৰ। ইয়াত 12.5% গ্লুক'জ আৰু 2% প্ৰটিন থাকে। ৰামফলৰ বীজ আৰু পাতৰ কীটনাশক গুণ আছে। আটলাছৰ আনবিধ ফল দেৱা। ই এবিধ চিৰসেউজ বৃক্ষ। ইয়াৰ ফল কণীৰ আকৃতিৰ বা কলিজাৰ আকৃতিৰ। ফলৰ বাকলি খহটা আৰু দেখাত কঁঠালৰ বাকলিৰ দৰে। অসম আৰু ব্ৰহ্মদেশত এই ফল বনৰীয়া অৱস্থাত পোৱা যায়। অন্ধ্ৰপ্ৰদেশতো এই ফলবৃক্ষ ৰোৱা হয়। ইয়াৰ ফল একোটাৰ ওজন কেতিয়াবা 2 কিলোগ্ৰাম পৰ্যন্ত হয়। ফলৰ অন্তৰ্ভাগ বেচ ৰসাল আৰু বগা। দেৱাফল সামান্য টেঙা। একোজোপা গছত 15-20

কঁঠালৰ বাকলি খহটা আৰু দেখাত কঁঠালৰ বাকলিৰ দৰে। অসম আৰু ব্ৰহ্মদেশত এই ফল বনৰীয়া অৱস্থাত পোৱা যায়। অন্ধ্ৰপ্ৰদেশতো এই ফলবৃক্ষ ৰোৱা হয়। ইয়াৰ ফল একোটাৰ ওজন কেতিয়াবা 2 কিলোগ্ৰাম পৰ্যন্ত হয়। ফলৰ অন্তৰ্ভাগ বেচ ৰসাল আৰু বগা। দেৱাফল সামান্য টেঙা। একোজোপা গছত 15-20টাকৈ ফল লাগে আৰু জুলাই আগষ্ট মাহত পূৰত হয়। দেৱাফলৰ ৰসৰ পৰা এবিধ অতি সুন্দৰ পানীয় প্ৰস্তুত কৰা হয়। তদুপৰি ইয়াৰ পৰা ভাল জেলি তৈয়াৰ কৰিব পাৰি। ফলত চেনিৰ পৰিমাণ শতকৰা 11-14%। আটলছৰ আনবিধ ফল হৈছে এটেময়া। ই আটলছ আৰু চেৰিময়াৰ মাজত এটা সংকৰ জাতি। ইয়াৰ ফল চেৰিময়াৰ দৰে আৰু আটলছৰ দৰে উষ্ণ অঞ্চলতো ইয়াৰ শ্ৰীবৃদ্ধি হয়। আটলছৰ এই 4বিধ ফলৰ ভিতৰত দেৱাহে মাথোন অসমত পোৱা যায়। ভাৰতৰ প্ৰায় সকলো ঠাইতে আটলছ ফল পোৱা যায়। বিশেষকৈ দাক্ষিণাত্যৰ বননিত এই ফলবৃক্ষ আপোনা আপুনি হোৱা দেখা যায়। অসমতো এই ফল হয় আৰু ইয়াৰ আদৰো আছে। এই গছ প্ৰায় 5-6 মিটাৰমান ওখ হয়। আটলছ ফলৰ বৰণ হালধীয়া সেউজীয়া আৰু একেটা ফলৰ ব্যাস প্ৰায় 6-10 চেণ্টিমিটাৰ। ইয়াৰ ফল ৰসাল। মঙহাল অংশৰ বৰণ বগা অথবা মাখনৰ দৰে। একোজোপা গছত 60-80টামান ফল লগা দেখা যায়। আটলছৰ খোৱা অংশৰ ৰাসায়নিক গঠন এনেধৰণৰ। পানী থাকে 73.5%, কাৰ্বহাইড্ৰেট থাকে 23.9%, প্ৰটিন থাকে 1.6%, চৰ্বি থাকে 0.3%, কেলছিয়াম থাকে 0.02%, ফছফৰাছ থাকে 0.04%, আৰু আইৰণ প্ৰতি 100 গ্ৰামত 1 মিলিগ্ৰাম আৰু কেলৰিৰ মান 105-100। আটলছৰ পৰা এনকৰিন নামৰ এবিধ সুৰা প্ৰস্তুত কৰা হয়। ইয়াৰ কীটনাশক ক্ষমতা আছে। এননেইন নামৰ পদাৰ্থ থকা কাৰণে ইয়াৰ পাত বা কোমলীয়া ডাল তিতা লাগে, গতিকে গৰু ছাগলীয়ে নাখায়। আটলছৰ শুকান গুটিৰ পৰা শতকৰা 30% তেল পোৱা যায়। এই তেলৰো কীটনাশক ক্ষমতা আছে। উইয়ে আটলছ কাঠ নাখায়, গতিকে ভাৰতৰ কোনো কোনো ঠাইত এই কাঠ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটির প্রযোজনা আছিল প্রবাল কুমার শর্মার।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in।

0: বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰীসভাই 20,800 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 8টা একাধিক পথ বিশিষ্ট ৰেলৱে প্ৰকল্পত অনুমোদন জনাইছে। ভাৰত আৰু শ্ৰীলংকাৰ দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে যোৱা 10 দিনত দেশৰ বিভিন্ন স্থানত 6টা বৃহৎ অভিযান চলায়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত 6টা লেনযুক্ত পাৰ্ভিৰন এলিভেটেড কৰিডৰ মুকলি কৰে আৰু US অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাত বেন চেলটন আৰু ফ্ৰেন্সিছ টাইফো আৰু মহিলাৰ শাখাত এলিনা ছাবালেংকা আৰু জেছিকা পেগুলাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 20,800 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 8টা একাধিক পথ বিশিষ্ট ৰেলৱে প্ৰকল্পত অনুমোদন জনাইছে। ৰেলপথৰ সামৰ্থ চলাচলৰ সুবিধা বৃদ্ধি কৰি মুখ্য ৰেলপথসমূহত ৰেল চলাচলত অধিক সুবিধা হোৱাকৈ এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব। নতুন দিল্লীত কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 10,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 3টা ৰেলৱে প্ৰকল্পই পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ 14খন জিলাক সামৰি ল'ব। এই প্ৰকল্পৰ অধীনত ৰেলৱে নেটৱৰ্ক আৰু 56 কিলোমিটাৰলৈ বৃদ্ধি পাব। শ্ৰীবৈষ্ণৱে কয় যে এই প্ৰকল্পকেইটা খড়গপুৰৰ পৰা ঝাৰচুগুডালৈ 4ৰ্থটো ৰেলপথ, কাটনিৰ পৰা পেণ্ড্ৰা ৰোডলৈ 4ৰ্থটো আৰু বিলাসপুৰৰ পৰা পেণ্ড্ৰা ৰোডলৈ 3ৰ্থটো ৰেলপথ স্থাপন কৰা হ'ব। 2029-30 বৰ্ষৰ ভিতৰত এই ৰেলপথসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই বহুসৰীয়া ৰেলপথ স্থাপনৰ ফলত অঞ্চলটোত পূৰ্বতে বৃদ্ধি হোৱা ৰেলৰ চলাচল মসৃণ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ উপৰি তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাৰ 17খন জিলাক সামৰি 5টা ৰেলপথ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত এই অঞ্চলটোত প্ৰায় 540 কিলোমিটাৰ ৰেলপথ নিৰ্মাণ কৰা হ'ব। 2029-30 বৰ্ষত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা এই আঁচনিৰ বাবে 10,021 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত আৰাক্কো নামৰ পৰা ৰেণিগুণ্টালৈকে আৰু হোৱাইট ফিল্ডৰ পৰা বাংগাৰাপেটালৈকে 3ৰ্থ আৰু 4ৰ্থটো ৰেলপথ স্থাপন কৰা হ'ব। এই ৰেলপথ চুৱাই 2,100ৰো অধিক গাঁৱৰ 52 লাখ লোকক সামৰি ল'ব। শ্ৰীবৈষ্ণৱে কয় যে 11,000 কিলোমিটাৰ

0: কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সাতটা ব্যস্ত ৰেলপথক চাৰিলেনযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ৰেলপথকেইটা হৈছে দিল্লী হাওৰা, মুম্বাই হাওৰা, দিল্লী মুম্বাই, দিল্লী গুৱাহাটী, দিল্লী চেন্নাই, হাওৰা চেন্নাই আৰু মুম্বাই চেন্নাই। ইয়াৰে 2000 কিলোমিটাৰ দৈৰ্ঘ্যজুৰি চতুৰ্থ শাৰীৰ ৰেলপথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন সন্দৰ্ভত শ্ৰীবৈষ্ণৱে কয় যে অহা বছৰ এই সেৱা আৰম্ভ হ'ব। এই প্ৰকল্পৰ নিৰ্মাণ দ্ৰুতগতিত চলি আছে আৰু চুৰাটৰ পৰা বাপ্পীলৈ 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব।
1: वापी से सूरत का 100 किलोमीटर्स का सेक्शन, पहला सेक्शन ओपन करेंगे 2027 में। कंस्ट्रक्शन करीब करीब दिसंबर तक कंप्लीट हो जाएगा और जो ट्रेन बन रही है वो ट्रेन का काम बहुत तेजी से चल रहा है। जो फर्स्ट कोच टेस्टिंग के लिए बन रहा है वो टेस्टिंग का कोच लास्ट वीक बन के रेडी हुआ है और उसको अब पहला टेस्ट होता है उसका स्क्वीज टेस्ट है, उसके बाद में उसका क्लाइमेट टेस्ट होगा, उसके बाद में फर्निशिंग और नेक्स्ट बाकी के कोच बनेंगे। अगले साल मई जून तक ट्रेन पटरी पे आ जाएगी।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল প্ৰকল্পসমূহ সন্দৰ্ভত মন্ত্ৰীসভাৰ সিদ্ধান্তই যাত্ৰীসকলৰ যাতায়াত দ্ৰুত কৰাৰ লগতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব আৰু সামগ্ৰী পৰিবহণ ক্ষমতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে দক্ষিণ ভাৰতৰ ৰেল যোগাযোগ ব্যৱস্থা উন্নত কৰি লক্ষ লক্ষ লোকক উপকৃত কৰিব। নিৰাপদ সামুদ্ৰিক পথ, সমুদ্ৰত দিক নিৰ্দেশনাৰ স্বাধীনতা, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান আৰু বাধাহীন সামুদ্ৰিক বাণিজ্য ভাৰত মহাসাগৰীয় অঞ্চলৰ সামূহিক সুৰক্ষা আৰু সমৃদ্ধিৰ অন্যতম গুৰুত্বপূৰ্ণ চৰ্ত বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ কলম্বোত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত উপস্থিত হোৱাৰ পাছত শ্ৰীসিঙে এই মন্তব্য কৰে। তেওঁ সামুদ্ৰিক সহযোগিতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি ভাৰত আৰু শ্ৰীলংকাৰ দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গোলকীয় আৰু আঞ্চলিক প্ৰেক্ষাপটত সঘনাই পৰিৱৰ্তিত পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো দেশে যুটীয়া নীতি নিৰ্দেশনা কাৰ্যকৰী কৰি কৌশল শক্তিশালী কৰিব লাগিব আৰু অভিজ্ঞতা বিনিময় কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে।
2: It is this spirit of interdependence that shaped India's approach to Sri Lanka as a true Vishwa Mitra, a trusted global friend. For India and Sri Lanka, holistic maritime security and mutual prosperity are two sides of the same coin. Together, India and Sri Lanka are well positioned to serve as the closest partners in safeguarding peace, security and stability across the Indian Ocean region.
0: প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মহাসাগৰ পদক্ষেপৰ অধীনত নিকট আৰু শক্তিশালী সামুদ্ৰিক অংশীদাৰিত্বৰ ন ন দিশত দৃষ্টি নিক্ষেপ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সামূহিক বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰত আৰু শ্ৰীলংকাৰ পাৰস্পৰিক সামুদ্ৰিক সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। দুয়ো দেশে মাদক দ্ৰব্য, চোৰাং ব্যৱসায় আৰু মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে বুলি শ্ৰীসিঙে মন্তব্য কৰে। এই প্ৰসংগতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দুয়ো দেশৰ প্ৰচেষ্টাত স্থাপন হোৱা সামুদ্ৰিক উদ্ধাৰ আৰু সমন্বয় কেন্দ্ৰক ভাৰত মহাসাগৰৰ জলভাগ সুৰক্ষিত কৰি ৰখাত দেশ দুখনৰ পাৰস্পৰিক দায়বদ্ধতা নিদৰ্শন বুলি অভিহিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজহ চোৰাংচোৱা সঞ্চালকালয় DRIয়ে যোৱা 10 দিনত সমগ্ৰ দেশৰ বিভিন্ন স্থানত 6টাকৈ বৃহৎ অভিযান চলাইছে। এই অভিযানত 2টা নাহৰ ফুটুকীৰ ছাল, 180টা জীৱিত ইণ্ডিয়ান ষ্টাৰ কাছ, 12টা জীৱিত টকে গেকো সাপ, প্ৰায় 24 কিলোগ্ৰাম পেংগোলিন স্কেল আৰু প্ৰায় 500 গ্ৰাম বাঘৰ হাড় জব্দ কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ সৈতে জড়িত 13 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। DRIৰ মতে এই অভিযান সংৰক্ষিত বন্যপ্ৰাণী সৰবৰাহৰ বিভিন্ন সমস্যা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে আন্তঃ সংস্থাসমূহৰ স্থায়ী সমন্বয়ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত 6টা লেনযুক্ত পৰভৰিম এলিভেটেড কৰিডৰ মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে উন্নত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাই বিনিয়োগকাৰী আকৰ্ষণ কৰাৰ লগতে নিয়োগ সৃষ্টি কৰিব আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব। তেওঁ কয় যে আন্তঃগাঁথনি উন্নত হোৱাৰ লগে লগে মূলধনী বিনিয়োগ হয় আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনৰ সৃষ্টি হয়। শ্ৰীগাডকাৰীয়ে কয় যে গোৱাত কেইবাটাও ঘাইপথ, দলং, উৰণসেতু আৰু বন্দৰ যোগাযোগ প্ৰকল্প নিৰ্মীয়মান অৱস্থাত আছে নাইবা নিৰ্মাণ সম্পূৰ্ণ হৈছে। তেওঁ 66 নম্বৰ আৰু 748 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজৰ অগ্ৰগতি, বিমান বন্দৰৰ সংযোগ সাধনৰ ক্ষেত্ৰত হোৱা উন্নতিৰ লগতে উত্তৰ আৰু দক্ষিণ গোৱাক সংযোগ সাধনৰ প্ৰস্তাৱত আলোকপাত কৰে। প্ৰায় 641 কোটি টকা ব্যয় সাপেক্ষ 5.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰভৰিম কৰিডৰেৰে দৈনিক 75,000ৰ পৰা 80,000 বাহন চলাচল কৰিব আৰু ইয়াৰ ফলত পথৰ পৰা 60% যানজট আঁতৰ হ'ব। ইয়াৰ আগেয়ে শ্ৰীগাডকাৰীয়ে জোৱাৰী দলং পৰিদৰ্শন কৰি দ্বৈত নিৰীক্ষণ স্তম্ভৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে অহা দুবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা এনেধৰণৰ স্তম্ভ দেশত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হ'ব।

সত্যত থকাতকৈ সত্যৰ অন্বেষণ অধিক মূল্যৱান, কথাষাৰ কৈছিল এলবাৰ্ট আইনষ্টাইনে। কবি নীলমণি ফুকন। অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱা নীলমণি ফুকনে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে 1981 চনত লাভ কৰিছিল সাহিত্য একাডেমী বঁটা। 1990 চনত ভাৰত চৰকাৰে তেখেতক প্ৰদান কৰিছিল পদ্মশ্ৰী সন্মান। ইয়াৰ উপৰিও 1991 চনত ছগনলাল জৈন বঁটা, 1997 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 2002 চনত সাহিত্য একাডেমীৰ শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য একাডেমীৰ ফেল' লাভ কৰে। কবি নীলমণি ফুকনক 2019 চনৰ 19 আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় দিলীত উপাধি প্ৰদান কৰে। জীৱনজোৰা সাহিত্য সাধনাৰ প্ৰতিদানস্বৰূপে ভাৰতীয় সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল নীলমণি ফুকন। নীলমণি ফুকনৰ জন্ম হৈছিল গোলাঘাটৰ দেৰগাঁৱত। দেউতা কীৰ্তিনাথ ফুকন আৰু মাতৃ বৰদা ফুকন। 1960 চনত তেখেতে ইতিহাস বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1950 চনৰ পৰাই কবিতা লিখিবলৈ

আৰম্ভ কৰিছিল নীলমণি ফুকনে। 1964 চনত তেখেতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠত শিক্ষক হিচাপে যোগদান কৰে আৰু 3 বছৰৰ পাছতেই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত ইতিহাস বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। তেখেত আছিল এগৰাকী বিদগ্ধ পণ্ডিত। 1992 চনত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে নীলমণি ফুকনে। 1957 চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা নীলমণি ফুকনে 1961 চনত ছমাহ দেৰগাঁও হাইস্কুল আৰু দেৰগাঁও বালিকা বিদ্যালয়ত শিক্ষকতাও কৰিছিল। 1963 চনত প্ৰকাশ পাইছিল তেখেতৰ প্ৰথমখন কাব্য সংকলন সূৰ্য হেনো নামি আহে এই নদীয়েদি। 1972 চনত অসম সাহিত্য সভাই ৰঘুনাথ চৌধুৰী বঁটা প্ৰদান কৰিছিল নীলমণি ফুকনক। 1977 চনত কাঁইট গোলাপ আৰু কাঁইট নামৰ কবিতা সংকলনৰ বাবে তেখেতে লাভ কৰিছিল অসম প্ৰকাশন পৰিষদ বঁটা। চিত্ৰকলাৰ প্ৰতি গভীৰ অনুৰাগ, প্ৰকৃতিৰ প্ৰতি বিস্ময় বিমুগ্ধ দৃষ্টি আৰু ঐতিহ্য চেতনাৰে সমৃদ্ধ তেখেতৰ কবিতা। তেখেতৰ প্ৰায় সংখ্যক কবিতাতেই নৈসৰ্গিক শোভাৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হয়। নীলমণি ফুকনৰ কবিতাৰ মাজত মানৱ প্ৰেম, প্ৰকৃতি প্ৰেম, ঐতিহ্যৰ প্ৰতি থকা ভালপোৱা আৰু শ্ৰদ্ধা অপৰিসীম। কাব্যঋষি নীলমণি ফুকনৰ সাহিত্যকৰ্মৰ জৰিয়তে নকৈ জীপাল হৈছিল অসমীয়া সংস্কৃতি। যিগৰাকী কবিৰ হাতৰ মুঠিতেই আছিল জগত ধুনীয়া কৰিব পৰা ৰূপান্তৰৰ মন্ত্ৰ, সেইগৰাকীয়ে হৈছে কবি নীলমণি ফুকন। অনুবাদ কবিতালৈ তেখেতৰ বৰঙণি হৈছে জাপানী কবিতা, গাৰ্থিয়ালকাৰ কবিতা, অৰণ্যৰ গান আৰু চীনা কবিতা। তেখেতৰ কবিতাসমূহত মূলতঃ চিত্ৰকল্প আৰু প্ৰতীকবাদৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। নীলমণি ফুকন সমকালীন ভাৰতীয় শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এগৰাকী। তেখেতৰ কবিতাৰ এটা বহুমুখী ৰূপ আৰু সৌন্দৰ্য আছে। অনবদ্য সৃষ্টিৰে অসমীয়া কবিতাক বিশ্বজনীন কৰি তোলা বিশিষ্ট কবি নীলমণি ফুকনক উপজা দিনত আমি জনাইছো সশ্ৰদ্ধ প্ৰণিপাত। চন 1965, ভাৰত পাকিস্তান যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে এগৰাকী ভাৰতীয় জোৱানক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰমবীৰ চক্ৰ। সেইগৰাকীয়ে হৈছে আব্দুল হামিদ ইদ্ৰিছি। 1954 চনৰ ডিচেম্বৰ মাহত হামিদে ভাৰতীয় সেনাবাহিনীৰ গ্ৰেনেডিয়াৰ ৰেজিমেণ্টৰ 4th বেটেলিয়নত নিযুক্তি লাভ কৰিছিল। চীন ভাৰত যুদ্ধত তেখেতৰ বেটেলিয়নে পিপুলছ লিবাৰেশ্যন আৰ্মীৰ বিৰুদ্ধে নামকাছু যুদ্ধত অংশ লয়। 1965 চনৰ 9 আৰু 10 ছেপ্টেম্বৰত আছাল উত্তৰৰ যুদ্ধত হামিদে 8টা পাকিস্তানী টেংক ধ্বংস কৰে আৰু 9ম টেংক ধ্বংস কৰি নিহত হয়। 1954 চনৰ 27 ডিচেম্বৰত ভাৰতীয় সেনাৰ গ্ৰেনেডিয়াৰ্ছ ৰেজিমেণ্টত যোগদান কৰে আব্দুল হামিদ ইদ্ৰিছিয়ে। পিছলৈ তেখেতক ৰেজিমেণ্টৰ 4th বেটেলিয়নত নিযুক্তি দিয়া হয়, য'ত আব্দুল হামিদ ইদ্ৰিছিয়ে কৰ্মজীৱনৰ বাকী সময়ছোৱা পাৰ কৰে। তেখেতে আগ্ৰা, অমৃতসৰ, জম্মু কাশ্মীৰ, দিল্লী, নেফা আৰু ৰামগড়ত সেৱা আগবঢ়াইছিল। আছাল উত্তাৰৰ যুদ্ধত দেখুওৱা বীৰত্ব আৰু সাহসৰ বাবে 1965 চনৰ 10 ছেপ্টেম্বৰত মৰণোত্তৰভাৱে হামিদক পৰমবীৰ চক্ৰৰে সন্মানিত কৰা হয়। 1965 চনৰ আজিৰ দিনটোতেই মাত্ৰ 32 বছৰ বয়সত শ্বহীদ হয় আব্দুল হামিদ ইদ্ৰিছি। সাহিত্যিক, শিক্ষাবিদ, গৱেষক তথা সমালোচক সত্যেন্দ্ৰনাথ শৰ্মা, তেখেত আছিল এগৰাকী বুৰঞ্জীবিদো। অসম সাহিত্য সভাৰ 1975 চনৰ তিতাবৰ অধিৱেশনত সভাপতিত্ব কৰিছিল সত্যেন্দ্ৰনাথ শৰ্মাই। অসমীয়া নাট, কাব্য সাহিত্য আৰু উপন্যাসৰ মূল্যাংকনত তেখেতৰ অৱদান অনন্য। শিৱসাগৰৰ জাঁজীত জন্মগ্ৰহণ কৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ পিতৃ আছিল গোলাপচন্দ্ৰ শৰ্মা আৰু মাতৃ চেনেহী দেৱী। 1922 চনত যোৰহাট নৰ্মাল বিদ্যালয়ৰ সৈতে সংলগ্ন 1 নম্বৰ প্ৰেক্টিচিং বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে সত্যেন্দ্ৰনাথ শৰ্মাই। তেখেতে 1934 চনত জাজি হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1941 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে সত্যেন্দ্ৰনাথ শৰ্মাই। তেখেতে একে সময়তে আইনৰো শিক্ষা গ্ৰহণ কৰিছিল যদিও 1955 চনত তেখেতে 17 অনুষ্ঠানসমূহৰ বিষয়ে গৱেষণা কৰি লাভ কৰে ডক্টৰেট ডিগ্ৰী। 1942 চনত কটন কলেজত অধ্যাপনাৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলে সত্যেন্দ্ৰনাথ শৰ্মাই। 1949 চনৰ পৰা 1956 চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, 1957 চনৰ পৰা 1966 চনলৈ ৰিডাৰ আৰু 1966 চনৰ পৰা 1980 চনলৈ আধুনিক ভাৰতীয় ভাষা বিভাগত ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সত্যেন্দ্ৰনাথ শৰ্মাই। এগৰাকী সাহিত্যিক তথা শিক্ষাবিদৰ জন্ম হৈছিল 1917 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ
ক্রিকেটার

0: অজিত সিংজীৰ জন্ম হৈছিল 1872 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা গোবিন্দ বল্লভ পন্তৰ জন্ম হয় 1887 চনৰ আজিৰ দিনটোতেই। আমেৰিকান ভূগোলবিদ জাৰেড মেচন ডায়মণ্ডৰ জন্ম হৈছিল 1937 চনৰ আজিৰ দিনটোতেই। স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰনাথ মুখোপাধ্যায়ৰ মৃত্যু হয় 1915 চনৰ আজিৰ দিনটোতেই। বাংলা শিশু সাহিত্যৰ যশস্বী লেখক সুকুমাৰ ৰায়ৰ মৃত্যু হয় 1923 চনৰ আজিৰ দিনটোতেই। শ্ৰেণীকোঠাৰ মনোগ্ৰাহী শিক্ষা, এই সম্পৰ্কে আজি আমাক কৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী নীৰদা চৌধুৰী বৰুৱাই।
1: শিক্ষক হিচাপে মোৰ কথা হ'ল যে শ্ৰেণীকোঠাত যিটো মনোগ্ৰাহী শিক্ষা, এই শিক্ষাৰ কাৰণে আমি শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিব লাগিব। কাৰণ শিক্ষাৰ্থীৰ মনোযোগ নহ'লে বা শিক্ষকেও মনোযোগ দি নপঢ়ালে তেতিয়া ঠিক হেৰি নহয়, মনোগ্ৰাহী নহয় শিক্ষা। গতিকে শিক্ষকে শ্ৰেণীকোঠাত পাঠদান কৰাৰ আগতে নিয়মীয়াকৈ ঘৰত পাঠ্যপুথি অধ্যয়ন কৰাটো নিতান্ত আৱশ্যক। কিছুমানে পাঠ্যপুথিৰ লগত সম্পৰ্ক নাৰাখি শ্ৰেণীকোঠাত প্ৰৱেশ কৰে, ফলত শ্ৰেণীকোঠাটো নিৰস হৈ পৰে, তেওঁলোকে বেছি মনোযোগী নহয়। গতিকে শ্ৰেণীকোঠাত সোমায়ে আমি শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ হ'লে ভালদৰে থিয় হৈ পাঠ আৰম্ভ কৰিব লাগিব, যাতে সিহঁতক আমি থিয় হৈ থাকি কণ্ট্ৰল কৰিব পাৰোঁ। তৃতীয়তে এষাৰ কথা আছে যে পঢ়ে পঢ়ুৱৈ ৰৈ পানী তিনি নিচিন্তীয়ান, অৰ্থাৎ একাগ্ৰতাৰে আমি পাঠদান কৰিব লাগিব। শিক্ষক হ'লে আমি একাগ্ৰতাটো, ছাত্ৰৰ যেনেকৈ একাগ্ৰতা লাগে পঢ়াৰ ক্ষেত্ৰত, শিক্ষকৰো পাঠদানৰ ক্ষেত্ৰত একাগ্ৰতা লাগিব। গতিকে একাগ্ৰতাৰে আমি সিহঁতক পাঠদান কৰিলে সিহঁতে আয়ত্ত কৰিব পাৰিব। তাৰপিছত আন এটা আমি কথা ক'ব পাৰোঁ যে টিচিং এইড লাগিব আমাক পঢ়োৱাৰ ক্ষেত্ৰত, পাঠদানৰ ক্ষেত্ৰত। যদি টিচিং এইড দি আমি তেনেকৈ সিহঁতক বুজাবলৈ চেষ্টা কৰোঁ তেতিয়া বেছি ভাল হ'ব, বা সিহঁতেও ফলো কৰিব পাৰিব বস্তুবিলাক। এই এটা কথা। আজিকালি বৰ্তমান শিক্ষকবিলাকে পাঠদানতকৈও আন আন বাহিৰা কিছুমান ধৰক কাম, যেনে ৰাজনীতি বা এই পেপাৰবিলাকত কাম কৰে, এনেকুৱা ধৰণৰ ব্যস্ততা থাকে। গতিকে এনেকুৱা ব্যস্ত হ'লে শিক্ষকবিলাক আন কামত ব্যস্ত হ'লে তেওঁলোকে কেতিয়াও পাঠদান ভালদৰে কৰিব নোৱাৰিব সফলভাৱে। সেইকাৰণে আমি ভাবোঁ যে তেওঁলোকে, শিক্ষকসকলে শিক্ষাই দিব লাগে, শিক্ষাদান কৰিব লাগে। তাত বাহিৰে তেওঁলোকে ৰাজনীতিলৈ যোৱা বা অন্য কামত ব্যস্ত থকা এইবিলাক বৰ ভাল কথা নহয়। যে চৰকাৰে আজিকালি শিক্ষক শিক্ষয়িত্ৰীসকলক এই হেৰি কামত লগায়, চৰকাৰী কামত, এইবিলাক আচলতে বাদ দিব লাগে। কাৰণ শিক্ষক হ'লে কেৱল পঢ়াৰ ক্ষেত্ৰত যদি বেছি গুৰুত্ব দিয়ে তেতিয়াহে শিক্ষকতাৰ সাৰ্থক হ'ব। সেইকাৰণে আমি শিক্ষক বা ছাত্ৰ এইবিলাক ক্ষেত্ৰত সিহঁতক মনোযোগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বা ক্লাছ শ্ৰেণীবিলাক মনোগ্ৰাহী কৰাৰ ক্ষেত্ৰত আমি অলপমান গুৰুত্ব দিবলগীয়া। কেৱল শিক্ষকেই নহয়, ধৰক চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ, তেওঁলোকেও বেছি গুৰুত্ব দিব লাগিব। আৰু বাকী আমি আৰু এটা কথা ক'ব পাৰোঁ যে শিক্ষক, কিছুমান শিক্ষকে খুব বেছি শাস্তি দিয়ে ছাত্ৰ ছাত্ৰীবিলাকক। এইটো শাস্তিৰ পৰিৱৰ্তে আমি মৰম চেনেহৰ মাজেদিও সিহঁতক বুজাব পাৰোঁ। এইটো যদি কৰিব পাৰি তেতিয়াহ'লে নিশ্চয় শ্ৰেণীকোঠা মনোগ্ৰাহী হ'ব।
0: আমাৰ সৈতে সেয়া আছিল ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী নীৰদা চৌধুৰী বৰুৱা।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজির সংকল্প।
3: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
2: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত।

0: কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9975568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ বৈঠক, অসম মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়োৱাত ভাৰত চৰকাৰে দিব বিশেষ গুৰুত্ব, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আশ্বাস। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ব্যাপক কুচকাৱাজ, বিজেপিৰ চৰ্চাত দেৱাশীষ শৰ্মাৰ নাম, কংগ্ৰেছৰ দীঘলীয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকা জাৰি হ'ল নিৰ্বাচনী অধিসূচনা। প্ৰলয়ংকৰী বানে তছনছ কৰা উজনি অসমত দুৰ্দশাৰ অন্ত পৰা নাই কৃষকৰ। বানত সৰ্বস্ব হেৰুওৱা চৰাইদেউ, শিৱসাগৰ, গোলাঘাটৰ পথাৰত সুৰপোকৰ আক্ৰমণ। ডিব্ৰুগড়, নগাঁৱতো বিঘাই বিঘাই ধান খেতিত সুৰপোক। মধ্যপ্ৰাচ্য পুনৰ অশান্ত, ইৰাণৰ 5খন টেংকাৰ, আমেৰিকাৰ 10খন জাহাজত আক্ৰমণ, ৰকেটৰ গতিত বৃদ্ধি, খাৰুৱা তেলৰ দাম, গোল্ডমেন চক্সৰ সতৰ্কবাণী, অচিৰে প্ৰতি বেৰলত $120 বৃদ্ধি হ'ব দাম, ভাৰতত পেট্ৰল ডিজেল, ৰন্ধন গেছৰ দাম বৃদ্ধিৰ আশংকা, ভাৰতীয় শ্বেয়াৰ বজাৰৰ মূল্যপতন। বানত বিপৰ্যস্ত বিহাৰ, 14খন জিলা প্লাৱিত। যোৱা 5 দিন ধৰি চলি থকা বৰষুণত গংগাসহ নদীসমূহৰ জলস্তৰ ভয়ানকভাৱে বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত প্ৰায় 40 লাখ লোক। বিপৰ্যয়ৰ মাজতে বিধ্বস্ত নেপালত এইবাৰ ভূঁইকপ, ৰিক্টাৰ স্কেলত এই কম্পনৰ মাত্ৰা আছিল 5.3। য়েমেনত হুতি বিদ্ৰোহী চৌদি বাহিনীৰ সংঘাত, কাৰাগাৰত বিমানেৰে ভয়ানক আক্ৰমণ, চৌদি সমৰ্থিত বাহিনীয়ে কৰে এই আক্ৰমণ। প্ৰত্যুত্তৰত চৌদি আৰৱৰ কেইবাটাও স্থানত হুতি বিদ্ৰোহীয়ে ক্ষেপণাস্ত্ৰ আৰু দ্ৰোণেৰে চলাই আক্ৰমণ। খেলৰ পৃষ্ঠাত US অপেন টেনিছ টুৰ্ণামেণ্টত ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত, আমেৰিকাৰ বেন চেল্টনৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত আলকাৰাজ। মহিলা এছিয়া কাপ ক্ৰিকেটৰ ছেমিফাইনেলত আজি বাংলাদেশৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত। ইংলেণ্ডৰ বলাৰৰ সংহাৰত এজবাষ্টন টেষ্টত 133 ৰাণতেই ইনিংছ সামৰিলে পাকিস্তানে। আজি পৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অভিলেখাগাৰৰ পৰা।

0: কিন হেঙুলিয়াৰ মাজত হঠাৎ উধাও তই মোৰ সৰু চৰাই, নাঙত ছোৱালীজনীৰ টোপনিৰ কিবা এটা নাম তই, কাৰ হাতত পেলাও কলি, ধান এইবাৰো নপকিল তোৰহে চকুৰ পতাত ৰং, তই হে জানিলিহেঁতেন মোৰ তই সৰু চৰাই, হাত সমুদ্ৰত শংখ বাজিছেনে নাই। এই খিৰিকীখনৰ কাষত তেওঁ বহি আছিলোঁ। আবেলি লাহে লাহে সন্ধিয়া হৈ আহিছে, আকাশখন সিন্দুৰীয়া হৈ আহিছে, এনেকৈ দৃশ্যটো মগ্ন হৈ চাই আছিলোঁ। আৰু কেতিয়া মই নিজক পাহৰি গ'ল নাজানো দেই। তাৰপিছত এটা চৰাই উৰি যোৱা দেখিলোঁ, আৰু ঘূৰি অহা নেদেখিলোঁ। ইয়াৰ পৰা কিছুদিনৰ পিছত এই ইম্প্ৰেশ্যনটোৱেই এই কবিতাটো ওলাই আহিছে।
1: আমাৰ সকলোৰে শ্ৰদ্ধাৰ ঋষিতুল্য কবি নীলমণি ফুকন, তেখেতৰ আজি উপজা দিন। তেখেতে লিখিছে, মই সদায় কিবা এটা বিচাৰি থকা মানুহ, বিচাৰি থাকোঁতেই মোৰ দিন শেষ হৈ গৈছে, বেলি ডুবিবলৈ লৈছে। বিচাৰি থাকিলেই জীৱনৰ সকলো পোৱা নাযায়, কিন্তু বিচাৰি থকাটোৱেই জীৱনৰ ব্ৰত হিচাপে ল'ব লাগে। বিচাৰি থকাৰ মাজতেই জীৱনৰ অৰ্থ লুকাই থাকে, তাতে থাকে জীৱনৰ প্ৰাচুৰ্য। 50 বছৰে ক'ব বিচৰা কথাবোৰ বিচৰাৰ দৰে ক'ব পাৰিছোঁ নে নাই সন্দেহ হৈছে।

0: নতুন প্ৰজন্মৰ কবিসকলক লৈ, অসমীয়া কবিতাৰ ভৱিষ্যতক লৈ আশাবাদী কবি নীলমণি ফুকন।
1: নতুন প্ৰজন্ম বহু কবি লিখিবলৈ কেতিয়াবা আৰম্ভ কৰিছে, এতিয়াও লিখি আছে। আৰু নতুন প্ৰজন্মৰ পৰা মোৰ যিখিনি সম্বাদ আছে, দেখা নেদেখাই যিখিনি তেওঁলোকৰ কিবা এটা দেখিছোঁ, আনে পঢ়া শুনিছোঁ, মই তেওঁবিলাকৰ ভৱিষ্যত আৰু অসমীয়া কবিতাৰ ভৱিষ্যত সম্পৰ্কে খুব আশাবাদী মানুহ। মই ভাবোঁ যে তেওঁলোকৰ হাততে এদিন অসমীয়া কবিতাই এটা বেলেগ ধৰণৰ ৰূপ, সমৃদ্ধি, ঐশ্বৰ্য লাভ কৰিব। আৰু এতিয়া তেওঁলোকৰ কবিতাই পঢ়িবলৈ বেছিকৈ মন যায়, আৰু তেওঁলোকলৈ সদায় চাই থাকোঁ তেওঁলোকে কেনেকৈ কি নতুন কথা ক'ব, কেনেকৈ লিখিব, নতুন ভাষা, নতুন ৰূপ, নতুন সৌন্দৰ্য লৈ আহিব তেওঁলোকৰ কবিতাই অসমীয়া ভাষা সাহিত্যলৈ।
0: উজ্জ্বল কাব্যসিদ্ধিৰে আধুনিক অসমীয়া কবিতাৰ ইতিহাসত বিশেষ স্থান লাভ কৰা দুগৰাকী কবি হ'ল নীলমণি ফুকন আৰু হীৰেণ ভট্টাচাৰ্য। তেখেতসকল অসমীয়া কাব্যকাননৰ দুটা সুকীয়া কাব্যধাৰাৰ প্ৰৱৰ্তক, ধাৰক আৰু বাহক। আমাৰ অভিলেখাগাৰত সংৰক্ষিত হৈ আছে কবিৰ সৈতে কবিৰ আলাপ। দুয়োগৰাকী কবিয়ে অন্তৰংগভাৱে কথা পাতিছিল বুকুৰ আপোন কবিতাৰ বিষয়ে। এয়া তাৰেই কিয়দংশ।
2: ভট্ট, বহুদিন আপোনাক লগ পোৱা নাই, আপোনাক লগ নাপালে ভালেমান দিন কিবা এটা ভাল নালাগে, যদিও বাটে ঘাটেই লগ পাওঁ।
3: বাটে ঘাটেই লগ পাওঁ, আৰু মইতো বাতৰুও কবি
2: আছো,
3: মই আউটডোৰৰ মানুহ।
2: আপুনিতো হয়ে,
3: মই আউটডোৰ মানুহ, একেবাৰে বহিৰ্দৃশ্য মানুহ,
2: একেবাৰে আউটডোৰৰ মানুহ, মই অকণমান ভিতৰৰ মানুহ। তাৰ তাতো আপোনাৰ এইটো ক্ষেত্ৰত আউটডোৰৰ অৰ্থটো, আউটডোৰ শব্দটো কৈছে যেতিয়া মই কওঁ, অসমৰ চুকে কোণে যেনেকৈ ফুৰিছে, বিচিত্ৰ মানুহক লগ পাইছে, সেই অভিজ্ঞতাটো মোৰ কিন্তু নাই। আৰু সেইকাৰণে মোৰ আপোনালৈ মাজে মাজে ঈৰ্ষা হৈছে যে আপোনাক মই কৈছোঁ আগতে বহুতবাৰ
3: ভাল পাওঁ।
2: এইটো মানে আপোনাৰ এই কথাটো মনত পৰিলে মানে মোৰ হেৰিলে মনত পৰে, আপোনাৰ বাসুলে, জাপানী কবি বাসু। বাসু মানে এবাৰ ঘৰটো পুৰিলে, পৰাৰ পিছত আৰু ঘৰ নকৰিলে আৰু। আৰু চীনৰ কবিবোৰতো অলপত ফুৰিয়েই ফুৰিছিল, গাঁৱে ভূঞে নগৰে মহানগৰে চাৰি পৰ্বতে কন্দৰে এনেকৈ
3: কবিতা শুনাবৰ কাৰণেও
2: ঘূৰিছিলে, যেনেকৈ
3: ক'ৰবাত গ'লেও কবিতা শুনে, কবিতা শুনিবলৈ মানুহ আহে, আৰু কাৰোবাৰ আগত শুনাবৰো মন যায়, সেইটো কাৰণেই ঘূৰে।
2: আপুনি কিয় হেৰি নকৰে বাসুৰ নিচিনাকৈ? বাসুৱে এখন বৰ মানে অমৰ ভ্ৰমণ কাহিনী লিখি থৈ গৈছে, সেইখন মানে ময়ো নাজানিছিলোঁ, মই ইংৰাজীত পঢ়িছোঁ বা মোৰ আগৰ পৰাই মই সেই কিতাপখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল। নেৰ' ৰোড ইন টু ডিপ নৰ্থ, সেইখন মানে মই অনুবাদো কৰিবলৈ লৈছিলোঁ। পিছে আজি কিছুদিনৰ আগতে গম পালে যে জয়ন্ত চুতীয়াই সেইখন অনুবাদ কৰি পেলাইছে, সেইটো এটা ভাল খবৰ,
3: ভাল খবৰ,
2: ভাল খবৰ। বিনা তেওঁ সেইখন ভ্ৰমণ কাহিনী, আপুনি যেনেকৈ আসামখন ভ্ৰমণ কৰিছে, মই এদিন আপোনাক কৈছোঁ,
3: মানে মইতো কৈছোঁ এইটো নেশ্যনেল হাইৱে, নেশ্যনেল হাইৱে মোৰ পৃথিৱীটো ধুনীয়া জেগা।
2: গতিকে আপুনি মানে তেনেকুৱা এটা এটেম্প কৰিব পাৰে, ধুনীয়া হ'ব। কিন্তু তেওঁ মাজে মাজে কবিতাৰে ভৰাই দিছে, গোটেইখন কবিতাৰে ভৰাই দিছে।
3: মোৰ কাৰণে মই আকৌ বেলেগ হিচাপে ভাবোঁ, মোৰ কবিতা
2: আপোনাৰ ধৰণে যদি
3: মোৰ কবিতা কবিতাই।
2: ভট্ট, এটা কথা আপুনি মোক কেইবাবাৰ আগতে কৈছে, মানে আজি কেইবছৰমানৰ ভিতৰত ভাষাটো, আমাৰ কোৱা ভাষাটো আৰু লিখা ভাষাটো এনেকুৱা গোলমলীয়া হৈছে, এইটোতো এটা আমাৰ সামাজিক
3: নতুন শব্দ অহাত আমাৰ আপত্তি নাই, আপত্তি নাই, নতুন হ'ব, কিন্তু আমাৰ ধৰণে আহিব, আমি কথা কোৱাৰ ধৰণে আহিব, ধৰণটো আমাৰ থাকিব, ইংৰাজী শব্দটো আমাৰ ধৰণে ক'ম, আমি ইংলিছ বুলি নকওঁ নহয়, আমি ইংৰাজী বুলি কওঁ, গতিকে আমাৰ ধৰণ সেইটো। ঠিক এতিয়া আমি আমাৰ ধৰণে নকোৱা হৈছোঁ, এতিয়া আপোনাৰ অনুকাৰ অনুৰূপ শব্দ আটাইবোৰ বঙালী, বঙলুৱা, আগে আগে বঙলুৱা আছিল, এতিয়া বঙলুৱা নহয়, একেবাৰে বঙালী সম্পূৰ্ণৰূপে। টু শব্দটো নকৰিলে আমি নকওঁ অসমীয়াত, এইটো বাগধাৰাটো অনুবাদ নকৰে, শব্দ অনুবাদ নকৰে,
2: নকৰে,
3: কিন্তু বাগধাৰাটো নকৰে। এতিয়া টু শব্দ কৰা সেইটো বঙালী এক্সপ্ৰেছন হয় নহয়, এতিয়া আজিকালিতো সেইটোৱে লেখে।
2: নহয় মানে কথা হৈছে কি, আপুনি সেইটোতো কৈছেই, আপুনি শব্দৰ কথা কৈছে, মই যদি ষ্ট্ৰাকচাৰলৈ যাওঁ, বাক্যৰ গঠনত আপুনি দেখিব গোটেই বঙালী বাংলা গঠনটো ইয়াত সোমাই গৈছিল।
3: হয়,
2: অলপতে মানে কলিকতাৰ এজন প্ৰফেচাৰ আহিছিল, তেওঁ মোক ক'লে যে আপোনালোকে এইটো কি কাণ্ড কৰিছে,
3: হয়
2: ভাষাটো নষ্ট কৰি পেলাবলৈ,
3: একেবাৰে নষ্ট কৰিছে, কিন্তু আমি আমাৰ আমাৰ পাঠকৰ পৰা দূৰলৈ লৈ গৈছোঁ ভাষাটো।
2: কথা হৈছে কি, মানে মই মানে কালি এখন সভালৈ গৈছিলোঁ,
3: হেৰি ৰম ৰমা অৱস্থা, জয় জয় মই লিখিব নোৱাৰোঁ।

0: সেইবোৰ নকওঁ,
1: মই বুজি নাপাওঁ।
0: তাৰে এটা কথা হ'ল কি, আমাৰ খুব কনচিয়াছ এটা সচেতন এটা প্ৰচেষ্টাও নহ'ল। আপুনি তামিল ভাষীবিলাকে এই কামটো কৰিলে, আপুনি জানে নাজানে ক'ব নোৱাৰোঁ। তামিলত হ'ল কি, তেওঁবিলাকে আজি 15 বছৰমানৰ ভিতৰত তেওঁবিলাকে কৰিলে কি, যিবোৰ সংস্কৃত শব্দ আছিলে সেইবোৰ
1: তামিলে কৰিলে,
0: উঠুৱাই দি তেওঁলোকে মূল তামিলবোৰ তালৈ সোমোৱাই দিলে। এতিয়া আপুনি, মই উজনি নামনিৰ কথা খুব ভালকৈ নাজানো দেই, যদি নামনিত যিমান বছৰ আছে ভাষাটোৰ হেৰিটো, আপুনি উজনিত, আপুনি মই এইটো কথা ক'ব পাৰোঁ যে হেমকোষখনৰ সমান তেনেকুৱা দুটা খণ্ডৰ শব্দ উজনিৰ গাঁৱে ভূঞে চোতালে বাটে বজাৰে সিঁচৰিত হৈ আছে, সেইবোৰ শব্দটো ব্যৱহৃত নহ'ল,
1: ব্যৱহাৰ নকৰিলোঁ
0: নকৰিলোঁ আমি
1: জপাৰ বাৰু কৰ্পৰণিহেঁত
0: থাকি গ'ল, আমি নাজানিলোঁ। এতিয়া নতুন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে সেইবোৰ নাজানিব নহয়। আৰু এটা ভাষাটো কেনেকৈ জানিব, যেতিয়া তাৰ সামাজিক সাংস্কৃতিক জীৱনৰ মৰ্মস্থলীৰ পৰা মানুহটো আঁতৰি আহিব, সমাজখন আঁতৰি আহিব, তেতিয়া ভাষাটো, এতিয়া ধৰক মানিকী ঢকুৱা মনলৈ আহিছে কেনে ফটককৈ কৈছোঁ, এতিয়া মোৰ ল'ৰা ছোৱালীকেইটা চিনি নাপায় মানিকী ঢকুৱা কি বস্তু, আকাজি চিনি নাপায়,
1: সেইবোৰ গাখীৰটো ৰ'ব ৰ'ব। সিদিনা এগৰাকী ক্লাছ 9ৰ ছোৱালীয়ে সুধিলে গধূলি মানে কি,
0: সাংঘাতিক কথা।
1: তাৰপিছত মই অসমীয়াত কেনেকৈ কবিতা লিখোঁ কওক, যদি গধূলি মানে কি সোধে, কালি এজনে সুধিছে কথমপী শব্দটো অসমীয়ানে, তাৰপিছত মই অসমীয়া ভাষাত কেনেকৈ লিখোঁ।
0: কালি পৰহি মই এখন কবিতা কিতাপ পঢ়িলোঁ, আপুনি ভাষা দেখিলে আপোনাৰ মই কি ক'ম আৰু,
1: আপুনি সংস্কৃতটো, মই আপত্তিটো কৰা নাই, কিছুমান প্ৰবন্ধত সংস্কৃত শব্দ লাগিব
0: লাগিব, আমাৰ আগে সেইবোৰ শব্দ নাছিলে বা সমাজ জীৱনত নাছিল।
1: এতিয়া ইংৰাজীৰো ক্ৰিটিচিজমৰ কিতাপ আৰু এনেই উপন্যাসৰ ভাষা একে নহয়,
0: সম্পূৰ্ণ
1: কি আছিল সিহঁতৰ ক্ৰিটিচিজম গল্পৰ ভাষা একে নহয়,
0: গ্ৰাহাম গ্ৰীণৰ উপন্যাসৰ ভাষা একে
1: নহয়, ডেফিনেটলি নহয়। গতিকে প্ৰবন্ধ ভাষাটো এক ধৰণৰ ডিচিপ্লিন বেলেগ,
0: ভাষা এটা ভক্ত কেতিয়াবা একোজন লেখকে ক্ৰিয়েটো কৰে, যেনে সুধীন দত্তই কৰিছিল,
1: কৰে নতুন শব্দ কথা, ভাল কথা কৈছে হেৰিয়ে ৰবীন্দ্ৰনাথৰ কথা আছে, নতুন শব্দ এটা নতুন জোতা পিন্ধাৰ নিচিনা, প্ৰথমে কাটে তাৰ ভাল হৈ যায়,
0: চলি
1: যায়। গতিকে এইবোৰ আমাৰ সমালোচকে দেখুৱাই দিছেনে বাৰু?
0: নাই দিয়ে,
1: তেনেহ'লে
0: নাই দিয়ে দেখুৱাই।
1: আজি আপুনি কবিতা স্বতঃস্ফূৰ্ত এই কথাটো ভাবে নে নাভাবে, যে নিৰ্মাণ,
0: মই দুটাই নিৰ্মাণ দুটাই ভাবোঁ।
1: হয়,
0: মই দুটাই কিয় ভাবোঁ,
1: হয়
0: মই ভাবোঁ যে মোৰ নিজৰ যিটো এক্সপিৰিয়েঞ্চ বোধহয় আপোনালোকৰ মিলিব নেকি, মই মুড নহ'লে লিখিব নোৱাৰোঁ। আৰু প্ৰথম লাইনটো মই কাহিনীও ভাবি লিখা নাই, সি কবিতাই হওক বা অকবিতাই হওক, নিজে নিজে আহিছে। আৰু প্ৰথম লাইনটোৰ পিছৰবোৰ লাইন আৰু তেনেকৈ আহি যায়, কিন্তু তাৰ পাছত এটা নিৰ্মাণৰ পৰ্যায় থাকে,
1: নিৰ্মাণ আছে, কিন্তু এইটো কাল্টিভেটেড স্পণ্টেনিটি যাক কয়, সংৰচিত
0: হেৰিয়ে পল ভেৰাৰীয়ে এইটো তেওঁ কৈছিলে, এতিয়া তেওঁতো পৰিষ্কাৰকৈ কৈ দিছিলে যে এইটো কবিতা অংকৰ দৰে নিৰ্মাণ, তেওঁ পৰিষ্কাৰকৈ বিশ্বাস কৰিছিল। আৰু পৃথিৱীৰ বহুত কবিয়ে বিশ্বাস কৰে সেইটো কথা। আৰু আমাৰ ইয়াত অজিত বৰুৱাই সেইটো পৰিষ্কাৰকৈ প্ৰায় কৈছে বিভিন্ন ঠাইত, যে নিৰ্মাণত বিশ্বাস কৰে, কিন্তু কবিতা দুটা পাৰে থাকে, সহজাত আৰু নিৰ্মাণ,
1: সেইটো হয়। সেইকাৰণে
0: সকলোৱে কবি নহয় বা সকলোৱে কবিতা লিখিব নোৱাৰে,
1: সকলো পাঠকো নহয়।
0: নিৰ্মাণৰ হেৰিটো আপুনি বিশেষকৈ আধুনিক কালত নহয়, পৌৰাণিক কালত, ধৰক আপুনি দান্তে ডিভাইন কমেডীৰ কথা যদি আমি পাতোঁ,
1: সেইবোৰ
0: নিৰ্মাণ এক ধৰণৰ নিৰ্মাণ, সহজাত সেইটোৱে কৰি যায়। আপুনি নিৰ্মাণ নহ'লে আপুনি
1: তাৰ ৰেপিটেশ্যন আছে, কিন্তু আপোনালোকে সেইটো নাই নকৰিব, আধুনিক কবি নকৰিব, দীঘল কবিতা এটা ৰেপিটেশ্যন নকৰিব, কিন্তু পেষ্টল কবিও সেই নিৰ্মাণ
0: পেষ্টলত হয় কি, তাত সজ্ঞান আৰু অজ্ঞান দুটা কথা থাকে, আমি এইটো সজ্ঞান কাৰবাৰ, তেওঁবিলাকে অজ্ঞান কাৰবাৰ,
1: একেবাৰে অজ্ঞান নহয়,
0: একেবাৰে অৱচেতনে কৰে ক্ৰিয়া,
1: অৱচেতনে অজ্ঞান নহয়,
0: কাৰণ এইবোৰ মৌখিক ৰচনাটো।
1: আচ্ছা, আপোনাৰ কবিতাত বাৰু কোনো নাৰীৰ নাম উল্লেখ আছে নেকি, যেনেকৈ নেৰুদাৰ মেটিল্লা, আৰাগৰ এলিছা, মাৰ্কাভাস্কিৰ লিলি, জীৱানন্দৰ

0: পুৰণীয়া বা বনলতা সেন তেনেকুৱা কোনো উল্লেখ আছে নেকি?
1: মোৰ মানে নাৰীক লৈ পেলাই মই বহুত কবিতা লিখিছোঁ।
0: লিখিছে নহয়, নাম উল্লেখ কৰিছোঁ মই, আৰু মানে আপুনি সৰ্বনামত থৈ দিয়ে।
1: মই সৰ্বনামত থৈ দিওঁ,
0: তাকে
1: সৰ্বনামত থৈ দিওঁ মই। মানে ধৰক আপুনি যিবোৰ কবিতা লিখিছোঁ তাত, তাৰ পৃষ্ঠপটত মানে ভালেগে সেই নাৰী,
0: সেইটো সুকীয়া কথা। মই কৈছোঁ নাম দিছে,
1: নাম দিয়া
0: নাই, নেম ড্ৰপিং,
1: মোৰ
0: তেওঁ।
1: গতিকে এবাৰ এজনে মানে কবিতা এটা মোৰ অনুবাদ কৰোঁতে সি কৰি দিছিল তেওঁ, মই কেনেবাকৈ দেখিলোঁ, দেখিবলৈ পিছদিনাখনে কৰি থৈ আহিলোঁগৈ, তেওঁ বোলো এওঁ পুৰুষ নহয় নাৰী সি, কিন্তু টোপনিটো তেওঁ মোক খেদি ফুৰিছিল, তেওঁ সি কৰিছিলে। জীৱনন্দ খুবী হৈ পেলাই আপুনি কৰিছেনে
0: নহয়? কেতিয়াবা নাম দিলে আকৌ আমি নায়িকাৰ কথাই ভাবোঁ। এতিয়া অৰুমিত্ৰৰ বোলা বুলি লাগে, বোলা তেওঁৰ নাতিনীয়েক, সৰু ছোৱালী
1: নাই, সেইটোৱে পিছে কবিতাটোৱে কৈ দিব আকৌ,
0: কৰিছোঁ কথা
1: কবিতাটো
0: নাই, মানে পটকৈ ধৰিব নোৱাৰে, ধৰিব নোৱাৰে। আমাৰ এটা ধাৰণা কবি মাত্ৰ এনেকুৱা,
1: নাৰীক বাদ দি আপুনি কবিতা লিখিব নোৱাৰে, কাৰণ মানে তাহানি নজৰুলে এবাৰ এটা কবিতা তেনে কুঁহিয়াত কৈছিলোঁ, মই পাহৰিলোঁ সৰুতে পঢ়া, যে নাৰীৰ বিৰহী নাৰীৰ মিলনে মানুষ পেলু কবি প্ৰাণ। সেই নাৰীৰ মানে পুৰুষৰ মাজত থকা হেৰিটো জগাই দিব পৰা ক্ষমতা সাংঘাতিক,
0: তেওঁলোক নাৰী নক্ষত্ৰ জানি লিখিব লাগিব নেকি?
1: মানে নাৰী নক্ষত্ৰৰ কথা নহয়, তেওঁ মানে তেওঁৰ স্পৰ্শটোৱেই মানে হেৰি, তেওঁলোকত দেখা মানে আপোনাৰ কথা পতা নপতা, সম্পৰ্ক থকা নথকা, এইবিলাকে ইয়াৰ প্ৰশ্ন নাহে।
2: সেইদিনা মাজৰাতি ইছাই মোৰ কাণে কাণে ক'লে, নিয়ৰৰ পৃথিৱীখন এখন নিয়ৰৰেই পৃথিৱী। ময়ো তেওঁক কাণে কাণে ক'লোঁ, বৰষুণৰ পৃথিৱীখন এখন বৰষুণৰেই পৃথিৱী। তুমি য'ত থাকা সেইখন মোৰ পৃথিৱী, আৰু মই য'ত থাকোঁ সেইখন তোমাৰ পৃথিৱী।
3: আজি উপজা দিনত কবি নীলমণি ফুকনক আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। তেখেতৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক উদ্বুদ্ধ কৰি থাকিব, তেখেত চিৰদিন জীয়াই থাকিব আমাৰ সকলোৰে হৃদয়ত।

0: ক'ত আছা? মাজুলীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYCত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYCৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBI কয়,
1: জানি লওক, সতৰ্ক হৈ ৰওক।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662336 এই নম্বৰত ফোন কৰি জনাব পাৰে। ফোন নম্বৰটি পুনৰ কৈছোঁ, 03612662636।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্টেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে দুয়োখন ৰাজ্যতে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক আহ্বান জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে এই দিশত ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি আশ্বাস দিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি কালিৰ বৈঠকখনে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ দিশৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে। আলোচনাকালত দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই নিৰ্বাচনৰ অহা 16 ছেপ্টেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মনোনয়ন পত্ৰসমূহ 17 ছেপ্টেম্বৰত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 19 ছেপ্টেম্বৰ। ভোটগ্ৰহণ 6 অক্টোবৰত আৰু 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উপ নিৰ্বাচনটোত মুঠ 19,07,209গৰাকী ভোটদাতাই 1,339টা ভোটকেন্দ্ৰৰ জৰিয়তে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8টা বিধানসভা সমষ্টি আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলা দুখনত নিৰ্বাচনী আচৰণবিধি বলবৎ কৰা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে। ইফালে নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ উপস্থিতিত কালি ব্যৱস্থাগত ভোটদান আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ স্বীপ কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও বিশ্ববিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙেও এই সন্দৰ্ভত এখন

0: সংবাদমেল অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে।
1: যোৱা 7 তাৰিখতে ইলেকশ্যন কমিশ্যন MCC ডিক্লেয়াৰ কৰাৰ মতে আমাৰ বাই ইলেকশ্যনৰ কাৰণে গাজেট নটিফিকেশ্যনটো 9 ছেপ্টেম্বৰত ইছ্যু হৈছে। একৰ্ডিংলি আমাৰ লাষ্ট ডেট অফ নমিনেশ্যন ফিক্স হৈছে ফৰ 16 ছেপ্টেম্বৰ আৰু আমাৰ ডেট অফ স্ক্ৰুটিনি হ'ব ফৰ 17 ছেপ্টেম্বৰ। লাষ্ট ডেট অফ উইথড্ৰল আছে ফৰ 19 ছেপ্টেম্বৰ আৰু আমাৰ ভোটদান হ'ব 6 অক্টোবৰ তাৰিখত। বাই ইলেকশ্যন হোৱাৰ কাৰণে আমাৰ কাউণ্টিংটো 2 দিনৰ ভিতৰত হৈ 9 অক্টোবৰ আমাৰ কাউণ্টিং হ'ব আৰু ইলেকশ্যন প্ৰচেছ আমাৰ 11 অক্টোবৰকে শেষ কৰি দিম।
0: ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা সোম আৰু মঙলবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন

সমৰ হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল মোহনলাল ব্ৰহ্মৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী অনিমা চৌধুৰী, গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

0: অনিমা চৌধুৰীকণ্ঠৰ অনিমা চৌধুৰীকণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আৰু প্ৰযোজনা আছিল সুধীৰ দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক জয়প্ৰকাশ মেধিৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা মনোৰমা বৰগোহাঁই, প্ৰযোজনা কিশোৰ দাসৰ।

জয়প্রকাশ মেধিৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল মনোৰমা বৰগোহাঁই, প্ৰযোজনা আছিল কিশোৰ দাসৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী গীতাঞ্জলি সন্দিকৈ, গীতিকাৰ নগেন চৌধুৰী, প্ৰযোজনা অবনিৰঞ্জন পাঠকৰ।

গীতাঞ্জলি সন্দিকৈৰ কণ্ঠত নগেন চৌধুৰীয়ে লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল অবনিৰঞ্জন পাঠকৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনোৱা হওক দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰীৰ দ্বৈতকণ্ঠৰীতি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰীৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তৰুণ শৰ্মাৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। এই গীতটিৰে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটি সামৰিছোঁ।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ। অনুষ্ঠানটিত ভাগ ল'ব ডক্টৰ প্ৰহাস চন্দ্ৰ শৰ্মা আৰু ডক্টৰ মৌচুমী গাংগুলীয়ে, আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আকাশবাণী।

0: গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান।

0: 3528
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, নলবাৰীৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ, অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 229,646 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য, লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ, আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ ঔদ্যোগিক বিকাশ, স্থানীয় অৰ্থনৈতিক উন্নয়ন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও 500 গৰাকী লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি 22,000-23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে। এই উদ্যোগৰ পৰা জিলাবাসীয়ে লাভ কৰিবলগীয়া সুফল আৰু আজিৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত এয়া আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা।
1: নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটো আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইতিমধ্যে আজিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে জিলা প্ৰশাসন আৰু উদ্যোগ কৰ্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি নিজেই উদ্যোগস্থলীত উপস্থিত হৈ প্ৰস্তুতি নিৰীক্ষণ কৰে। উল্লেখযোগ্য যে নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনে অঞ্চলটোৰ ঔদ্যোগিক বিকাশ আৰু স্থানীয় অৰ্থনীতি আৰু সম্ভাব্য কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোৰ 46.20 একৰ ভূমিয়ে সামৰা এই প্ৰকল্পটোত প্ৰায় 500 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন লাভ কৰিব বুলিও আশা কৰিছে।
0: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে দুয়োখন ৰাজ্যত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক আহ্বান জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে এই দিশত ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি আশ্বাস দিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি কালিৰ বৈঠকখনে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ দিশৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে। আলোচনাকালত দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা লাভ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি বিচাৰিছে। এই পুঁজিৰে 2026-27 বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত মুঠ 229,646 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য লোৱা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত এই বীমা সেৱা

0: আঁচনি ৰূপায়ণ কৰিব। বিভাগীয় তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2,11,25,000 টকা প্ৰদান কৰিছে। আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 23,47,000 টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ ব্যৱহাৰ অনুসৰি পৰৱৰ্তী সময়ত অধিক ধন প্ৰদান কৰিব। আঁচনিখনৰ অধীনত ডাঙৰ পশুৰ ভিতৰত গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত 30,000, গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত 40,000 আৰু ভেড়া ছাগলী গাহৰিৰ ক্ষেত্ৰত 3,000 টকা ধাৰ্য কৰা হৈছে। গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত এবছৰৰ বাবে 873 টকাৰ প্ৰিমিয়াম ধাৰ্য কৰা হৈছে। এই প্ৰিমিয়ামৰ 85% অৰ্থাৎ 742 টকা ৰাজসাহায্য হিচাপে দিয়া হ'ব। গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত এবছৰৰ বাবে 1,164 টকাৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে 999 টকা চৰকাৰে প্ৰদান কৰিব। কৃষকে প্ৰিমিয়ামৰ 15% অৰ্থাৎ 13 টকা দিব লাগিব। গৰু আৰু ম'হৰ ক্ষেত্ৰত প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ বাবে 10টা পশুধনত সীমাবদ্ধ কৰা হৈছে। হিতাধিকাৰীয়ে ভেড়া আৰু ছাগলীৰ ক্ষেত্ৰত সৰ্বাধিক 100টা আৰু গাহৰিৰ ক্ষেত্ৰত 50টালৈকে বীমা কৰাৰ সুবিধা লাভ কৰিব। বান, ঘূৰ্ণীবতাহ, দুৰ্ভিক্ষ বা অন্য আকস্মিক পৰিস্থিতি, ব্লেক কোৱাৰ্টাৰ ৰোগ, হেমৰাজিক, ছেপ্টিকেমিয়াৰ, চবকা, এন্থ্ৰাক্স আদি ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু হলে হিতাধিকাৰীয়ে বীমাৰ ধন লাভ কৰিব। পশুধন বীমা আঁচনিৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: পশুপালন বিভাগৰ উদ্যোগত এখন এনেকুৱা বীমা, আগতে এনেকুৱা আছিল খেতি মাটি যিবিলাক আছে, খেতি বাতি কৰে যিবিলাক, তেনেকুৱাবিলাক ইঞ্চিয়ৰ কৰাৰ ব্যৱস্থা আছিল, মানুহৰ ইঞ্চিয়ৰ ব্যৱস্থা আছিল। এইবাৰ আমাৰ যিবিলাক পশুধন, পশুধন ইঞ্চিয়ৰ কৰাৰ এটা ব্যৱস্থা আমাৰ ইতিমধ্যে হাতত লৈছে। ইয়াত আমাৰ ডাঙৰ জীৱ পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আৰু সৰুলৈকে ইঞ্চিয়ৰ কৰি উঠি তেওঁলোকে নিজাকে 13 টকা আৰু বাকী 87% অসম চৰকাৰৰ পৰা পাব ক্ষতিপূৰণটো। এইটো মানে ব্যৱস্থাই আমাৰ অসম চৰকাৰৰ পশুপালন বিভাগে আজি ইয়াত শুভাৰম্ভ কৰিছে। ইয়াৰ পিছত এইটো আমি পৰ্যায়ক্ৰমে এটা বহু প্ৰচাৰ কৰিম। এতিয়া চাওক, আমাৰ বাজাজৰ জৰিয়তে এইটো আমাৰ বাজাজৰ দায়িত্ব দিয়া হৈছে এইটো ইঞ্চিয়ৰ কামখিনি, আৰু এটা নম্বৰ এতিয়া মোৰ ঠিক মনত নাই, আজি নতুনকৈ এটা লঞ্চ হৈছে নাম্বাৰ এটা, সেই নম্বৰটোত তেওঁলোকেতো আমি প্ৰচাৰ কৰি দিম, সেই নম্বৰটোৰ লগত যোগাযোগ কৰিলে তেওঁলোকে পাই যাব। আৰু তাৰোপৰি আমাৰ ডিষ্ট্ৰিক্টতো আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে, গতিকে তেওঁলোকেও এই বিশেষকৈ এই দায়িত্ব যিসকল কৰ্মচাৰী আছে বা বিষয়া আছে তেওঁলোকে এইটো প্ৰচাৰ ক্ষেত্ৰত আগভাগ ল'ব।
0: ইপিনে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্প সাৰথি কৰি ৰাজ্যৰ কৃষিখণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। কৃষি বিভাগে চলিত বছৰ প্ৰায় 20,000 বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্ৰদানৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱাতেল অভিযান, তৈলখেজুৰ, ফলৰ পুলি বিতৰণৰ অগ্ৰগতি, উদ্যান শস্যৰ প্ৰসাৰ আৰু কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। এতিয়ালৈকে লাভ কৰা অগ্ৰগতিৰ বুজ লৈ শ্ৰীহাজৰিকাই তৈলখেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ যোৱা মাহত তৈলখেজুৰ ৰোপণৰ নিৰ্ধাৰিত লক্ষ্যত 99.5% সাফল্য লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তৈলখেজুৰৰ ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈও কয়। লোকপিল 2027ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই 93.36% কাম সম্পূৰ্ণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। জিলাখনৰ 6টা অঞ্চলত গৃহ গণনাৰ কাম 100% সম্পূৰ্ণ হৈছে। ৰাজ্যৰ লোকপিয়লৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দাই এই বিষয়ে প্ৰকাশ কৰিছে। জিলাখনৰ আয়ুক্ত জয় বিকাশৰ নেতৃত্বত সুন্দৰভাৱে এই কাম সম্পন্ন হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে 74% কাম সম্পূৰ্ণ কৰি বিশ্বনাথ জিলা দ্বিতীয় স্থানত আছে বুলিও কোৱা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত 34% আৰু 14% কাম সম্পূৰ্ণ হৈছে বুলি উপ মহাপঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালি 2027ৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সহনশীলতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। অসমৰ বাবে উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰ সমান্তৰালভাৱে কিদৰে পৰিৱেশ বহনক্ষম আৰু জলবায়ু অনুকূল কৰি ৰাখিব পাৰি সেই বিষয়ে এই কাৰ্যসূচীত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: আজি টেৰীৰ সহযোগত ইয়াতে অহা বছৰ যিখন ৱৰ্ল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট সামিট দিল্লীত হ'বলৈ গৈ আছে তাৰ কাৰ্টেন ৰেজাৰ প্ৰগ্ৰেম ইয়াত হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। আমাৰ কাৰণে এই ছাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়ন অত্যন্ত প্ৰয়োজনীয় আৰু সেইকাৰণে আজি মই ইয়াত যথেষ্ট অভিজ্ঞ ব্যক্তি আছে, টেৰীতো যথেষ্ট অভিজ্ঞ ব্যক্তি আছে বা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ অভিজ্ঞতাই আমাক এই উন্নয়নক বহনক্ষম কৰি কেনেকৈ উন্নয়ন কৰিব পাৰি তাৰ যিটো ডাইৰেকশ্যন, সেই ডাইৰেকশ্যনটো

0: অসম চৰকাৰক দিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে আমি আমাৰ উন্নয়ন, উদ্যোগীকৰণ সকলো একেলগে কৰিব পাৰোঁ। তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে এখন সুন্দৰ পৃথিৱী আমি গঢ়ি ৰাখিব পাৰোঁ, সুন্দৰ পৃথিৱী জীয়াই ৰাখিব পাৰোঁ। গতিকে এই ধৰণৰ কথাৰ কাৰণে মই আজি ইয়ালৈ আহি সকলোৰে লগত কিছু সময় কটালোঁ আৰু সকলোকে মই ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতে মাৰ্চ মাহত হ'বলগীয়া এই সামিটলৈ শুভেচ্ছাও জনাইছোঁ আৰু খুব সুন্দৰভাৱে অসম চৰকাৰেও তাক সহযোগিতাৰে কামখিনি আগবঢ়াই নিব।
1: অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিছে। বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকৰ পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কেৱল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। কয় যে অসমৰ এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই উদ্দেশ্যে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ স্পীকাৰ অডিটৰিয়ামৰ পৰিষদৰ উদ্যোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনাচক্ৰত দেশৰ বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক ৰাজদীপ সৰদেশাই, জলসম্পদ বিজ্ঞানী তথা গুৱাহাটী আই আই টিৰ অধ্যাপক ড০ অৰূপ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ভাগৱত প্ৰাণদুৱৰা, লেখক সমালোচক তথা জলসম্পদ বিষয়ৰ বিশেষজ্ঞ ড০ সঞ্জয় হাজৰিকা আৰু বিবিচি এছিয়া পেচিফিকৰ লিড এডিটৰ শচীন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা ভূমি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5-মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন হৈ আছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰা ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘ্যৰ ৰেল অভাৰ ব্ৰিজখনো মুকলি কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ বাতৰিটোক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। শেহতীয়াকৈ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা এখন জাননী অনুসৰি ৰাজ্য চৰকাৰে 22খন সংৰক্ষিত বনাঞ্চলৰ 239 হেক্টৰ ভূমিত 39টা প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন দিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে কেন্দ্ৰৰ ওচৰত দাখিল কৰা প্ৰস্তাৱত অনুমোদন লাভ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰে বিগত 2টা দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ যুদ্ধ জাহাজক লক্ষ্য কৰি বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰত আমেৰিকাই কালি ইৰাণৰ 5খন তৈল পৰিবাহী জাহাজত আক্ৰমণ চলাই ধবংস কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানবিধ্বস্ত উজনি অসমৰ খেতিপথাৰত খেতিয়কে দ্বিতীয়বাৰলৈ কৰা ধান খেতিত সুৰপোকৰ উপদ্ৰৱে গুৰুতৰ ৰূপ লোৱা বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা 21 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ 9ম অইল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত স্পৰ্টছ ক্লাব দিল্লী, শ্বিলং লাজং FC, পাঞ্জাব FC, নৰ্থ ইষ্ট ইউনাইটেড FC, গুৱাহাটী NRL, নুমলীগড়, লেওলেন FCকে ধৰি কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশ ল'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নলবাৰীৰ বানেকুছিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ। অসম আর মেঘালয়ত বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্প।

সমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ। ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 229,644 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য। লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ। আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলা ৰেহৰূপ অনুষ্ঠানত আজি শুনক পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰ। পশ্চিম কাৰ্বি আংলং জিলাত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ সফলভাৱে ৰূপায়ণ কৰা হয়। জন্মগতভাৱে ফটা ওঠ তালুৰ সমস্যাৰ পৰা মুক্তি পালে জিলাখনৰ এটি কণমানিয়ে। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনি ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম চমুকৈ RBSK-ৰ জৰিয়তে পুনৰ এবাৰ এটি কণমানি শিশুৱে লাভ কৰিবলৈ সক্ষম হল নতুন জীৱনৰ সন্ধান। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ 111 নং ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংকুৰৈ গাঁৱৰ বাসিন্দা তথা পেছাগতভাৱে এজন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক ৰিডিমচন তেৰাং আৰু বিউটি তেৰণপীৰ কনিষ্ঠ পুত্ৰ অনং তেৰাং জন্মগতভাৱে ফটা ওঠ আৰু তালুৰ সমস্যাত ভুগি আছিল। অৰ্থনৈতিকভাৱে স্বচ্ছল নোহোৱা পৰিয়ালটোৱে সন্তানৰ এই সমস্যাৰ বাবে চৰম দুশ্চিন্তাত দিন কটাইছিল। ৰংকুৰৈ অংগনবাদী কেন্দ্ৰত অনুষ্ঠিত এক দৈনিক পৰিদৰ্শনৰ সময়ত পশ্চিম কাৰ্বি আংলঙৰ RBSK দলটিয়ে মাত্ৰ 5 মাহ বয়সৰ কণমানি অনং তেৰাঙক পৰীক্ষা কৰি শিশুটিৰ জন্মগত ফটা ওঠ আৰু তালুৰ সমস্যা চিনাক্ত কৰে। যিহেতু চিনাক্তকৰণৰ সময়ত শিশুটিৰ বয়স মাত্ৰ 5 মাহ আছিল, সেয়েহে চিকিৎসকে অস্ত্ৰোপচাৰৰ বাবে 6 মাহ বয়স হোৱালৈকে অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। এই সময়ছোৱাত RBSK দলটিয়ে পৰিয়ালটোৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখি তেওঁলোকক সাহস প্ৰদান কৰি আহিছিল। অনঙৰ বয়স 6 মাহ হোৱাৰ লগে লগেই ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ দলটিয়ে তৎপৰতাৰে চিকিৎসা প্ৰক্ৰিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ঊৰ্ধতম কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি শিশুটিৰ অস্ত্ৰোপচাৰৰ বাবে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়ায়। অৱশেষত বিগত জুন মাহত মিছন ইছমাইলৰ সহায়ত কণমানি অনং তেৰাঙৰ সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। সফল চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ পাছত অনং বৰ্তমানে সম্পূৰ্ণ সুস্থ। শিশুটিৰ মুখত হাঁহি দেখি পিতৃ মাতৃয়ে চৰকাৰ আৰু চিকিৎসক দললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসম চৰকাৰৰ এই মানৱদৰ্দী পদক্ষেপ আৰু RBSK দলৰ নিষ্ঠাই অনঙৰ দৰে অভাৱগ্ৰস্ত পৰিয়ালসমূহলৈ কঢ়িয়াই আনিছে নতুন আশাৰ ৰেঙনি।
1: পশ্চিম কাৰ্বি আংলং জিলাত সপ্তাহজোৰা মৌমাখি পালনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতা টুটু কোঁৱৰে।
2: পাহাৰীয়া জিলাখনৰ বৈঠলাংচুস্থিত লেঙেৰী গাঁৱত সপ্তাহজোৰা কাৰ্যসূচীৰে মহিলাসকলৰ মাজত এক মৌমাখি পালনৰ প্ৰশিক্ষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ অৰ্ধসামৰিক বাহিনী হিচাপে পৰিচিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 128 নং ডেল্টা বেটেলিয়ন কোম্পানীয়ে। গুৱাহাটীৰ নাৰেংগীস্থিত অধিনায়ক কাৰ্যালয়ৰ তত্বাৱধানত তথা অধিনায়ক যতীন্দ্ৰ নাথ ৰায়ৰ নেতৃত্বত 31 আগষ্টৰ পৰা 6 ছেপ্টেম্বৰলৈ এই মৌমাখি পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ সুগম কৰাৰ এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বিশেষজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে স্থানীয় 10 গৰাকী উদ্যমী মহিলাক সপ্তাহজোৰা প্ৰশিক্ষণ প্ৰদান কৰা কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ মহিলাসকল স্বাৱলম্বী হোৱাৰ লগতে নৱপ্ৰজন্মৰ মাজতো মৌমাখি পালনেৰে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তা তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 28 নং বেটেলিয়ান ডেল্টা কোম্পানীৰ বিষয়া।
1: পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখাৰ ৰামথেপি গাঁৱৰ নিবাসী দেৱ দৈমাৰীয়ে বিগত বহুদিন ধৰি কাহত ভুগি আছিল। প্ৰথম অৱস্থাত ইয়াক সাধাৰণ কাহ বুলিয়েই ভাবিছিল যদিও পৰৱৰ্তী সময়ত ডংকামুকাম খণ্ড প্ৰাথমিক চিকিৎসালয়ত দৈমাৰীয়ে চিকিৎসকৰ পৰামৰ্শ মতে কফ পৰীক্ষা কৰায়। পৰীক্ষাৰ ফলাফলত চিকিৎসকে যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা বিষয়টো দৈমাৰীক অৱগত কৰে। এই খবৰেই প্ৰথমতে দৈমাৰীক চিন্তিত কৰি তুলিছিল যদিও চিকিৎসালয়ৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ আশ্বাসত তেওঁ মনোবল ঘূৰাই পায়। চৰকাৰী নিয়ম অনুসৰি ডংকামুকাম চিকিৎসালয়ৰ পৰা তেওঁক সম্পূৰ্ণ 6 মাহৰ বাবে বিনামূল্যে যক্ষ্মা ৰোগৰ সকলো আৱশ্যকীয় দৰৱ যোগান ধৰা হয়। কেৱল দৰৱেই নহয়, চিকিৎসা চলি থকাৰ সময়ছোৱাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ফল মূল, ভিটামিন আৰু উন্নত পুষ্টিকৰ আহাৰ ক্ৰয় কৰিব

কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা তেওঁক প্ৰতিমাহে মাহিলী বিত্তীয় সাহায্যও প্ৰদান কৰা হয়। নিয়মীয়াকৈ ছমাহ ধৰি সঠিকভাৱে দৰৱ সেৱন কৰা আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাৰ ফলত দেৱ দৈমাৰী এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু নিজৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে বুলি জানিব পৰা গৈছে। নিজৰ এই সফলতা আৰু আৰোগ্যৰ অভিজ্ঞতাৰে দৈমাৰীয়ে সমগ্ৰ জনসাধাৰণকেই দুসপ্তাহতকৈ অধিক কাহ হৈ থাকিলে ভয় বা লাজ নকৰি চৰকাৰী চিকিৎসালয়লৈ গৈ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ লৈ আহিম পুনৰ আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলা ৰেহৰূপ অনুষ্ঠানত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল জিলাখনৰ পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ লাইভ ফোন ইন কল্পতৰু। আপোনালোকে আমালৈ ফোন কৰি আপোনালোকৰ ভাল লগা গীত শুনিবৰ বাবে আমাৰ ফোন নম্বৰ দুটি কৈ দিছোঁ। নম্বৰ দুটি হ'ল 03612661876 আৰু 9435405222। আপোনালোকে আপোনালোকৰ ভাল লগাৰ গীত শুনিবৰ বাবে আমালৈ অনুৰোধ কৰক এই দুটি ফোন নম্বৰলৈ ফোন কৰি। আমি আপোনালোকৰ সৈতে পুৱা 10 বজালৈকে থাকিম। আমাৰ প্ৰথম ফোনটো আমি ধৰিছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, আপোনাৰ পৰিচয়টো দিব।
1: মই লুৎফুৰ ৰহমানে কৈছিলোঁ, গোৱালপাৰা জিলা ধূপধৰা পদুপাৰাৰ পৰা।
0: ধূপধৰাৰ পৰা কৰিছে লুৎফুৰ ৰহমানে। আপুনি প্ৰথমে কওক আপুনি কোনটো গীত শুনিব।
1: মই অনিমা চৌধুৰীৰ কণ্ঠ দিখৌনৈৰ পাৰৰে কহুৱাবি নাই।
0: দিখৌনৈৰ পাৰ, অতি সুন্দৰ গীত এইটো।
1: হয়
0: আমি শুনাম আপোনাৰ ভাল লগা গীতটি। আপুনি এতিয়া কিবা কৰি আছে নে কিহত ব্যস্ত ৰাখিছে নিজকে?
1: মই ঘৰৰ কামত ব্যস্ত, খেতি বাতিৰ লগত জড়িত।
0: হয়, খেতি কৰে আপুনি। আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ নহয়।
1: হয় হয়, এইখিনিতে নাম ল'ব বিচাৰিছো দুৰমা চুথা।
0: অঁ কওকচোন।
1: ছয়গাঁও হাঁচৰি গাঁৱৰ জাহিদুল ইছলাম আৰু আনন্দ গন্দিয়া আৰু লাল গণেশৰ মাইনা দাস।
0: হ'ব তেন্তে শুনক নহয় গীতটি।
1: হয়

0: আমাৰ পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে কথা পাতোঁ। হেল্ল' হেল্ল'
1: বাইদেউ,
0: আপুনি কোনে কৈছে? সুপ্ৰভাত, আপোনাৰ পৰিচয়টো দিব প্ৰথমে।
1: মই ৰঙিয়া তিনিআলি লাচিত নগৰৰ পৰা কৈছোঁ, বংকিম চন্দ্ৰ দাসে।
0: আপুনি কওক, কোনটো গীত শুনিব?
1: মই আপোনাৰ হিন্দী ফিল্ম সঞ্জীৱ ফিল্মখনৰ লতা মংগেশকাৰে গোৱা জুজু জুজু এই গানটো শুনিব বিচাৰোঁ।
0: হয়, লতা মংগেশকাৰৰ কণ্ঠত সঞ্জীৱ চিনেমাখনৰ গীত শুনিব নহয়?
1: হয় হয়,
0: শুনাম। আমি শুনাব পাৰিম আপোনাক, শুনাই দিওঁ নহয় গীতটি।
1: হয়, কাৰণ এই গীতটো আপোনালোকে ৰেডিঅ'ৰ জৰিয়তে মানে প্ৰায় নবজায়, সেইকাৰণে অনুৰোধ কৰিলোঁ আজি।
0: আমাৰ অনুৰোধ, আপোনাৰ অনুৰোধৰ গীতটি তেন্তে শুনাই দিওঁ, যিটো শুনিব পাৰিছে নহয়। হয়
1: বাৰু,
0: শুনক তেন্তে।

0: ফোন ইন কল্পটোৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আমি ফোন ইন কলপটৰ অনুষ্ঠানৰ পাঁচৰগৰাকী শ্ৰোতাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। হেল্ল'
1: নমস্কাৰ
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব।
1: মই যোৱাৰ দিনেশ শৰ্মা,
0: যোৰহাটৰ পৰা দিনেশ শৰ্মাই কৈছে। আপুনি এতিয়া কওক, আপুনি কোনটো গীত শুনিব?
1: মই জুবিন গাৰ্গৰ গীতা বজাই দিলে আপোনাৰ পচন্দ।
0: জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটি গীতে প্ৰত্যেকটো সুন্দৰ নহয় জানো? তেতিয়াহ'লে আমি আমাৰ ভাল লগা গীত এটিকে শুনাই দিম। আপুনি যিহেতু জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিব বিচাৰিছে নহয়, শুনাম।
1: ভাগৱত শৰ্মা, মনোৰঞ্জন শৰ্মা, শৰৎ দৌৰা, ঈশান কাশ্যপ, সৰু অকণমানি ল'ৰা এটা আছে ঈশান কাশ্যপ।
0: হ'ব, তেন্তে আপোনালোকৰ আটাইৰে অনুৰোধত জুবিন
1: গাৰ্গ, মাধৱী নাথক মই গান শুনাইছো, পনৰি দত্ত।
0: আপোনালোকৰ আটাইৰে অনুৰোধত জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনাই দিছো, শুনক।
1: ঠিক আছে, ধন্যবাদ।

0: আমাৰ পৰৱৰ্তী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল'
1: হেল্ল'
0: আপুনি কোনে কৈছে, ক'ৰ পৰা কৰিছে?
1: হয় নমস্কাৰ বাইদেউ, শুক্ৰবাৰ শুক্ৰবাৰ শিকা আহমেদে কৈছিলোঁ।
0: আপুনি কোনটো গীত শুনিব?
1: মই সৰস্বতী ফুকন বাইদেউৰ জুবিনদাৰ কণ্ঠত আছে সেই গানটো শুনিব বিচাৰিছোঁ।
0: অতি সুমধুৰ গীত।
1: হয় হয়, আৰু এই গানটো মই সকলো শ্ৰোতাৰ কাৰণে উৎসৰ্গ কৰিলোঁ।
0: তেন্তে শুনাই দিওঁ গীতটি, নহয়?
1: অঁ হ'ব।

0: আমি পাঁচশ এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: হয় নমস্কাৰ, আপুনি ক'ৰ পৰা কৰিছে?
1: মই বৰপেটা জিলা লছিমাই সৰ্থেবাৰীত।
0: এতিয়া কওক আপুনি কোনটো?
1: মই অতি পুৰণি শ্ৰোতা, মই 72ৰ পৰা ৰেডিঅ' শুনা শ্ৰোতা। বোধহয় আমাৰ বয়সৰ বহুত শ্ৰোতা নাই এতিয়া।
0: ৰেডিঅ' শুনি ভাল পায় আপুনি?
1: ৰেডিঅ'ৰ পাছতো আৰু ৰেডিঅ' শুনো।
0: হয়, আপুনি কোনটো গীত শুনিব প্ৰথমে কওক?
1: মই তোমাৰে লিয়ে চিনেমাখনৰ লতাৰ একদম সুন্দৰ গীত, খুব কম বজায় আপোনালোকে, ভিৰ ধৰটো বজাই থাকে, কিন্তু তুমি দেখ কি হ'ল, এই খুব সুন্দৰ গান, একেবাৰে মানে মন চুই যোৱা গান। কেইজনমান মোৰ প্ৰিয় শ্ৰোতাৰ অলপ নাম কম,
0: কওকচোন।
1: বংকিম দাস, আনন্দ গন্ধিয়া, হাজেৰা বেগম, কল্পনা আমিন, ৰূপালী কলিতা, মাইনা দাস, লক্ষ্য চহৰীয়া আৰু মানস।
0: তেন্তে গান আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ নহয় জানো, আমাৰ বেলেগ শ্ৰোতা ৰৈ আছে। ধন্যবাদ।

0: আমাৰ পাঁচগৰাকী শ্ৰোতাৰ সৈতে আমি সংযোগ স্থাপন কৰিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই লালগণেশৰ পৰা মাইনা দাসে ক'লোঁ।
0: আপুনি এতিয়া কওক কোনটো গীত শুনিব আপুনি?
1: মই ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত অ মোৰ ধৰিত্ৰী গীতটো শুনিব বিচাৰোঁ।
0: অতি সুমধুৰ গীত এটি, আপুনি অতি সুমধুৰ গীত এটি অ মোৰ ধৰিত্ৰী আই। আপুনি আমাৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনে নহয়?
1: হয় শুনো বাইদেউ, প্ৰত্যেকটো অনুষ্ঠানে শুনো আৰু কাম কৰি থাকিলেও মানে মই ৰেডিঅ'টো চলাই শুনি থাকোঁ বাইদেউ।
0: হয়, ৰেডিঅ' আমাৰ লগৰীয়ে নহয় জানো, আপুনি ৰেডিঅ'টোতো চাব নালাগে, শুনিহে থাকিব লাগে, কামো কৰিব পাৰি, শুনিবও পাৰি একেলগে, নহয় জানো, দুয়োটা কাম একেলগে হৈ থাকে।
1: হয়, মই বাহিৰত কাম কৰিলেও, কিছুমান বাহিৰৰ কাম থাকিলেও, কাপোৰ চাপোৰ ধোৱা থাকিলেও মই ৰেডিঅ'টো বাৰণ্ডাত লৈ গৈ তাত দি থওঁ আৰু শুনি থাকোঁ, বহুত ভাল লাগে বাইদেউ।
0: ভাল লাগিলে আপোনাৰ কথা শুনি।
1: হয়,
0: আপুনি ৰেডিঅ' প্ৰিয় মানুহ।
1: হয়,
0: আপুনি কওকচোন
1: এই গীতটো হিতেশ্বৰ লকৰদা আৰু বনবাসী মণ্ডল আৰু সনীন দত্তৰ কাৰণে উচৰ্গা কৰিলোঁ বাইদেউ, আৰু লগতে আপোনাৰ কাৰণেও।
0: হ'ব, তেন্তে ধন্যবাদ। আপোনাক গীতটি শুনাই দিওঁ নহয় জানো?
1: কি কয়,
0: গীতটি শুনাই দিওঁ?
1: হয় হয় হয়।
2: কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে, তেতিয়া অসহায় কৃষকে গায় অ মোৰ ধৰিত্ৰী আয়।

0: হয়
1: হৈছে
0: হয়
1: সুন্দৰ এটি গীত।
0: হয় যিহেতু আহিন মাহ সমাগত,
1: আপুনি
0: মুখত শেৱালি ফুলেও আহিনক আদৰিবলৈ প্ৰস্তুতি চলাই আছে বৰ্তমান।
1: হয় হয় হয়, অতি সুন্দৰকে কৈছে আপুনি। আপুনি নিজকে কিহত ব্যস্ত ৰাখিছে বাৰু, কি কৰে আপুনি?
0: হয় বৰ্তমান বাইদেউ মই নিজকে, মই এজন শিপিনী হয়, হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগৰ যিটো তাঁতশালৰ কাম কৰোঁ মই, এইবোৰৰ লগতে মই দিনটো ব্যস্ত হৈ থাকোঁ।
1: হয়,
0: বিভিন্ন সময়ত মানুহৰ অৰ্ডাৰসমূহ লোৱা হয়, কাপোৰ বনোৱা হয়।
1: অঁ, আপুনি ব্যক্তিগতভাৱে কৰে নহয়?
0: হয় হয়, মই ব্যক্তিগতভাৱে ঘৰতে কৰা হয়।
1: হয় হয়, অতি আপোনাৰ, আপুনি গুণী মানুহ, আপুনি তাঁতশালো বয়, ভাল লাগিছে আপোনাৰ লগত কথা পাতি। আমাৰ তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ, নহয় জানো?
0: হয় হয়, মই বাইদেউ লগতে এইখিনি নামকেইটামানো ক'ব বিচাৰিছিলোঁ।
1: কওকচোন।
0: আমাৰ এটি ৰেডিঅ' শ্ৰোতা সংঘই আছে অনাতাঁৰ মৰম আপোনাৰ পৰিয়ালৰ নামেৰে, আৰু এই পৰিয়ালৰ কেইজনমান বন্ধু বান্ধৱীৰ নাম ক'ব বিচাৰিছিলোঁ। আমাৰ অংকুৰ শৰ্মা, জুনমণি দেৱী, মন্টু বৰুৱা, দিনেশ শৰ্মা, মই আটাইলৈকে এই গীতটি উপহাৰ দিব বিচাৰিছোঁ।
1: ধন্যবাদ, তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিয়ক।
0: হয় হয়,
1: শুনক তেন্তে।
0: ধন্যবাদ বাইদেউ।
1: হয়,

0: আমাৰ যি লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটো ডিউটি ৰিমট আছিল মিতালী বৰবৰা আৰু মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, আশিফ আহমেদ, আনোৱাৰ আলী আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত আছে বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য। আজিৰ আমাৰ এই অনুষ্ঠানটিত প্ৰত্যেকটো গীত বজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে মিতালী বৰবৰাই। আমি এতিয়া শেষৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল'
1: হেল্ল'
0: হেল্ল' আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হয় আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই চৌৰাউৰি গাঁও বাক্তা জিলাৰ পৰা আনন্দ গান্ধীয়ে কৈছোঁ।

0: আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: মই ভূপেন হাজৰিকাৰ যিকোনো এটা গীত শুনাইছো, কাৰণে সময়টো একদম কম, মই কিবা সৌভাগ্য আজি বোলে ক'বলৈ শেষত মনটো পালো।
0: হয় হয়,
1: মই মাত্ৰ তিনিজন শ্ৰোতাৰ নাম ক'ম দেই।
0: কওকচোন।
1: হিতেশ্বৰ লোক, কল্পনা আমিন শৰ্মা আৰু প্ৰতিভা দাস। প্ৰতিভা দাস মোৰ নিচিনাই ব্লাইণ্ড তেওঁ, কিন্তু ৰেডিঅ' নিয়মিতভাৱে শুনে। গতিকে মই এই গীতটো এটা যিকোনো ভূপেন হাজৰিকাৰ গীত শুনাই দিওঁ।
0: ভূপেন হাজৰিকাৰ কণ্ঠত নহয়, শুনক গীতটি।

লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মাটিৰ গান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ ভৱ ৰংচন আৰু লগৰীয়াসকলৰ কণ্ঠৰ এটি কাৰ্বি গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি দেউৰী গীত, শিল্পী ৰামধন দেউৰী আৰু সংগীবৃন্দ।

일두 파도 상나오에 뇨야호 오기가 군티기리기 농나주군 고테고 농나노

মাটিৰ গান অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636

নম্বৰত ফোন কৰি জনাব পাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুচিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ ঔদ্যোগিক বিকাশ, স্থানীয় অৰ্থনৈতিক উন্নয়ন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও 500 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি 22,000ৰ পৰা 23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে।

0: সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও 500 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি 22,000ৰ পৰা 23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনৰ 95 সংখ্যক উপজাত দিন উদযাপন কৰা হৈছে। 1933 চনৰ 10 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত ফুকনে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে 1981 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁক 1990 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকী উপলক্ষে কবিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। ডঃ শৰ্মাই এটা বাৰ্তাযোগে কয় যে আগশাৰীৰ কবি জ্ঞানপীঠ সন্মানেৰে বিভূষিত নীলমণি ফুকনে তেওঁৰ অনন্য সৃষ্টিশীলতাৰে অসমীয়া সাহিত্যক নতুন শিখৰ প্ৰদান কৰিছে। সাহিত্যিকগৰাকীয়ে কবিতা, শিল্পকলা, অধ্যাপনা আৰু সমালোচনা সকলো ক্ষেত্ৰতে গভীৰ পাণ্ডিত্য আৰু সৃষ্টিশীল মননৰ পৰশেৰে অসমৰ বৌদ্ধিক জগতখনক সমৃদ্ধ কৰি থৈ গৈছে বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। তেওঁ লগতে সাহিত্যিকগৰাকীৰ অমৰ সৃষ্টিৰাজি অসমৰ সাহিত্যৰ আকাশত সদায় ভাস্কৰ হৈ থাকিব বুলিও প্ৰকাশ কৰে। বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন, নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা বাঁচকান্দি আৰক্ষী চকীৰ অধীনৰ আলগাপুৰৰ এটা গুদামত অভিযান চলাই 17 কুইণ্টল বাৰ্মিজ আফুগুটি জব্দ কৰে। আৰক্ষীয়ে আফুগুটি সৰবৰাহৰ সৈতে জড়িত 4 জন লোককো গ্ৰেপ্তাৰ কৰিছে। জব্দ হোৱা আফুগুটিখিনি ক'ৰ পৰা অনা হৈছিল, ইয়াৰ সৰবৰাহৰ সৈতে কোনো চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মিজোৰাম চৰকাৰে ৰাজ্যখনত এখন কৰ্মচাৰী বীমা নিগম চিকিৎসালয় ESIC আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আবণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহান জনাইছে। ৰাজ্যৰ শ্ৰমমন্ত্ৰী লালিংৰোভা মাৰে কেন্দ্ৰীয় শ্ৰম আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। তেওঁ লগতে মিজোৰামত শ্ৰমিক কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। তেওঁ কয় যে শ্ৰমিক কল্যাণ বোৰ্ডৰ অধীনত মিজোৰামত গৃহ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ বৃদ্ধি পাইছে। শ্ৰমমন্ত্ৰীগৰাকীয়ে লগতে এখন ESIC চিকিৎসালয় স্থাপনেৰে ৰাজ্যবাসীক উপকৃত কৰিবলৈ আহান জনায়। তেওঁ মিজোৰামৰ বিশেষ প্ৰয়োজনসমূহৰ কথা অনুধাৱন কৰি ESIC পঞ্জীয়নৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি চালি জাৰি চাবলৈ মন্ত্ৰীগৰাকীক আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াই মিজোৰামৰ শ্ৰম মন্ত্ৰীগৰাকীৰ এই আহান বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়ে। মিজোৰামৰ মন্ত্ৰীগৰাকীয়ে লগতে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় সাহায্য বৃদ্ধি কৰিবলৈও আহান জনাইছে। শ্ৰীমাণ্ডাভিয়াই এই বিষয়টো বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়ে। আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে 4খন অতিৰিক্ত বিশেষ ৰেলৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। 04008 আৰু 04007 নম্বৰৰ আনন্দ বিহাৰ যোগবনী উৎসৱ বিশেষ এক্সপ্ৰেছ ৰেলগাড়ীখন 10 অক্টোবৰৰ পৰা 8 নৱেম্বৰলৈ 5 বাৰকৈ অহা যোৱা কৰিব। 08047/08048 নম্বৰৰ চন্ত্ৰাগাছী জংচন নাহৰলগুন বিশেষ ৰেলগাড়ীখনৰ 11ৰ পৰা 26 ছেপ্টেম্বৰলৈ 3 বাৰকৈ যাত্ৰা সম্প্ৰসাৰিত কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰেল দুখনত ডবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সামাজিক মাধ্যমত আৰু IRCTCৰ ৱেবছাইটযোগে প্ৰকাশ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিজয় কুমাৰ বাৰ্মা আৰু মায়ামণি শৰ্মা। FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে কৌস্তভ দাস, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন, বিজিত

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, হিপ হিপ হুৰেৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে সাদৰ আদৰণি জনাইছোঁ। হিপ হিপ হুৰেৰ অন্য এটি খণ্ডৰ বাণীবন্ধনৰ বাবে আমি আহি উপস্থিত হৈছোহি দক্ষিণ কামৰূপ মহাবিদ্যালয়ত। প্ৰিয় শ্ৰোতা, ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান।

0: খুব ভাল লাগিলে। সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত তুমি?
1: হয়, মই প্ৰায় 3 বছৰ বয়সৰ পৰাই এনেকে স্কুলত কম্পিটিশ্যন কৰিছোঁ, গান গাইছোঁ। তাৰপিছত মোৰ পৰিয়ালবৰ্গ, লগতে বিশেষকৈ মোৰ দেউতা খুবেই বেছি আগ্ৰহী সংগীতৰ ক্ষেত্ৰত, তেনেকেই মোক সংগীত বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে শাস্ত্ৰীয় সংগীতৰ বাবে। তাৰপিছত ক্লাছ 7ত মোৰ বিশাৰদ কমপ্লিট হয়, তেনেকেই সংগীতৰ যাত্ৰা চলাই আহিছোঁ।
0: ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ,
1: ধন্যবাদ।
2: অন্য এগৰাকী ছাত্ৰৰ ওচৰত আহিছোঁ, তোমাৰ পৰিচয়টি জনাবা।
3: মোৰ নাম মনোজ্যোতি ৰাভা, মই ডিকে কলেজৰ 6th ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ। মই ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটি বাহিৰে পৰিৱেশন কৰিবলৈ ওলাইছোঁ।

0: খুব সুন্দৰভাৱে বাহিৰ সুৰেৰে সকলোকে মতলীয়া কৰি পেলালা। তোমাৰ পৰা জানিব বিচাৰিম কেনেদৰে আগবাঢ়িল তোমাৰ এই যাত্ৰা।
1: মই সৰুৰ পৰাই এনেকে ঘৰতে বনাই বনাই বজাইছিলো। তাৰপিছত এদিন মানে ওচৰৰে কাই বুলি গম পালো। তাৰপিছত তেওঁৰ ঘৰত গলো। তাৰপিছত এখন ওচৰতে কলা কেন্দ্ৰ খুলিছে, তাতে এনেকৈ যাওঁতে আৰু। তাৰপিছত এবছৰ শিকিনে বাদ দিছো, এতিয়া ইউটিউবৰ পৰা শিকি আছো।
0: উজ্জ্বল ভৱিষ্যত কামনা কৰিছো,
1: ধন্যবাদ।
2: আমি একাংশ ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ আহিছো, তোমালোকৰ পৰিচয়টো জনাবা।
3: হয়, নমস্কাৰ, মোৰ নাম মৌচুমী ৰাভা, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ মই এগৰাকী ছাত্ৰী।
4: নমস্কাৰ, মোৰ নাম সুবৰ্ণ ৰাভা, অসমীয়া বিভাগৰ থাৰ্ড ছেমিষ্টাৰ।
5: নমস্কাৰ, মোৰ নাম কবিত ৰাভা, মই ভূগোল বিভাগৰ তৃতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ।
6: নমস্কাৰ, মোৰ নাম মনোজ্যোতি ৰাভা, মই ছেকেণ্ড ইয়াৰত পঢ়ি আছো।
2: কি কৰি শুনাবা এতিয়া?
3: এই ৰাভা জনগোষ্ঠীয় এটি হামজাৰ নৃত্যৰ গান।

0: গানটোৰ জৰিয়তে বুজাব খুজিছে যে ৰাভা জনগোষ্ঠীৰ যিটো পৰম্পৰা খেতিকৰ্মৰ লগত জড়িত, সেই খেতিকৰ্মৰ লগতে জড়িত হৈ এই গান আৰু নৃত্যটো মানে বনাইছে আৰু।
1: তুমি কেতিয়াৰ পৰা গাইছা?
0: মই কোনো ধৰণৰ লগত জড়িত নহয়, এনেই আমি লগৰবোৰৰ লগত জানুৱাৰীৰ প্ৰথম তাৰিখৰ পৰা পাঁচ তাৰিখলৈকে চান্দবী মহোৎসৱ হয়, তাতেই মানে আমি লগ হৈ পেলাই সকলোৱে গান নাচ এনেকে প্ৰেক্টিচ কৰিছোঁ।
1: খুব ভাল লাগিলে।
2: প্ৰিয় শ্ৰোতা, হিপিফুৰেৰ আজিৰ খণ্ডটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা শাশ্বতীৰ সৈতে মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপিফুৰেৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে শাশ্বতী তালুকদাৰ আৰু শ্ৰুতি ডেকাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: নমস্কার, আকাশবাণী সমাচার কে সাথ মৈ কনকলতা। केंद्रीय मंत्रिमंडल ने रेल संपर्क बढ़ाने के लिए 9 राज्यों में 20,800 करोड़ रुपए से अधिक की 8 रेलवे मल्टी ट्रैकिंग परियोजनाओं को मंजूरी दी। नई दिल्ली में मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने बताया कि ये परियोजनाएं पश्चिम बंगाल, झारखंड, ओडिशा, मध्य प्रदेश और छत्तीसगढ़ के 14 जिलों में हैं। इससे भारतीय रेलवे के मौजूदा नेटवर्क में लगभग 656 किलोमीटर की वृद्धि होगी।

0: ৰাজ্যখনক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কাষ চপাই নিব পাৰে, কিন্তু উদ্যমীসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিব পৰা সামগ্ৰী উৎপাদন কৰিব লাগিব। ৰাজ্যৰ উন্নয়নৰ বাবে উদ্যমশীলতা মূল আধাৰ বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ ভাষণ প্ৰসংগত আজি বিয়লি গুৱাহাটী ৰাণৰ ঘোষণা হ'ব বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানত কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ উপস্থিত থাকিব বুলিও তেওঁ উল্লেখ কৰে। নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুচিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ ঔদ্যোগিক বিকাশ, স্থানীয় অৰ্থনৈতিক উন্নয়ন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও 500 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। প্ৰকল্পটোৰ উৎপাদন ক্ষমতা বছৰি 22,000-23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই নিৰ্বাচনৰ অহা 16 ছেপ্টেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মনোনয়ন পত্ৰসমূহ 17 ছেপ্টেম্বৰত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 19 ছেপ্টেম্বৰ। ভোটগ্ৰহণ 6 অক্টোবৰত আৰু 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উপ নিৰ্বাচনটোত মুঠ 19,07,209 ভোটদাতাই 1,339 ভোটকেন্দ্ৰৰ জৰিয়তে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8টা বিধানসভা সমষ্টি আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলা দুখনত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ কৰা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে। ইপিনে নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ উপস্থিতিত কালি ব্যৱস্থাগত ভোটদান আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ চুইপ কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও বিশ্ববিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙেও এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে।
1: যোৱা 7 তাৰিখতে ইলেকশ্যন কমিশ্যন NCC ডিক্লেয়াৰ কৰাৰ মতে আমাৰ বাই ইলেকশ্যনৰ কাৰণে গাজেট নটিফিকেশ্যনটো 9 ছেপ্টেম্বৰত ইছ্যু হৈছে। একৰ্ডিংলি আমাৰ লাষ্ট ডেট অফ নমিনেশ্যন ফিক্স হৈছে ফৰ 16 ছেপ্টেম্বৰ আৰু আমাৰ ডেট অফ স্ক্ৰুটিনি হ'ব ফৰ 17 ছেপ্টেম্বৰ। লাষ্ট ডেট অফ উইথড্ৰল আছে ফৰ 19 ছেপ্টেম্বৰ আৰু আমাৰ ভোটদান হ'ব 6 অক্টোবৰ তাৰিখত। বাই ইলেকশ্যন হোৱাৰ কাৰণে আমাৰ কাউণ্টিংটো 2 দিনৰ ভিতৰত হৈ 9 অক্টোবৰ আমাৰ কাউণ্টিং হ'ব আৰু ইলেকশ্যন প্ৰচেছ আমাৰ 11 অক্টোবৰকে শেষ কৰি দিম।
0: শিলচৰ পৌৰ নিগমৰ আসন্ন নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে আজি প্ৰাৰ্থী ঘোষণা কৰিছে। দলটোৱে আজি 42টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। অহা 3 অক্টোবৰত এই নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে শাসক বিৰোধীৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। মনোনয়ন দাখিল প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই নিৰ্বাচনৰ বাবে BJPয়েও দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থী তালিকা ঘোষণা কৰে। এই অনুসৰি দলটোৱে 42টা ৱাৰ্ডৰ ভিতৰত 38টাত প্ৰাৰ্থী দিছে। 4টা ৱাৰ্ড মিত্ৰ দল অগপক এৰি দিয়া হৈছে। যুৱ প্ৰজন্মৰ কেইবাগৰাকী আৰু মহিলাকো প্ৰাৰ্থিত্ব দিয়া হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন ঠাইত আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত যশস্বী কবি নীলমণি ফুকনৰ 95 সংখ্যক উপজা দিন উদযাপন কৰা হৈছে। 1933 চনৰ 10 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ ডেৰগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত ফুকনে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে 1981 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁক 1990 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকী উপলক্ষে কবিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। ড০ শৰ্মাই এটা বাৰ্তাযোগে কয় যে আগশাৰীৰ কবি জ্ঞানপীঠ সন্মানেৰে বিভূষিত নীলমণি ফুকনে তেওঁৰ অনন্য সৃষ্টিশীলতাৰে অসমীয়া সাহিত্যক নতুন শিখৰ প্ৰদান কৰিছে। সাহিত্যিকগৰাকীয়ে কবিতা, শিল্পকলা, অধ্যাপনা আৰু সমালোচনা সকলো ক্ষেত্ৰতে গভীৰ পাণ্ডিত্য আৰু সৃষ্টিশীল মননৰ পৰশেৰে অসমৰ বৌদ্ধিক জগতখনক সমৃদ্ধ কৰি থৈ গৈছে বুলি ড০ শৰ্মাই মত প্ৰকাশ কৰে। তেওঁ লগতে সাহিত্যিকগৰাকীৰ অমৰ সৃষ্টিৰাজি অসমৰ সাহিত্যৰ আকাশত সদায় ভাস্কৰ হৈ থাকিব বুলিও প্ৰকাশ কৰে। বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা

অনুষ্ঠানত এইবাৰীয়া শক্তি ছবিৰেটি গীত শিল্পী অলকা য়াগ্নিক আৰু সোনু নিগম।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ আইদেউৰ বোলনি

সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বোলনি। শ্ৰোতাসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ স্বাৱলম্বন শিতান্তি। এই শিতানত বস্ত্ৰ উদ্যোগেৰে স্বাৱলম্বী হোৱা এগৰাকী মহিলা আমাৰ আজিৰ অতিথি। দেশৰ হস্ততাঁত ক্ষেত্ৰৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ। পল্লৱী হেণ্ডলুম নামৰ প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী ৰুণিমা চেতিয়া চৌধুৰী, সম্প্ৰতি এগৰাকী বিশিষ্ট বয়নশিল্পী তথা সফল উদ্যোগী মহিলা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা এগৰাকী উদ্যোগী মহিলা এতিয়া অসমৰ বস্ত্ৰশিল্প ক্ষেত্ৰখনত দহৰ বাবে আদৰ্শ।

0: হৈ পৰিছে। সৰুৰে পৰাই বোৱা কটাৰ প্ৰতি আগ্ৰহ আছিল তেওঁৰ। 2010 চনত মাত্ৰ 1.5 লাখ টকা মূলধন আৰু 2খন তাঁতশালেৰে তেওঁ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰিছিল। বৰ্তমান তেওঁৰ বয়ন উদ্যোগত 1.5 কোটিৰো অধিক তাঁতশাল আছে। তেওঁৰ উদ্যোগৰ জৰিয়তে 200ৰো অধিক লোকৰ জীৱিকাৰ পথ মুকলি হৈছে। বয়ন শিল্পৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে 2014 চনত ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিছিল তেওঁ। মুগা শিল্পৰ উৎকৃষ্ট বয়ন শৈলীৰ বাবে তেওঁক এই বছৰ কেন্দ্ৰীয় বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ দ্বাৰা কমলাদেৱী চট্টোপাধ্যায় সন্তকবিৰ হস্ততাঁত বঁটা প্ৰদান কৰা হয়। 2026 চনৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এই সন্মানীয় বঁটা প্ৰদান কৰে। অসমৰ মুগা, ৰেচম আৰু পৰম্পৰাগত বস্ত্ৰশিল্পক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰোৱা এগৰাকী উদ্যমী মহিলা আজি আমাৰ অতিথি। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: হয়, আপোনালোকক নমস্কাৰ জনাইছোঁ, লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
0: হয়,
1: এই সুযোগ দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ দিছোঁ।
0: বাইদেউ, প্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ। দেশৰ হস্ততাঁত বস্ত্ৰশিল্প ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান কমলাদেৱী চট্টোপাধ্যায় সন্তকবিৰ হস্ততাঁত বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, অসমবাসীক গৌৰৱান্বিত হোৱাৰ সুযোগ দিছে। বস্ত্ৰশিল্পৰ সৈতে আপোনাৰ এই যি যাত্ৰা, সেই যাত্ৰাৰ বিষয়ে কথা আৰম্ভ কৰাৰ প্ৰথমেই আপোনাক সুধিবলৈ বিচাৰিছোঁ, বস্ত্ৰশিল্পক আত্মনিৰ্ভৰশীলতাৰ আহিলা হিচাপে আপুনি কেতিয়াৰ পৰা লৈছিল, কেনেকৈ আৰম্ভ কৰিছিল প্ৰথমে?
1: বস্ত্ৰ ব্যৱসায়টোৰ স্বাৱলম্বন হিচাপে লোৱাৰ আগতে বিশেষভাৱে মই গাঁৱতে মই পৰম্পৰাগত এই শিল্পটোৰ লগত ঘৰৰ পৰাই মই জড়িত হৈ আহিছোঁ সৰুকালৰ পৰাই, আৰু লাহে লাহে ই এটা জীৱিকাৰ পথ হিচাপে নিজেই আচলতে অনুধাৱন কৰিছোঁ। বাকী যিবিলাক অসমৰ থলুৱা শিল্প আছে, শিল্পবিলাকৰ তুলনাত বয়ন শিল্পটো এক বিশেষ অৱদান আছে স্বাৱলম্বনৰ ক্ষেত্ৰত। সেই চিন্তা কৰিয়ে মই নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু 10গৰাকীক কেনেকৈ স্বাৱলম্বী কৰিম, এই চিন্তা কৰিয়ে মই এই ব্যৱসায়টোৰ লগত জড়িত হৈ পৰিলোঁ।
0: হয়, প্ৰথমে আপুনি কেনেকৈ আৰম্ভ কৰিছিল?
1: প্ৰথমে মই খুব সৰুকৈ আৰম্ভ কৰিছিলোঁ, খুব কম মূলধনেৰে মই শিল্পটোৰ লগত জড়িত হৈছিলোঁ। লাহে লাহে অলপ অলপকৈ বাঢ়ি আহি আহি মই প্ৰায় বৰ্তমান 30খন শাল সংযোজন কৰি 200ৰো অধিক মহিলাক স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছোঁ, আৰু এই ক্ষেত্ৰত বহু জটিল সংগ্ৰামৰো মুখামুখি হৈছোঁ। প্ৰথমে মই স্থাপন কৰিছিলোঁ নলবাৰী বিদ্যাপুৰ নামে ঠাইডোখৰত। তাৰ পৰা মই পৰিয়ালৰ সূত্ৰে গুৱাহাটীলৈ আহিব লগা হোৱাত গুৱাহাটী বুন্দা চপাইদং অঞ্চলত মই এতিয়া স্থায়ীভাৱে মোৰ এই বয়ন শিল্প উদ্যোগটোৰ ফেক্টৰী পাৰ্টটো মই তাতে ৰাখিছোঁ, আৰু এটা আউটলেট এখন দোকান হিচাপে মই বামুণী মৈদামত ৰাখিছোঁ।
0: সাধাৰণতে আপুনি মুগাৰ কামেই কৰে নে বেলেগ?
1: মই বিশেষভাৱে মুগা আৰু এৰীৰ ওপৰত কাম কৰোঁ, তাৰ লগতে পাট আৰু টচটো সমসাময়িকভাৱে কটনো মই কৰি আহি আছোঁ।
0: আপোনাৰ বস্ত্ৰ উদ্যোগ পল্লৱী হেণ্ডলুমত বৰ্তমান মাহেকত কিমান কাপোৰ উৎপাদন হয়?
1: মোৰ 30খন শাল বাহিৰে ভিতৰে লগ লাগি হ'লেও মই ইয়াতে বৰ্তমান মোৰ স্থায়ীকৈ 20খন শাল মোৰ লগতে আছে। এইকেইখনৰ পৰা মই মাহে মেখেলা চাদৰ ষ্টল সকলোকে সামৰি প্ৰায় 100ৰ পৰা 120টা প্ৰডাক্ট মই উলিয়াব পাৰোঁ, আৰু বাহিৰৰ পৰাও ঠিক তেনেকৈ 60-70টা প্ৰডাক্ট মোৰ ইয়াত আহে। এৰী আৰু মুগাত মই বিশেষভাৱে কৰি লৈছোঁ।
0: হয় বাইদেউ, এইখিনিতে প্ৰশ্ন এটা মনলৈ আহিছে, বৰ্তমান পাট আৰু মুগা সূতাৰ লগতে বিভিন্ন ধৰণৰ সূতাৰ মিশ্ৰণেৰে নতুন নতুন কাপোৰ বোৱাৰ এক ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি থকা দেখা গৈছে, আৰু বজাৰত এনেধৰণৰ কাপোৰৰ যথেষ্ট চাহিদাও আছে, এনেধৰণৰ সম্পৰীক্ষা আপুনিও কৰিছে নেকি বাইদেউ?
1: এতিয়া যিহেতু আমি আমাৰ দুটাই বিশেষভাৱে আমি পাওঁ অসমৰ পৰা, এৰী আৰু মুগাটোৱে পাওঁ, আৰু এইটোকে আমি ব্যৱসায় ভিত্তি হিচাপে লৈ কাম কৰিছোঁ। সেইকাৰণে আমি মুগাটোক কেনেকৈ মানে আমি তাৰ সূতাৰ কাউণ্ট উলিয়াম, মিহি কেনেকৈ কৰিম, বা কাপোৰটো আমাৰ নিজৰ বজাৰখন লোৱাৰ লগতে বাহিৰৰ বজাৰখন ল'বলৈ কেনেকৈ সক্ষম হ'ম, এইখিনি কৰিবলৈ যাওঁতে আমি মুগাটোক কিছু ক্ষেত্ৰত তাৰ সূতা কটাৰ পৰা আৰম্ভ কৰি বোৱন পদ্ধতিলৈকে আমি বহুতখিনি চিন্তা কৰিবলগীয়া হৈছে। এৰীটো ঠিক তেনেকৈ, গতিকে এই দুটা প্ৰক্ৰিয়াত আমি সেইধৰণে কৰি আহিছোঁ।
0: আপোনাৰ উদ্যোগত উৎপাদিত বস্ত্ৰসমূহ বজাৰলৈ কেনেদৰে উলিয়াই নিয়ে, বিক্ৰীৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ বিপণন পদ্ধতি বা মাধ্যম অনুসৰণ কৰিছে?
1: প্ৰথম পৰ্যায়ত আমি আমাৰ যিখন থলুৱা বজাৰ অসমৰ, এই বজাৰখনত আমি খুব ভালকৈ দখল কৰিব পাৰিছোঁ। মেখেলা চাদৰ যিহেতু আমাৰ জাতীয় আভূষণ, এই আভূষণটোৰে আমি অসমৰ বজাৰখন দখল কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন জেগাতো মোৰ কাপোৰ দিছোঁ, আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰখনতো এতিয়া মোৰ কাপোৰৰ

0: কিছুমান মই গ্ৰাহক পাইছোঁ। তাৰোপৰিও আমি যিখিনি অসমকে আৰম্ভ কৰি ভাৰতবৰ্ষ তথা আন্তৰ্জাতিক মঞ্চত যিবিলাক আমাৰ বিপণী মেলা এনেকুৱা ধৰণৰ দিবলৈ আমাৰ সুবিধাসমূহ চৰকাৰী বা বেচৰকাৰীভাৱে দিয়া হয়, সেইবিলাকতো সুবিধা অনুসৰি অংশগ্ৰহণ কৰোঁ।
1: আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ সৈতে সংযোগৰ কথা আপুনি ক'লে, এই ক্ষেত্ৰত অভিজ্ঞতা কেনেকুৱা আপোনাৰ, কিদৰে আদৰি লৈছে অসমীয়া বস্ত্ৰশিল্পক আন্তঃৰাষ্ট্ৰীয় বজাৰত?
0: এই ক্ষেত্ৰত আমি কিছুমান চিন্তা কৰিবলগীয়া হৈছে, যিহেতু আমাৰ মেখেলা চাদৰটো আগৰ পৰাই মুগাৰ মেখেলা চাদৰটো খুব খমখমীয়া এনেকুৱা ডাঠ হৈ আহিছিলে বা অসমৰ মানুহে ডাঠটো বিচাৰিছিলে, কিন্তু বাহিৰৰ বজাৰখন দখল কৰিবলৈ যাওঁতে যেতিয়া আমি গ্ৰাহকসকলৰ লগত আমাৰ কথা বাৰ্তা হয়, তেওঁলোকৰ প্ৰয়োজনীয়তাটো বা ঠাইভেদে বেলেগ বেলেগ থকাৰ কাৰণে আমি ইয়াতকৈ ফিউজন আনিবলগীয়া হৈছে। যেনেকৈ আমি এতিয়া বাহিৰৰ কাৰণে শাড়ী, ষ্টল, ড্ৰেছ মেটেৰিয়েল বা চুট পিচ এই ধৰণৰ বস্তুবিলাক আমি বেছি বনাইছোঁ, আৰু তেনেকৈ বিভিন্ন ধৰণৰ জেকেট উইণ্টাৰৰ কাৰণে বেলেগ, চামাৰৰ কাৰণে বেলেগ, এই ধৰণে কৰিবলৈ যাওঁতে আমি কিছুমান ফিউজনিক পদক্ষেপ ল'বলগীয়া হৈছে। এই ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত আমি য়াৰ্ণ ডেভেলপমেণ্ট কৰিবলগীয়া হৈছে, তাৰপিছত আমি ডিজাইন ডেভেলপ কৰিবলগা হৈছে, আৰু বোৱন পদ্ধতিটোক আমি অলপ বেলেগ ধৰণে চাবলগা হৈছে, বা সেইধৰণে আমি শিপিনীসকলকো প্ৰশিক্ষিত কৰিবলগীয়া হৈছে।
1: হয়, খুব সুন্দৰ চিন্তা এটা আপুনি ব্যক্ত কৰিছে যে আমি পৰম্পৰাও ধৰি ৰাখিব লাগিব আৰু বিশ্বৰ বজাৰখনত খোপনি পুতিবলৈ হ'লে আমাৰ সংস্কৃতি বা আমাৰ ঐতিহ্যক উপস্থাপন কৰিবলৈ যাওঁতে আমি নতুনত্বৰ মাজেৰে আগবাঢ়িব লাগিব।
0: হয়
1: বাইদেউ, এই ক্ষেত্ৰত আপুনি আগবাঢ়োতে প্ৰথমে কোনো ধৰণৰ প্ৰশিক্ষণ লৈছিলে নেকি, আৰু সেই প্ৰশিক্ষণে আপোনাক কিদৰে উপকৃত কৰিছিল?
0: হয়, মই আচলতে ফেক্টৰীটো যেতিয়া মই কৰোঁ তাৰ আগতেও মই কিছুমান সৰু সৰু ডিপ্ল'মা কোৰ্চ কৰিছিলোঁ বোৱন পদ্ধতিৰ ক্ষেত্ৰত। তাৰপিছত যেতিয়া মই ইয়াতে জড়িত হৈ গ'লোঁ, জড়িত হৈ যোৱাত দেখিলোঁ যে মাৰ্কেটৰ কথাটো আহিলে, এইটোত মই প্ৰথম কথাটোৱে লক্ষ্য কৰিলোঁ যে আমাৰ লগত এটা ডাঙৰ কথা আছে যে গোটেই ব্যৱসায়টো আগুৱাই নিবলৈ হ'লে প্ৰথম লাগিব আমাক শিপিনী, তাৰপিছত লাগিব প্ৰডাকশ্যন, তাৰপিছতে আহিব মাৰ্কেটখন, এটা এটাৰ লগত সম্পূৰ্ণ মানে জড়িত হৈ আছে। সেইকাৰণে আমি শিপিনীক ট্ৰেইনিঙৰ কথাটো প্ৰথম ভাবিলোঁ। এগৰাকী শিপিনীক ট্ৰেইনিং দিবলৈ যাওঁতে, প্ৰশিক্ষিত কৰিবলৈ যাওঁতে মই নিজেই প্ৰশিক্ষণটো খুব জৰুৰী বুলি ভাবিলোঁ। সেয়ে মই WAC খানাপাৰা শিপিনী সেৱা কেন্দ্ৰত 45 দিনৰ এটা ট্ৰেইনিং লওঁ, আৰু আমবাৰী ডাইৰেক্টৰ হেণ্ডলুমত মই ডাইঙৰ ট্ৰেইনিং লওঁ। তাৰোপৰি সৰু সুৰাকৈ বিভিন্ন ৱৰ্কশ্বপ, 2-3 দিনীয়া এনেকৈ ট্ৰেইনিংসমূহ লৈ পেলাই মই এই কামত অকণমান নিজকে আগবঢ়াই নিবলৈ প্ৰথমতে চেষ্টা কৰোঁ, তাৰপিছতে মই শিপিনীসকলক ইয়াত জড়িত কৰোঁ। শিপিনীসকলক জড়িত কৰিবলৈ যাওঁতে মই বহুতক এতিয়ালৈকে মোৰ নিজৰ পৰাও আৰু চৰকাৰীভাৱেও ট্ৰেইনিং দি আহিছোঁ,
2: প্ৰশিক্ষণ কাৰ্যসূচী।
1: হয়, আপোনাৰ বয়ন উদ্যোগত বৰ্তমান কিমান শিপিনী আছে বাইদেউ?
0: মোৰ এতিয়া শিপিনী মোৰ বুন্দা অঞ্চলতে প্ৰায় 45 গৰাকীমান মোৰ শিপিনী আছে, আৰু তাতে মই 45ৰ অধিক মই শিপিনীক ট্ৰেইনিং দিছোঁ গভৰ্ণমেণ্টৰ চমৰ ট্ৰেইনিঙৰ জৰিয়তে, আৰু চেণ্ট্ৰেলৰ যিটো প্ৰডাকশ্যন ইউনিট কেম্প হিচাপে মই কাম কৰিছোঁ, ইয়াতো মই নিৰ্বাচিত কিছুমানে শিপিনীক কাম কৰাইছোঁ। এই গোটেইখিনি কৰিবলৈ যাওঁতে ইয়াত প্ৰায় মই 45ৰ 50 গৰাকীক মই ট্ৰেইনিং দিছোঁ। ইয়াৰ ভিতৰে 40 গৰাকী মোৰ বুন্দা অঞ্চলৰে আছে, বাকী নলবাৰীৰ আছে 5 গৰাকী, বাক্সা ডিষ্ট্ৰিক্টৰ আছে, এনেকৈ কৰি গোটেইখিনি মিলাই মই 50ৰো অধিক হৈছে ইয়াত ট্ৰেইনিং দিয়া মোৰ বুন্দা অঞ্চলতে। তাৰোপৰিও মই এই ব্যৱসায়টোক অকণমান আগবঢ়াই নিবৰ কাৰণে মই ককয়াটো অকণমান এটা হাব খুলিছোঁ, তাতো 2-3জনৰ লগত মোৰ সম্পৰ্ক আছে। নলবাৰী হেলচাটো মই কৰিবলৈ চেষ্টা কৰিছোঁ, যোৰহাটতো আছে, এই তাৰে পৰা 1-2গৰাকীকে আনি মই তেওঁলোকক স্পেচিয়েল ট্ৰেইনিং দিছোঁ, যিটো আমাৰ ইয়াতে কয় যে বুনকৰ দিদি শিতানত, এই ধৰণৰ ট্ৰেইনিংখিনি বৰ্তমানলৈকে চলাই আছোঁ। এই ক্ষেত্ৰত কিন্তু কমপ্লিট মানে আমি চৰকাৰী সহযোগিতাখিনি পাইছোঁ, তেওঁলোকে 1খনকে শাল পাইছে, এটা ষ্টাইফেণ্ড পাইছে, 1খন চাৰ্টিফিকেট পাইছে, তাৰোপৰিও তেওঁলোকে পোনপটীয়াভাৱে চৰকাৰৰ লগত স্বনিয়োজন আঁচনিত শিপিনী শিতানত তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিছে।
1: তেওঁলোকে আপোনাৰ বয়ন উদ্যোগৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰি সংস্থাপন একোটা পোৱাৰ
0: সক্ষম হৈছে,
1: এইটো খুবেই এটা ভাল লগা কথা যে স্থানীয় অঞ্চলৰ মহিলা আছে, তেওঁলোকক আপুনি আগবঢ়াই অনাত এটা ভূমিকা এটা লৈছে।
0: হয়,
1: কাপোৰৰ মান আৰু বাহিৰৰ গ্ৰাহকৰ পচন্দৰ বিষয়ে আপুনি অলপ আগতে উল্লেখ কৰিছিল। থলুৱা বজাৰৰ প্ৰসংগত জানিবলৈ বিচাৰিছোঁ, বৰ্তমান বজাৰত বিভিন্ন ধৰণৰ মেখেলা চাদৰ পোৱা যায়, এনে প্ৰতিযোগিতাপূৰ্ণ পৰিৱেশত আপোনালোকে প্ৰত্যাহ্বান কেনেকৈ মোকাবিলা কৰিবলগীয়া হৈছে?
0: এইটোত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হৈছে। চাওক, এইটো আচলতে আমাৰ শিল্পটো হৈছে একদম হাতৰ শিল্প, থলুৱা শিপিনীৰ হাতে আমাৰ বোৱা কাপোৰ, ইয়াত কোনো মেচিন

দিনৰ ব্যৱস্থাপনা নাছিল আৰু সেই পৰম্পৰাটোৱে আজি আহি পেলাই এটা মানে ব্যৱসায়িক উদ্যোগী হিচাপে থিতাপি লৈছে। কিন্তু বাহিৰৰ দেশত যেনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আজি পাৱাৰ লুমত কাপোৰ বনায় বা হেণ্ডলুমৰ উপৰিও পাৱাৰ লুমত কাপোৰ বনায়। আমাৰ ইয়াত কেৱল সেই আমি সেই পুৰণি ব্যৱস্থাটোকে আমি উন্নত কৰি কাম কৰিবলৈ বিচাৰিছোঁ, যিটো আচলতে আমি জীয়াই ৰাখিব বিচাৰিছোঁ যে আমাৰ বয়ন শিল্পটো আমাৰ ঐতিহ্য আৰু ঐতিহ্যটোৱে হৈছে আমাৰ এটা মানে সৃষ্টিশীল উপাদান, সেয়াৰ আমাৰ অৰ্থনৈতিক খুঁটিটো তাত বহুত মতমতীয়াকৈ আছে, এই কথাটো আমি ভাবিছোঁ। সেইকাৰণে এইটোকে আমি লৈ যোৱাটো বিচাৰিছোঁ। গতিকে আমাৰ অসমত পাৱাৰ লুমৰ পৰিভৰ নাই। এই সুযোগটো কিন্তু বাহিৰৰ যিবিলাক ব্যৱসায়ী আছে, লাভখোৰ ব্যৱসায়ীসকলে এই সুযোগটোক মানে তেওঁলোকে গ্ৰহণ কৰিছে। আমাৰ অসমৰ যিবিলাক থলুৱা ডিজাইন আছে, এই ডিজাইনসমূহক লৈ পেলাই চাদৰ মেখেলাৰ পৰা আৰম্ভ কৰি অন্যান্য কাপোৰ বনাই আমি আমাৰ অসমৰ বজাৰবিলাকলৈ তেওঁলোকে আমদানি কৰিছে। এই ক্ষেত্ৰত এটা খুব দুখ লগা কথা, মই নিজে ইমান দিন কাম কৰোঁতে উপলব্ধি কৰিছোঁ, আমাৰ স্থানীয় কিছুমান ব্যৱসায়ীও তাত কিন্তু মানে জড়িত হৈ পৰিছে, যিটো কাৰণতে আমি বিৰাট ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। তথাপিতো আমি ভাবোঁ যে ইয়াতে আমি যদি অলপ সচেতন হওঁ, আমাৰ প্ৰত্যেকজনেই যদি সচেতন হয়, অসমৰ কথা চিন্তা কৰে বা এতিয়া কৰিবলৈ আৰম্ভ কৰিছে, সেয়ে আমি ইয়াৰ লগত অকণমান টকৰ দিবলৈ আমি পাৰিছোঁ বুলি আমি কওঁ। এই ক্ষেত্ৰত ধৰক আজি মানে বয়ন শিল্পত জড়িত হোৱা মানুহ কম নহয়, আমাৰ ইয়াতে 12 লাখৰো অধিক শিপিনী আছে। ভাৰতবৰ্ষৰ তুলনাত অসমতে কিন্তু বেছি শিপিনীৰ সংখ্যা। গতিকে এই শিপিনীসকলে যদি আজিৰ পৰা আৰম্ভ কৰি খুব ভালকৈ কাম কৰিবলৈ লয়, তেতিয়াহ'লে এই প্ৰত্যাহ্বানটো খেলা ৰঙে তেওঁলোকে আঁতৰিব পাৰিব বা পাৰ হৈ যাবলৈ পাৰিব। মই ক্ষেত্ৰত সেইটোকে ভাবোঁ মোৰ ক্ষেত্ৰত। তাৰ লগে লগে আমাৰ আৰু কিছুমান কথা আহি পৰিছে। চাওক, আমাৰ ইয়াতে নিম্নবিত্ত মধ্যবিত্ত শ্ৰেণীৰ মানুহে বেছি, তাৰোপৰি তাৰ তলৰটো দৰিদ্ৰতাৰ সীমাৰেখাৰ তলতো বহুত মানুহ আছে, কিন্তু তেওঁলোককো বস্ত্ৰ লাগে। সেই বস্ত্ৰখিনি তেওঁলোকে ক্ৰয় কৰিব পৰা ক্ষমতাটো সীমিত, সেইকাৰণে তেওঁলোকে কম মূল্যত বাহিৰৰ পৰা জাক জমকীয়া কাপোৰবিলাক ল'ব লগা হৈছে। তেওঁলোকে যদিও পাটৰ কাপোৰ বিচাৰিছে, মুগাৰ কাপোৰ বিচাৰিছে, আৰু এই সুযোগটো ব্যৱসায়ীসকলে, লাভখোৰ ব্যৱসায়ীসকলে আৰম্ভ কৰি তেওঁলোকে পলিপাট, পলিটছ, পলি মুগা, বিস্কচ এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল মেটেৰিয়েল দি পেলাইনি কাপোৰ বনাই অসমত সেই অসমীয়া কাপোৰৰ মানে ফেৰ মাৰিব পৰাকৈ কাপোৰ বনাইছে, যিখিনি ওপৰে দেখিলে জাক জমকীয়া। কিন্তু এই ক্ষেত্ৰত আমি যদি মহিলাসকলক বা আমাৰ জনসাধাৰণক সচেতন কৰোঁ যে ক্ষতিকাৰক বহুত আছে, দায়ৰ পৰা আৰম্ভ কৰি আমি যিটো পলিয়েষ্টাৰ সূতা দিছে তালৈকে চাবলৈ, সি আমাৰ স্কিনৰ পৰা আৰম্ভ কৰি আমাৰ হাৰ্টৰ অন্যান্য ৰোগৰ কাৰণে সি মাৰাত্মক। এই বস্তুটো যদি সচেতন হয় মানুহ, তেতিয়াহ'লে আমি এইখিনি প্ৰত্যাহ্বানটো খেলা ৰঙে নেওচি যাব পাৰিম। কিন্তু এই দুখীয়া মানুহখিনিৰ কাৰণে এতিয়া গভমেণ্টেও বহুখিনি আঁচনি লৈছে, আৰু আমিও ভাবিছোঁ যে শিপিনীসকলক, সকলো শিপিনী সকলো কামৰ কাৰণে উপযুক্ত নহয়, তেওঁলোকৰ সীমিত শিক্ষা আছে, এই সীমিত শিক্ষাৰে শিক্ষিত মানুহখিনিও কিন্তু তাত বৰ জানে। গতিকে তেওঁলোক আমি ধৰক কম উৎপাদনত কম মূল্যৰ সূতা ক্ৰয় কৰি তেওঁলোকক যদি আমি কাপোৰ বনাবলৈ দিওঁ, সেইভাৱে সেই শিপিনীসকলক আনো, তেতিয়াহ'লে তেওঁলোকৰ নিত্য ব্যৱহাৰ্য কাপোৰখিনিও তেওঁলোকে নিজে নিজৰ পৰা ল'ব পাৰিব। ঠিক তেনেকৈ যিখিনি ধনী মানুহ আছে, আৰু বিয়া বাৰুবিলাকত বিশেষকৈ আমাৰ কাপোৰেই চলে, এইটো বৰ ভাল কথা আমাৰ কাৰণে, গতিকে সেই কাপোৰখিনি ল'বলৈতো সক্ষম আছেই মানুহ। গতিকে লাহে লাহে এই বস্তুখিনি আহিব, আৰু সেইটো প্ৰত্যাহ্বান নেওচিব লাগিব, উপায় নাই আচলতে, এইটো বিৰাট ষ্ট্ৰাগল আমাৰ কাৰণে, আৰু এইটোত আমাৰ উপায়ো নাই। ইয়াৰ আমাৰ আচল আমাৰ কৰ্মদক্ষতা আৰু আগবাঢ়ি যোৱাৰ চেলেঞ্জটোৱে আমাৰ কাৰণে ডাঙৰ কথা, আমি চেলেঞ্জ হিচাপে ল'ব লাগিব আচলতে। সেইকাৰণে আমিও এতিয়া ভাবিছোঁ, আমিও দেখিছোঁ যে আমাৰ যি মুগা ঐতিহ্য, যি আজি মুগাক পৃথিৱীয়ে চিনি পায়, আমাৰ মুগা আমাৰ কাৰণে গৌৰৱ, আমাৰ সপোন ৰচিব পাৰে। গতিকে আমি আমেৰিকাত আমাৰ মুগা গৈছে, আমেৰিকাৰ মানুহে মুগা লৈছে, গতিকে এই ক্ষেত্ৰত আমি যে আচলতে সেই কথাটোৱে আমাক পিছুৱাই নিব নোৱাৰে, আমি আগবাঢ়ি গৈ আছোঁ, মানুহো এদিন এইবিলাক এৰিব। কাৰণে বাহিৰৰ মানুহখিনিয়ে মুগাটো যিটো আমি কেলেণ্ডাৰিং কৰা বুলি কওঁ, তেওঁলোকে সেই বস্তুটো নিবিচাৰে, তেওঁলোকে ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। তাতো এতিয়া আমি বহুত চিন্তা কৰি উলিয়াবলগীয়া হয় যে আগতে আমাৰ সূতাবিলাক আমাৰ আন ইভেন, ধৰক আমাৰ থলুৱাভাৱে মুগা সূতা কাটনিবিলাকে কাটে, ইয়াৰ কোনো কাউণ্ট নাথাকে। কিন্তু এতিয়া এই কথাবিলাক চিন্তা কৰিবলগীয়া হৈছে যে আমি 5টাৰ পৰা 7টা কুকুন লৈ মচিন সূতা কাটি সেই সূতাৰে কাপোৰ বনাই আমি বিদেশৰ বজাৰত যাবলৈ সক্ষম হৈছোঁ আৰু চেষ্টাও কৰিছোঁ। তাত গভৰ্ণমেণ্টেও সহযোগ কৰিছে, আৰু এই সূতাকে আৰম্ভ কৰি যিখিনি সা সৰঞ্জাম দিব লগা হয় গভৰ্ণমেণ্টেও কিন্তু এইখিনি তেওঁলোকে উদ্যোগ লৈছে বা তেওঁলোকৰ স্কীমৰ জৰিয়তে দিছে এইখিনি বস্তু।
আৰু এৰিটোৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা, এৰিও এতিয়া আমি অসমতকৈ আমি বাহিৰৰ বজাৰত এৰি ইমান ভাল বাহিৰৰ

0: অৰ্ডাৰটো বাঢ়িছে
1: হয়। এতিয়া এৰি ইটালীত এৰি বহুত যায়,
0: জাপানত
1: মুগা যায়, ইটালীত তেওঁলোকে মানে অলপ ঠাণ্ডাত তেওঁলোকে তেনেকুৱা গ্ৰাউনটো ব্যৱহাৰ কৰে, ড্ৰেছ মেটেৰিয়েল হিচাপেও আমাৰ ইয়াৰ পৰা যায়, আৰু ডাঙৰ ডাঙৰ এৰি চাদৰবিলাক যায়। সেইধৰণে এৰিটো খুব ভাল পায়, এৰিটো আমি তেনেকৈ বাহিৰৰ মাৰ্কেটখন ল'বলৈ সক্ষম হৈছোঁ এৰিটোৱে। আৰু বাকী আমাৰ অসমৰ তুলনাত বাহিৰত মানে বেছি ব্যৱহাৰ কৰে, এৰিয়ে হওক বা মুগাই হওক, বাকীখিনি কটন চটনখিনি আমাৰ ইয়াত চলি থাকে। তাৰপিছত আমি যিটো আপুনি অলপ আগতে ক'লে যে আপুনি যে আমি দামটো তাৰতম্য দাম অলপ কমাবৰ কাৰণে ধৰক মুগাৰ কাপোৰযোৰৰ দাম এতিয়া 50ৰ ওপৰত, তাৰো ওপৰত যায়, গতিকে মুগা কাপোৰযোৰ সকলোৱে ক্ৰয় কৰিব পৰা ক্ষমতাটো নাথাকে। সেইকাৰণে মুগা কাপোৰযোৰত আমি ব্লেণ্ড কৰিবলৈ বিচাৰিছোঁ, কিন্তু আমি নেচাৰেল ফাইবাৰ দিয়ে কৰিব বিচাৰিছোঁ ব্লেণ্ড কৰিবলৈ, যে আমি মালবেৰীৰ লগত ব্লেণ্ড কৰিছোঁ, এৰীৰ লগত ব্লেণ্ড কৰিছোঁ, ঠিক তেনেকৈ, কিন্তু অন্যান্য আৰ্টিফিচিয়েল মেটেৰিয়েল লগত কৰিব বিচৰা নাই, আৰু সেইটো বিচৰাটো আমাৰ ভুল হ'ব আচলতে। ঠিক তেনেকৈ আমি ব্লেণ্ড কৰিছোঁ য'ত আমি কাপোৰযোৰৰ দামটো আধা কমাই আনিব পাৰোঁ, সকলোৱে যাতে পিন্ধিব পাৰে, এনেকুৱাখিনি পৰিকল্পনা আহিছে, আৰু ঠিক তেনেকৈ সেইটো মাৰ্কেটো আমি পাইছোঁ।
0: কেঁচা সূতাৰ ক্ষেত্ৰত, কেঁচা সামগ্ৰীৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ মুগাত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে?
1: সেইটো এটা আমাৰ এইটো এটা বেলেগ এটা চেলেঞ্জ আহিছে, মুগাৰ আমাৰ বাহিৰত মাৰ্কেট পালেও কিন্তু আমাৰ অপৰ্যাপ্ত মুগা অসমত নাই, লাহে লাহে কমি আহিছে। এই ক্ষেত্ৰত আমি বহুত চিন্তা কৰিবলগীয়া বিষয় হৈছে সকলোৱে, এৰিটো আছে অপৰ্যাপ্ত পৰিমাণে আছে, কিন্তু ফাইন য়াৰ্ণটোৰ ক্ষেত্ৰত তাৰো অলপমান ক্ৰুটি আছে, যিহেতু আমি ইমান অপৰ্যাপ্ত পৰিমাণে ফাইন য়াৰ্ণটো পাব পৰা নাই অসমত। ইয়াৰ কাৰণটো বিশেষকৈ আমি এতিয়া মুগাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মুগাৰ কেনেকৈ উৎপাদনটো বঢ়াব পৰা যায় সেইটোত আমি ফাৰ্মাৰসকলৰ উপৰিও গভৰ্ণমেণ্টৰো বিশেষ মানে দায়িত্ব আছে। ইয়াত কিয় কমি গৈছে, ইয়াক বঢ়াব পৰা যাব কেনেকৈ, এই কথাটো বিশেষ গভীৰভাৱে চিন্তা কৰিবলগীয়া হৈছে। গতিকে মুগাটো প্ৰকৃতি দত্ত, ভগৱানৰ দিয়া এটা বস্তু যিটো অসমে পালে। থলুৱাভাৱে মুগাটো পালন কৰা হৈছিল, কিছুমান গাঁৱলীয়া নীতি নিয়মৰ মাজেদি মুগাক ডাঙৰ দীঘল কৰিছিল, সেইভাৱে আমি সূতা পাইছিলোঁ। তেতিয়া প্ৰদূষণ নাছিল, আহিছে বেছিকৈ আহিছে, যথেষ্ট আহিছে। এই বস্তুটোত যেতিয়া নতুনকে বাধা আহিছে যে বাগানবিলাকে আমাক সেইটো আপাৰ আচামত বাগানবিলাকে শেষ কৰি পেলাইছে, লোৱাৰ আচামত কল বাগানবিলাকে শেষ কৰিছে, বিভিন্ন ধৰণৰ ইটা ভাটা এনেকুৱা ধৰণৰ প্ৰদূষণৰ কাৰণে আমাৰ আচলতে মুগাটোৱে কষ্ট পাইছে, কষ্ট পাই সি লাহে লাহে মৰিব ধৰিছে, নিশেষ হ'ব ধৰিছে, সেইটো ডাঙৰ কথা। সেইকাৰণে মুগাৰ ক্ষেত্ৰত আমি দুইটা বস্তুৱে চাবলগীয়া হৈছে, খুব ভাল এৱাৰনেছ প্ৰগ্ৰেমবিলাক খুব জৰুৰী হৈছে আমি মুগাটো বচাবৰ কাৰণে, উৎপাদন বঢ়াবৰ কাৰণে। আগতে এটা পখিলাই আমি শুনামতে আমাৰ ককা মাহঁতৰ দিনত যেতিয়া কৰিছিল, এটা পখিলাই 600লৈকে কণী দিছিল পখিলাবিলাকে, কিন্তু আজি 120টা কণী দিয়ে। তাৰো অনুবীক্ষণ যন্ত্ৰত চালে তাৰো বহুতখিনি কণী নষ্টই হয়, সেইটো কাৰণে উৎপাদন ইমান কমি আহিছে। আৰু এটা কুকুনে মানে শুনা কথা দেই, এতিয়া 400 মিটাৰলৈকে দিয়ে, আগতে বোলে 6,000-8,000 মিটাৰলৈকে এটা কুকুন পাইছিল এনেকে বুলি কয়, ইমান ডাঙৰ ডাঙৰ মানে হৈছিল। গতিকে এতিয়া কিমান কমি আহিছে আমি বৰ্তমানটোহে দেখিছোঁ, গতিকে ইয়াতটো কমি কমি গৈ থাকিব লাহে লাহে। আৰু মই নিজেই মুগা ফাৰ্মৰ লগত জড়িত, মই আজি 5 বছৰ দিন মুগা ফাৰ্ম কৰিছোঁ, মুগাৰ ফাৰ্মত দেখিছোঁ মই যেনেকৈ প্ৰথম প্ৰডাকশ্যনবিলাক মোৰ যেনেকুৱা আছিল লাহে লাহে লাহে লাহে কমি আছে। মই মুগা ফাৰ্মৰ লগত চৰকাৰৰ লগত মই CSB লগত জড়িত হৈ আছোঁ, তেওঁলোকে মোক ৰেজিষ্ট্ৰেশ্যন দিছে, মুগা পালনৰ ক্ষেত্ৰত যিখিনি সহযোগিতা লাগে সকলো দি আহিছে আজিলৈকে, মেচিনৰ পৰা আৰম্ভ কৰি সূতা কটা প্ৰশিক্ষণ সবখিনিয়ে দিছে। এই ক্ষেত্ৰত যে ভালকৈ পালন কৰিব পৰাকৈ আমি চাইণ্টিষ্টবিলাকৰ পৰা বিচাৰিছোঁ যে কেনেকৈ মুগাটোক আমি সুস্থভাৱে ডাঙৰ কৰিব পাৰিম, এইটো এতিয়াও তেওঁলোকে ধৰিব পৰা নাই। সেই আগৰ দিনত যেনেকৈ কৰিছিল তেনেকুৱা পদ্ধতিলৈ গ'লে আমি বেছি উপকৃত হ'ম বুলি ভাবোঁ, এই কথাখিনি আমি কৈ আহিছোঁ, চিন্তা কৰা উভয়ে দৰকাৰ, তেতিয়াহে মুগাৰ প্ৰডাকশ্যনটো আহিব, নহ'লে মুগাটো কিন্তু আমি বিচাৰি নাপাম আৰু লাহে লাহে লাহে লাহে সি নাইকিয়া হৈ যাব। এৰিটো ঠিক তেনেকৈ চলি আহিছে, কিন্তু এতিয়া পাহাৰ কাটি শেষ কৰি দিছে মানুহে, আমাৰ এতিয়া চপাইডাং অঞ্চলতে মানুহবিলাকে এৰি পলুটো পোহে, প্ৰথম পৰ্যায়ত তেওঁলোকে বস্তা বস্তা মোৰ ঘৰত আহি দিয়েহি, তেওঁলোকে কেৱল লেটাটো খাবৰ কাৰণে পুহিছিল, লাহেকৈ যেতিয়া মই ক'লোঁ যে লেটাটো বিক্ৰী কৰিবা তোমালোকে আৰু কুকুনটো বাঁহটো মোক দিবা মই কিনি ল'ম, তেতিয়া মোৰ থ'বলৈ জেগা নাইকিয়াকৈ মুগা বাঁহবিলাক পাইছিলোঁ। এতিয়া লাহে লাহে তেওঁলোকৰ সেই 6 মাহৰ মূৰত অলপ 3 মাহৰ মূৰত এনেকৈ পাওঁ, যিহেতু তেওঁলোকৰ উৎপাদন কমি অহাৰ মূল কাৰণটো হৈছে পাহাৰ শেষ হৈ গৈছে, মুকলি ঠাই নাই, এৰাগছ নাই, ক'ত কৰিব তেওঁলোকে, আৰু এই বস্তুটো যে হৈ যায় তেতিয়াহ'লে এৰিও

0: পানী মাগিব, ক'ত পাম এৰিটো আমি, নহয় জানো? এৰিটো এনেকুৱা আছিল বস্তুটো প্ৰত্যেক ঘৰে ঘৰে পুহিছিল, এতিয়া ঘৰে ঘৰে পুহিবলৈতো পলুৰ খাদ্যটোৱে নাই, উপাদানসমূহ শেষ হৈ গ'লে আমি কেনেকে চলিম, সেনেকুৱা হৈছে। জলবায়ু পৰিৱৰ্তনৰ লগে লগে এইটো এটা আমি ক'ব পাৰোঁ, কিন্তু জলবায়ুটো পৰিৱৰ্তন হোৱাৰ লগে লগে আমি আমাৰ যিটো নেচাৰেল প্ৰডাক্ট সেইটোকো আমি কিছুটা চেষ্টা কৰিব লাগিব, সেই জলবায়ুটোক সিহঁতক খাপ খোৱাকৈ সৃষ্টি কৰিবৰ কাৰণে, সিহঁতৰ ইমিউনিটিটো তেনেকৈ তেনেকৈয়ে বাঢ়িব, কিন্তু ঠিক তেনেকুৱা কমিব পাৰে বা বাঢ়িব পাৰে এই ক্ষেত্ৰত আমি চাব লাগিব কিছু কথা। এতিয়া আমাৰ বাগানবিলাক ইমান ওচৰত, এটা হিচাপ আছে নাতি দূৰত বাগানবিলাক হ'ব লাগে, যিবিলাকত পেষ্টিচাইড দিয়ে সেই বাগানবিলাক দূৰত থাকিব লাগে, যে চুমনিবিলাকৰ ওচৰত যাতে বাগানবিলাক নাথাকে, এইটো লক্ষ্য কৰিব লাগিব। আমাৰ তত্ত্বাৱধায়ক চৰকাৰে এইবিলাক তত্ত্বাৱধান ল'ব লাগিব, নহয় জানো, সেইখিনি বস্তু। আৰু ফাৰ্মাৰসকলকো আমি কেনেকৈ ফাৰ্মখন পৰিচৰ্যা কৰিব, মুগাখিনি ডাঙৰ কৰিবৰ কাৰণে সেইখিনিও আমাক মানে প্ৰশিক্ষণ লাগিব। এই গোটেই বস্তুখিনি সাঙুৰি পেলানি আমাৰ দায়িত্ব আছে আচলতে ফাৰ্মবিলাকক আগবঢ়াই নিবলৈ। পৃথিৱীটো বদলি যাবই, তাৰ মাজতো আমি যিমান দিন নহয় আমাৰ নিজৰ সম্পদ যদি বচাই ৰাখিব নোৱাৰোঁ, আমি কি কৰিম, চেষ্টা কৰিবই লাগিব। সি বেলেগত আজি এতিয়া আমি কি হয়, আমাৰ ইয়াতে দুখ লগা কথা, এটা সময়ত আমাৰতো পাট আছিল, নুনি আছিল, মুগাৰ লগে লগে এইখিনি বস্তু কিন্তু আমি পাইছিলোঁ, কিন্তু লাহে লাহে আমাৰ পাট নাইয়ে, অসমীয়া পাট বুলি এতিয়া মানুহে বিচাৰিলে আমি অসমীয়া পাট দিবলৈ নাই, নুনিটো অলপ চলপ হৈছিলে, নুনিটো নোহোৱা গ'ল। আগতে ঘৰে ঘৰে নুনি পুহি ছেৰিকালচাৰ ফাৰ্মৰ পৰা নুনি সঁচ দিছিল গাঁওবিলাকত, সেইবিলাক পুহি পেলাই তাৰ পৰা নিজে সূতা কাটি মেখেলা চাদৰ বনাইছিল, আমি সৰু সৰু হৈ থকা অৱস্থাত এইবিলাক দেখা পাইছিলোঁ, সেইবোৰতো গুচিয়ে গ'ল লাষ্টত। এতিয়া মুগাটো যদি তেনেকৈ গুচি যায়, এৰিটোতো এতিয়া অপৰ্যাপ্ত পৰিমাণে বাহিৰৰ পৰা আহে, চাইনাৰ পৰা বহুত এৰি আহে,
1: সূতা আহে নেকি,
0: সূতাও আহে, তাৰপিছতে আমাৰ ইয়াৰ পৰা এৰিটো বাহিৰত গুচি যায়, এৰিটো গুচি যায়, কিয়নো আমাৰ এতিয়া টেকন'লজি কৈছোঁ নহয়, এতিয়াও আমি যিমান আমাৰ হ'ব লাগে সিমানো হোৱা নাই বুলি,
1: কুকুনটো গুচি
0: যায়, কুকুনটো গুচি যায়, বহুত যায় বাহিৰলৈ, বহুত যায়, ঠিক তেনেকৈ মুগাও যায়,
1: আকৌ সূতা হৈ পেলাই,
0: সূতা হৈ পেলাই আহে, আমি নিজৰ ৰ মেটেৰিয়েলছটো বাহিৰলৈ দি তাৰ পৰা আমাৰ
1: আমি আকৌ কিনিব লাগে,
0: ইয়াৰটো আমি কিনি আনি আমি কাম কৰিছোঁ, কিমান দুখৰ কথা চাওকচোন। মালবেৰী চিল্কটো তেনেকৈ চাইনাৰ পৰা বেংগলোৰ আহে, বেংগলোৰ টুইষ্টিং হয়, বেংগলোৰ পৰা আমি পাওঁ, আমি জি এছ টি প্লাছ কিমান দাম দি পেলাই আমি সেই সূতা কিনি কাপোৰ বনাওঁ,
1: প্ৰযুক্তিখিনি আমাৰ ইয়াতে থাকিলে
0: থাকিলেহেঁতেন, কিন্তু আমি যদি আমাৰ এটা দুখ লগা কথা চাওক, মানে সেই মানে 16 শতিকাতে গুৰুজন শংকৰদেৱে মানে বৃন্দাবনী বস্ত্ৰ বনাই পৃথিৱীত চিনাকি কৰি থৈ গ'ল অসমৰ তাঁত শিল্পৰ কথা, নহয় জানো? তেওঁৱে কিন্তু ব্যৱসায় ভিত্তিটো আনিছিল, তেখেতে 12 শিপিনী লৈ পেলাই গোপালতাক মুখ্য তাঁতি হিচাপে লৈ পেলাই বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিলে, আৰু সেই বস্ত্ৰখন আমি সংৰক্ষণেই কৰিব নাজানিলোঁ, এতিয়া আমি চাবৰ কাৰণে বাহিৰত যাব লাগে, নহয় জানো? গতিকে কিমান ঠাইত সেই মিউজিয়ামত সেই কাপোৰ আছে পেলানি, সেই তেতিয়াই যেতিয়া ৰং কৰি সেই কপাহী সেই মানে পাটৰ সূতাৰে পাতেদি বনাইছিল বুলি মানে গৱেষণাত ওলাইছে সেইখন, সেই সূতাৰে সেই কাপোৰখন বনাইছিল, নিশ্চয়তো আমাৰ ইয়াতে পাইছিল সেইখিনি ৰ মেটেৰিয়েলছ, নহয় জানো? সেই তেতিয়াৰ পৰাতো আমাৰ ধৰি ৰখা নহ'ল বস্তুটো,
1: কিমান শতিকা পুৰণি,
0: কিমান শতিকা পুৰণি বস্তু এটা আমি ধৰি নাৰাখিলোঁ। এই ক্ষেত্ৰত মানে শুৱালকুছি সমসাময়িকভাৱে যদি অসমৰ বিভিন্ন জেগাত তাঁত শিল্পটোক ব্যৱসায়িক ভিত্তিত আনিলেহেঁতেন, আজি এই জেগাত আমি বহুত ওপৰত যাব পাৰিলোহেঁতেন, কিন্তু আমাৰ মাজতে বহুত গেপ হৈ গ'ল, তাৰপিছতে আমি নতুনকৈ মানে ইয়াতে চিন্তা কৰিবলগীয়া আছে, দেৰিকৈ, এতিয়াও সময় আছে, এতিয়াও আমি সকলোৱে যদি চেষ্টা কৰোঁ আৰু যিখিনি টেকন'লজি কথা কৈছোঁ সেইখিনি যদি আহে। মই মাজতে বেনাৰস গৈছিলোঁ, ৱেষ্ট বেংগল গৈছিলোঁ, তাত মই দেখিছোঁ যে মুগাৰ পৰা তেওঁলোকে মানে শাৰী বনাইছে, দুপাত্তা বনাইছে, একোখন দুপাত্তাৰ দাম 85,000, তেনে বনাইছে একদম টিচু নিচিনা। মই গভমেণ্টৰ থ্ৰুৰেদি গৈছিলোঁ, তেতিয়া মানে মই সুধিছোঁ, চাবলৈ বিচাৰিলোঁ, তেতিয়াহে দেখুৱাইছে, কিন্তু দেখুওৱা নাছিলে তেওঁলোকে, তেতিয়া মোৰ মানে একদম বেয়া লাগি গৈছিল যে আমি কি কৰি আছোঁ, আমাৰ অসমৰ মুগাটো আহি ইয়াত ইমান টিচু নিচিনাকৈ এখন কাপোৰ বনাব পাৰিছে, এনেকৈ আপুনি দুটা আঙুলিয়ে দাঙি দিব পাৰিব, আমি ইয়াত কিয় নোৱাৰোঁ?
1: সেই যিটো ধাৰণা আপুনি যিটো ক'লে ইমান কোমল, সেই ধাৰণাটো আমাৰ আগৰ পৰাই আছিলে, চাতে শুকুৱা
0: আছিলে, আছিলে, একদম আছিলে। এতিয়া আমি নিজে সেইকাৰণে কৈছোঁ যে 5 কুকুনেদি সূতা ওলাবলৈ আমি নিজে চেষ্টা কৰিছোঁ, আমি নিজেই কৰোঁতে গম পাইছোঁ, যঁতৰ এটা লাহে লাহেও ঘূৰাব পাৰোঁ, স্পীডো ঘূৰাব পাৰোঁ, লাহে লাহে যেতিয়া ঘূৰাব ববিনটো ধুনীয়াকৈ কৰিব পাৰিম, মিহি সূতাটো সৰু সূতাটো লাহে লাহে কৰোঁ, ঠিক এতিয়া আমাৰ সূতাটো কাটিবলৈ যাওঁতে আমাৰ যিটো মানে স্পিনিং টুইষ্টিং মেচিন থাকে, টুইষ্টিং মেচিনটোৰ মানে স্পীড কণ্ট্ৰলটো আমি কেনেকৈ কৰিম, সেইটোও তাৰমানে চেষ্টা কৰিব লাগিব,
1: ৰেগুলেটৰ
0: চিষ্টেম উলিয়াব লাগিব, যিটো বাহিৰত হৈ আছে, যি বাহিৰত আমি সৰু সৰু লুমছ দেখিছোঁ সেইবিলাক ৰেগুলেটৰ চিষ্টেমত বয়, পাৱাৰ লুম নহয়,

0: কিন্তু হেণ্ডলুম তেওঁলোকে মানে লাহে লাহে বম বুলি ক'লে মানে ৰেগুলেটৰটো দি পেলাই নিপাৰে, আমি ইয়াতে কিয় নোৱাৰিম?
1: বস্ত্ৰ উৎপাদন আৰু ব্যৱসায়ৰ সৈতে জড়িত হ'ব খোজা যিখিনি নতুন হয় প্ৰজন্ম, নতুন প্ৰজন্মখিনিক আপুনি কি ক'ব খোজে
0: তেওঁলোকক? মই মোৰ ফালৰ পৰা এইটোৱে মই আহ্বান কৰিম যে আমি আমাৰ নিজৰ যিখিনি সম্পদ, এই সম্পদখিনিকে আমি মূল ভেটি হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব। বয়ন শিল্পত যিখিনি কাম চলি আছে এইখিনিয়ে যদি আগবাঢ়ি যাবলৈ হয় আমি প্ৰত্যেকটো দৃষ্টি লক্ষ্য কৰি ইয়াতে কেনেকৈ আমি ইয়াৰ পৰা অধিক উৎপাদন কৰিব পাৰোঁ, এই শিল্পটোক আৰু আগলৈ লৈ যাব পাৰোঁ, এই চেষ্টাত তেওঁলোক অগ্ৰসৰ হ'ব লাগিব। আৰু তেতিয়াহে আমি সেই ভূপেন হাজৰিকাদেৱে বিচৰা ধৰণে আমি অসমখনক পাম আচলতে, নহ'লে আমি নাপাম। কিন্তু তেওঁলোক জড়িত হ'বই লাগিব, তেওঁলোকক জড়িত কৰিবৰ কাৰণেইতো আজি ইয়াতে মানে শিক্ষা আহিছে, যিহেতু বিভিন্ন ধৰণৰ শিক্ষা আহিছে, যিহেতু এইটো কেৱল এটা মানে পৰম্পৰা হৈ থকা নাই, সেই পৰম্পৰাটোক আজি ব্যৱসায় ভিত্তিত ডাঙৰ এটা ৰূপ লৈছে, যিটোত আমাৰ ইউথসকলক জড়িত কৰাবই লাগিব। আৰু ইউথসকলৰ ক্ষেত্ৰত আজি বহুত ডাঙৰ ডাঙৰ মঞ্চ আহিছে, এতিয়া তাত বয়ন শিল্পটোৰ লগত বহুতকেইটা বস্তু একেলগে জড়িত হৈ আছে। এতিয়া ডিজাইন আছে, প্ৰডাক্ট ডিজাইন হওক, কাটিং ডিজাইন হওক, টেষ্ট মেটেৰিয়েলৰ হওক, একদম ফিনিছ প্ৰডাক্টলৈকে যিকেইটা ষ্ট'ৰ পাৰ হ'ব লাগে, এই নেক্সট ষ্ট'ৰবিলাকত কিন্তু উঠি অহা প্ৰজন্মইহে পাৰিব। মানে মানুহে বিচৰা নিডছখিনিৰ লগত ফেৰ মাৰিব পৰাকৈ যদি যুৱ প্ৰজন্ম তেতিয়া জড়িত হ'ব নোৱাৰে, তেতিয়াহ'লে অসমৰ বয়ন শিল্প কেনেকৈ আগবাঢ়িব? মই সেইকাৰণে সকলোকে আহ্বান জনাম, সকলোৱে আহক, এই শিল্পত জড়িত হওক, আমি একেলগে আমাৰ বয়ন শিল্পক আৰু আগুৱাই নিব পাৰোঁ যাতে।
1: বাইদেউ জানি ভাল লাগিল, আপোনাৰ বিভিন্ন পৰিকল্পনা আছে বয়ন শিল্পৰ ক্ষেত্ৰত, বয়ন শিল্পক বিশ্বত পৰিচয় কৰোৱাই দিয়াৰ ক্ষেত্ৰত আপোনাৰ বহুত পৰিকল্পনা আছে, বিভিন্ন ধৰণে আপুনি আগবাঢ়িছে, এনেদৰে আপুনি আগবাঢ়ি যাওক আৰু অসমীয়াক, অসমক গৌৰৱান্বিত কৰক, অসমৰ বস্ত্ৰশিল্প উদ্যোগক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত আপুনি উদ্যোগ লওক। আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।
0: হয়, পুনৰবাৰ আকাশবাণী গুৱাহাটীলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, ইমানখিনি কথা ক'বৰ কাৰণে ইয়ালৈ মাতি আনিল, তাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল।
2: ইমান পৰে শ্ৰোতাসকলে আইদেউৰ বুলনিৰ স্বাৱলম্বন শিতানত দেশৰ হস্ততাঁত ক্ষেত্ৰৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান সন্ত কবিৰ হস্ততাঁত বঁটা 2025 লাভ কৰা অসমীয়া পৰম্পৰাগত বস্ত্ৰ উদ্যোগী ৰুণিমা চেতিয়া চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে নিভাৰাণী ৰায়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে পৰিণীতা শইকীয়াই।
3: শ্ৰোতা আইডিসকল, আজিলৈ আমাৰ বুলনি সামৰিবৰ সময়ো হৈ আহিল। আপোনালোকলৈ শুভকামনাৰে মই নিভাই আজিৰ বুলনিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে ময়ূৰী দত্তৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ অনিল কলিতা ৰচিত এটি গীত।

ইমান পৰি ময়ূৰী দত্তৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে নিৰ্মল প্ৰভা বৰদলৈ আৰু অনিল কলিতাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কনকচন্দ্ৰ বৈশ্য আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

ইমানপুৰী কনকচন্দ্ৰ বৈশ্য আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জয়হৰি দাসৰ দোতাৰা বাদন।

0: ইমান পৰি জয়হৰি দাসৰ দোতাৰাবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মালয়েছিয়া, টাইমুৰ লেষ্টে আৰু ম্যানমাৰৰ কৃষি মন্ত্ৰীকেইগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ডঃ হৰিনি অমৰাসুৰিয়াক সাক্ষাৎ কৰে। মিজোৰাম চৰকাৰে ৰাজ্যখনত এখন ESIC আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আবণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস পালন কৰা হৈছে। আৰু US Open টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন শেলটন 11 বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফৰ সন্মুখীন হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মালয়েছিয়া, টাইমুৰ লেষ্টে আৰু ম্যানমাৰৰ কৃষি মন্ত্ৰীকেইগৰাকীৰ সৈতে উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। নতুন দিল্লীত আয়োজিত কৃষি আৰু বনানীকৰণ সম্পৰ্কীয় নৱম ভাৰত আছিয়ান মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশ লোৱাৰ সমান্তৰালকৈ কালি এই বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীগৰাকীয়ে মালয়েছিয়াৰ কৃষি আৰু খাদ্য সুৰক্ষা মন্ত্ৰী মহম্মদ বিন ছাবুৰ সৈতে হোৱা আলোচনাকালত পাৰস্পৰিক জ্ঞান, দক্ষতা আৰু উত্তম পদ্ধতিসমূহৰ বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে যুটীয়া কৃষি গৱেষণা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সবলীকৰণৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে। এই বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে জিনীয় সম্পদৰ আদান প্ৰদান, বাণিজ্য, বজাৰৰ লভ্যতাকে ধৰি কেইবাটাও দ্বিপাক্ষিক বিষয়ত সহযোগিতা বৃদ্ধি আৰু অংশীদাৰিত্ব শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। টাইমুৰ লেষ্টেৰ কৃষিমন্ত্ৰী মাৰ্কোছ দা ক্ৰুজে কৃষি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে দুয়ো দেশৰ শক্তিশালী প্ৰতিষ্ঠানগত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। শ্ৰীচৌহানে টাইমুৰ লেষ্টেৰ সৈতে কৃষি গৱেষণা আৰু উদ্ভাৱন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত বিজ্ঞানী, বিশেষজ্ঞ আৰু মানৱ সম্পদৰ লগতে উত্তম পদ্ধতিসমূহৰ বিনিময়ৰ বাবে চৰকাৰ

প্ৰতিশ্ৰুতিবদ্ধ বুলি জানিবলৈ দিয়ে। শ্ৰীচৌহানে ম্যানমাৰৰ কৃষিমন্ত্ৰী মিন নাওঙৰ সৈতে এখন বৈঠকত মিলিত হয়। এই আলোচনাকালত শ্ৰীচৌহানে দেশখনৰ সৈতে কৃষি সম্পৰ্কীয় বুজাবুজিৰ চুক্তি ৰূপায়ণৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে বুলি জানিবলৈ দিয়ে। দুয়োগৰাকী নেতাই কৃষিজাত সামগ্ৰী যেনে দাইল, কপাহৰ উপৰি দুগ্ধ উন্নয়ন আৰু কৃষি শিক্ষাৰ ক্ষেত্ৰত পাৰস্পৰিক সহায়ক লৈ সহমত প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ডঃ হৰিণী অমৰাসুৰিয়ক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই উন্নয়নমূলক সহযোগিতাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। বৈঠকত শিক্ষা, তথ্য প্ৰযুক্তি, আন্তঃগাঁথনি উদ্ভাৱন আৰু গৱেষণাকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰাচীন কালৰে পৰা থকা সভ্যতাজনিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰে আৰু জনসাধাৰণৰ সম্পৰ্কই এই বান্ধোন অধিক কটকটীয়া কৰা বুলি মত পোষণ কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে কয় যে উমৈহতীয়া ঐতিহ্যৰ বাবে ভাৰত আৰু শ্ৰীলংকাই অঞ্চলটোৰ শান্তি, সমৃদ্ধি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম অব্যাহত ৰখা উচিত। সামৰ্থ্য বৃদ্ধি দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে ডঃ হৰিণী অমৰাসুৰিয়াক শ্ৰীলংকা আৰু ভাৰত উভয় দেশৰ মহিলাৰ বাবে আদৰ্শ আৰু মহিলা সবলীকৰণৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰশাসন আৰু নেতৃত্বৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ আৰু অন্য চৰকাৰী উদ্যমৰ অধীনত জলপানী লাভৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনৰ মহিলাসকলক ভাৰতে উৎসাহিত কৰি যাব। মিজোৰাম চৰকাৰে ৰাজ্যখনত এখন কৰ্মচাৰী বীমা নিগম চিকিৎসালয় ESIC আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আবণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। ৰাজ্যৰ শ্ৰমমন্ত্ৰী লালিং লোভা মৰে কেন্দ্ৰীয় শ্ৰম আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। তেওঁ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মিজোৰামত শ্ৰমিক কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে শ্ৰমিক কল্যাণ বৰ্ডৰ অধীনত মিজোৰামত গৃহ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ বৃদ্ধি পাইছে। শ্ৰম মন্ত্ৰীগৰাকীয়ে লগতে এখন ESIC চিকিৎসালয় স্থাপনেৰে ৰাজ্যবাসীক উপকৃত কৰিবলৈ আহ্বান জনায়। তেওঁ মিজোৰামৰ বিশেষ প্ৰয়োজনসমূহৰ কথা অনুধাৱন কৰি ESIC-ৰ পঞ্জীয়নৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি চালি জাৰি চাবলৈও মন্ত্ৰীগৰাকীক আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াই মিজোৰামৰ শ্ৰম মন্ত্ৰীগৰাকীৰ এই আহ্বান বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়ে। মিজোৰামৰ মন্ত্ৰীগৰাকীয়ে লগতে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় সাহায্য বৃদ্ধি কৰিবলৈ আহ্বান জনায়। শ্ৰীমাণ্ডাভিয়াই এই বিষয়টো বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এই দিৱসে মানসিক পীড়া অথবা জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা লোকক সময়মতে সহায় সহযোগিতা আৰু যথোচিত পৰিচৰ্যাৰ প্ৰয়োজনৰ বিষয়ে সোঁৱৰাই দিয়ে। এনে লোকৰ কথা, কোনো ধৰণৰ পূৰ্বধাৰণা অবিহনে ধৈৰ্য সহকাৰে শুনি তেওঁলোকক সহায় সমৰ্থন ল'বলৈ উৎসাহিত কৰিব পৰা যায় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। এই দিৱসত জনসাধাৰণক চৌপাশৰ লোকৰ আৱেগিক কল্যাণৰ প্ৰতি সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজন হলে তেওঁলোকক পৰিয়ালৰ সদস্য, বিশ্বাসী ব্যক্তি অথবা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ উৎসাহিত কৰিবলৈ আহ্বান জনোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন। নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যাধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে 4খন অতিৰিক্ত বিশেষ ৰেলৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। 04008 আৰু 04007 নম্বৰৰ আনন্দ বিহাৰ যোগবনী উৎসৱ বিশেষ এক্সপ্ৰেছ ৰেলগাড়ীখন 10 অক্টোবৰৰ পৰা 8 নৱেম্বৰলৈ 5 বাৰকৈ অহা যোৱা কৰিব। 08047, 08048 নম্বৰৰ সন্ত্ৰাগাছি জংচন নাহাৰলুগুন বিশেষ ৰেলগাড়ীখনৰ যাত্ৰা 11ৰ পৰা 26 ছেপ্টেম্বৰলৈ 6 বাৰ সম্প্ৰসাৰিত কৰা হৈছে।
যাত্রীসকলৰ সুবিধাৰ বাবে ৰেল দুখনত ডবাৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

সংগতি ৰাখি ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সামাজিক মাধ্যমত আৰু আই আৰ চি টিৰ ৱেবছাইটযোগে প্ৰকাশ কৰা হৈছে। টাইমৰ লেষ্টেৰ দিল্লীত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ আঞ্চলিক সমিতিৰ 79 সংখ্যক অধিৱেশনত অংশ লোৱাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ আধানম ঘেব্ৰিয়েছেছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। ডঃ টেড্ৰছে ভাৰতক মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু অসংক্ৰামক ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত লাভ কৰা সফলতাকে ধৰি স্বাস্থ্য খণ্ডত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে 160,000 আয়ুষ্মান আৰোগ্য মন্দিৰৰ জৰিয়তে ভাৰতে উচ্চ ৰক্তচাপ, মধুমেহ আৰু কৰ্কট ৰোগৰ পৰীক্ষা নিৰীক্ষা সাধাৰণ ৰাইজৰ বাবে সুচল কৰি তুলিছে। দেশৰ আশাকৰ্মীসকলে মাতৃ আৰু গৰ্ভাৱস্থাৰ পৰা শিশু আৰু কৈশোৰ অৱস্থালৈকে স্বাস্থ্য আৰু যতনৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ অন্যতম নিদৰ্শন হিচাপে পৰিগণিত হৈছে। তদুপৰি প্ৰতিষেধক প্ৰদান আৰু স্বাস্থ্য প্ৰতিষ্ঠানত হোৱা প্ৰসৱ পূৰ্বৰ 78% পৰা 93% বৃদ্ধি পোৱাৰ লগে লগে মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি তেওঁ কয়। একেদৰে যক্ষ্মা ৰোগৰ নিবাৰণকে ধৰি কেইবাটাও বিষয়ত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন শেলটন একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফোৰ সন্মুখীন হ'ব। অষ্টম বাছনিপ্ৰাপ্ত শেলটনে কালি এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক 6-7, 6-1, 6-3, 1-6, 7-6 ছেটত পৰাস্ত কৰে। একেদৰে টিয়াফোই আমেৰিকাৰে আন এগৰাকী খেলুৱৈ এলেক্স মিচেলছনক পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত কাইলৈ যোৱাবাৰৰ চেম্পিয়ন আৰিনিয়া ছাৰ্বালেংকা তৃতীয় বাছনিপ্ৰাপ্ত জেছিকা পেগুলাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে চতুৰ্থ বাছনিপ্ৰাপ্ত কোকো গোফ কাজাখাস্তানৰ এলেনা ৰায়বাকিনাৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মালয়েছিয়া, টাইমৰ লেষ্টে আৰু ম্যানমাৰৰ কৃষিমন্ত্ৰীকেইগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ডঃ হৰিণী আমাৰাচুলিয়াক সাক্ষাৎ কৰে। আৰু ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন শেলটন একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফোৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্যৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যোগত 200 গৰাকী যুৱক যুৱতীক প্ৰত্যক্ষ সংস্থাপন দিয়াৰ লগতে প্ৰায় 500 গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। তেওঁ কয় যে বৰ্তমান সময়ত আলুৰ পৰা চিপছ উৎপাদন কৰা এই উদ্যোগটোৰ বাবে 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব। 2030 চনৰ ভিতৰত এই প্ৰয়োজন 70,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব বুলিও তেওঁ কয়। এই উদ্যোগটোত প্ৰয়োজন হোৱা আলু খেতিৰ বাবে কৃষকসকলে KCCৰ জৰিয়তে বীজ ক্ৰয়ৰ বাবে ঋণ লাভ কৰিব। ইয়াৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: আজি আমাৰ অইল ইণ্ডিয়া, নুমলীগড় ৰিফাইনেৰী, IIT গুৱাহাটী সকলোৱে লগ লাগি আমাৰ ইয়াত এটা এনাৰ্জি ছেক্টৰৰ ইনকিউবেশ্যন MC² বুলি এটা কোম্পানী কৰা হৈছে, যাৰ উদ্যোগত ইনকিউবেশ্যনৰ ষ্টাৰ্টআপ এক্টিভিটি হ'ব। অসমত NRL, গেছ ক্ৰেকাৰ, অইল ইণ্ডিয়া এওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে এজ এ পাৰ্ট অফ দেয়াৰ ইণ্ডাষ্ট্ৰিয়েল ভেলু চেইন। কিন্তু সেই সমস্যাবিলাকৰ থলুৱা সমাধান নাছিলে, সকলো কথাতে বাহিৰলৈ যাব লাগে। এটা প্ৰচেষ্টা লোৱা হৈছে যাতে আমাৰ থলুৱা ইঞ্জিনিয়াৰ উদ্যোগীসকলে আমাৰ হাইড্ৰ'কাৰ্বন ছেক্টৰত হ'ব পৰা সমস্যাসমূহৰ যাতে থলুৱা সমাধান বিচাৰি উলিয়াব পাৰে, তাৰ এটা ডাঙৰ প্ৰচেষ্টা IIT গুৱাহাটীত আজি আৰম্ভ হৈছে। মই অইল ইণ্ডিয়া আৰু NRLক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছোঁ। ভাৰত চৰকাৰৰ অইল এণ্ড নেচাৰেল গেছ বিভাগকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ।
1: উল্লেখযোগ্য যে 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত 75% মহিলা কৰ্মচাৰীয়ে নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি 22,000ৰ পৰা 23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে। অনুষ্ঠানত টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ ঔদ্যোগিক বিকাশ, স্থানীয় অৰ্থনৈতিক উন্নয়ন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীয়ে মনোনয়ন

পত্ৰ দাখিল কৰে। ৰাইজৰ দল ফৰাম ফৰ ছ'চিয়েল হাৰ্মনীৰ লগতে কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ স্থানত কাছাৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে মনোনয়ন দাখিলৰ স্থানত উপস্থিত হয়। তেওঁ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক মানৱ শইকীয়াও উপস্থিত থাকে। কোকৰাঝাৰত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যা প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসাকৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন। নিজক হত্যা কৰিবলৈ ইচ্ছা

0: অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসাকৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন, নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যাৰ প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগ তুলি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভাগটোৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিভাগটোত ঋণৰ ফাইল প্ৰস্তুত, প্ৰকল্প প্ৰতিবেদন তৈয়াৰ, বেংকৰ ফাইল প্ৰেৰণ কৰাৰ নামত নিবনুৱা যুৱক যুৱতীৰ পৰা 3,000-10,000 টকা পৰ্যন্ত উৎকোচ দাবী কৰি অহা বুলি সংগঠনটোৱে অভিযোগ কৰে। সংগঠনটোৰ ভালেসংখ্যক সদস্যই এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত চন্দন পাঠকৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

Sudarapandiri re cho janon jiliya tarso.

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্যৰ শুভাৰম্ভ কৰি কয় যে ইয়াৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থী মনোনয়ন দাখিল কৰিছে। আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে 4খন অতিৰিক্ত বিশেষ ৰেলৰ সেৱাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনৰ 95 সংখ্যক উপজাতি দিন উদযাপন কৰা হৈছে। ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগ তুলি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভাগটোৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা বাছকান্দি আৰক্ষী চকীৰ অধীনৰ আলগাপুৰৰ এটা গুদামত অভিযান চলাই 17 কুইণ্টল বাৰ্মিজ আফুগুটি জব্দ কৰে আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু মৈদানত অহা 21 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ 9ম অইল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টছত। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত থৈ থৈ চানু, পপি চান্দ, বিবেক শৰ্মা, পপা পম্পা চান্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা। এতিয়া 5:15 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ।

0: এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি নলবাৰী জিলাৰ বানেকুচিত পেপচিকোৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন আৰু শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুচিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপচিকোৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে 778 কোটি টকা ব্যয় সাপেক্ষে বানেকুচিৰ 120 বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে 10,000 মেট্ৰিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নিৰ্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত 200 গৰাকী যুৱক যুৱতীক প্ৰত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন 500 গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। কোম্পানীটোত 75% মহিলা কৰ্মচাৰীয়ে নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই কয় যে বৰ্তমান সময়ত এই উদ্যোগটোৰ বাবে 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব আৰু 2030 চনৰ ভিতৰত এই প্ৰয়োজন 70,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা আলু প্ৰথম অৱস্থাত পশ্চিমবংগ আৰু গুজৰাটৰ পৰা অনা হ'ব যদিও পৰৱৰ্তী সময়ত অসমতে প্ৰয়োজনীয় আলু খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: যিটো আলু দি চিপ্ছ হ'ব পাৰে, অৰ্থাৎ এই আলুটো আমি খেতি কৰা আলুতকৈ অকণমান বেলেগ। ইয়াৰ বাবে স্পেচিয়েল বীজৰ ব্যৱহাৰ হয় আৰু স্পেচিয়েল বীজৰ খেতি কৰাৰ পিছত আমি আলু কোনেও দাম কমিল বুলি পেলাই দিব নালাগে। পেপচি কোম্পানীয়ে আমাৰ আলু কিনিব। নলবাৰী কামৰূপ অসমত উৎপাদন হোৱা আলুৰে তেওঁলোকে চিপ্ছ বনাই চিপ্ছৰ পেকেট বিভিন্ন স্থানত বিক্ৰী কৰিব। বৰ্তমান তেখেতসকলক 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন আছে আৰু কেইদিনমানৰ ভিতৰতে 2030 চনৰ ভিতৰত তেখেতসকলক 70,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব।
0: বিগত সময়ছোৱাত ৰাজ্যখনত 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত 1,00,000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে। অসমত আৰু অধিক কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ স্থাপন হ'ব বুলি প্ৰকাশ কৰি ৰাজ্যখনক নতুনকৈ সজোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে পেপচিকোৰ এই উদ্যোগে ৰাজ্যৰ কৃষক আৰু বজাৰ ব্যৱস্থাৰ মাজত শক্তিশালী সংযোগৰ শুভাৰম্ভণি কৰিলে। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পেপচিকোৰ দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰুত কটেচাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকলৰ উপস্থিতিত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহা আৰু ব্যয় পৰ্যবেক্ষক বাসুকী নাথজা উপস্থিত থাকে। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে হাতত লোৱা প্ৰস্তুতিসমূহ ব্যাখ্যা কৰে। লগতে ভোটগ্ৰহণৰ অন্তত নথিপত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰু EVM সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু 10খন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্থাপন কৰিবলগীয়া ষ্ট্ৰংৰুম সম্পৰ্কে অৱগত কৰে। বৈঠকত জ্যেষ্ঠ আৰক্ষী বিষয়া VV ৰাকেশ ৰেড্ডীয়ে আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত আৰু সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে প্ৰতিবেদন দাঙি ধৰে। বৈঠকত বক্তব্য ৰাখি সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহাই নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৱলী আখৰে আখৰে পালন কৰি মুক্ত নিকা আৰু ভয়মুক্ত পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে ব্যয় পৰ্যবেক্ষক বাসুকী নাথ ঝাই নিৰ্বাচনী ব্যয় নিৰীক্ষণত গুৰুত্ব ব্যাখ্যা দি প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত চোকা নজৰ ৰাখিবলৈ সংশ্লিষ্ট কোষটোক নিৰ্দেশ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত আজি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটা জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদ

0: আয়োজিত অনুষ্ঠানত শিক্ষা প্রতিষ্ঠানখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে ধৰি জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বিষয়া, কৰ্মচাৰী, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা, স্বাস্থ্যকৰ্মী আৰু শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে মানসিক চাপত ভোগা ব্যক্তিসকলৰ প্ৰতি সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যাৰ প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসাকৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যাৰ প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন, নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাইজৰ দল ফৰাম ফৰ ছ'চিয়েল হাৰ্মনীৰ লগতে কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ স্থানত কাছাৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। বজালি জিলাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত শিক্ষাৰ্থীসকলৰ ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে এখন ব্যৱহাৰিক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰশিক্ষণত গোলক তৈয়াৰ কৰা সন্দৰ্ভত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হয়। বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক ডঃ সুভাষ চন্দ্ৰ দাসে এই কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী সত্ৰত সমাজ বিজ্ঞান বিভাগৰ ডিন অধ্যাপক সুজিত ডেকাই ভূগোল বিভাগৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ গুৰুত্ব সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক ব্যাখ্যা কৰে। প্ৰথমখন কাৰিকৰী ডাঃ জ্যোতিষ্ময় বৰাই মানচিত্ৰ অভিলেখনৰ ধাৰণা আৰু ভূগোলত ইয়াৰ ব্যৱহাৰ তথা ডঃ বিপুল বৰ্মনে মানচিত্ৰ অভিলেখ প্ৰস্তুতকৰণৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ সমন্বিত পৰিকল্পনা আৰু তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়। সভাত চাহ বাগিচা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন আৰু ৰক্তাল শিশু চিনাক্তকৰণৰ ব্যৱস্থা ল'বলৈ যৌথ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ক নিৰ্দেশ দিয়া হয়। তদুপৰি বিদ্যালয়সমূহত পোষণ চেম্পিয়ন বাছনি আৰু পুষ্টি সজাগতা কাৰ্যসূচী ৰূপায়ণৰ বাবে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ক দায়িত্ব অৰ্পণ কৰা হয়। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক পানী পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি সজাগতা অভিযান আৰু বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। ডাক বিভাগক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু সুকন্যা সমৃদ্ধি যোজনাৰ বিষয়ে সজাগতা বৃদ্ধি তথা মাতৃ আৰু কন্যা শিশুৰ কল্যাণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে সমন্বয় বৃদ্ধিৰ আহ্বান জনোৱা হয়। আসন্ন উৎসৱৰ সময়ত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে 4খন অতিৰিক্ত বিশেষ ৰেল সেৱাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। উৎসৱৰ লগত সংগতি ৰাখি ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সামাজিক মাধ্যমত আৰু IRCTCৰ ৱেবছাইটযোগে প্ৰকাশ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নলবাৰী জিলাৰ বানেকুচিত পেপচিকোৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। আত্মহত্যাৰ প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন আৰু শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক হিন্দী কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত দীপিকা ধৰৰ কথিকা মানস বন্যজীৱ অভয়াৰণ্য কি প্ৰাকৃতিক সুন্দৰতা অৰ বিবিধতা।

অনুষ্ঠানৰ বিষয়ে আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ। ইয়াত ভাগ ল'ব ডক্টৰ প্ৰহাস চন্দ্ৰ শৰ্মা আৰু ডক্টৰ মৌচুমী গাংগুলীয়ে। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:10 কৃষক বাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীনপালন বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। আগবঢ়াব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ। 7:20 কামেশ্বৰ শুক্লাৰ সংস্কৃত কথিকা সংস্কৃত সাহিত্যে বৰ্ষা বৰ্ণনম। 7:30 পূবালীৰ সুৰ অনুষ্ঠানত বলৰাম তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 7:45 ময়ূৰী দত্তৰ কণ্ঠৰ আধুনিক গীত। 9:00 চিত্ৰগীত, 9:30 গজেলৰ অনুষ্ঠান। 10:00 ভাৰতীয় সংস্কৃতিলৈ অসমৰ অৱদান শীৰ্ষক এটি আলোচনাৰ পুনৰ প্ৰচাৰ। অংশগ্ৰহণকাৰীসকল ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী, প্ৰদীপ চলিহা আৰু ডক্টৰ নবীন শৰ্মা। এতিয়া শুনক কাইলৈ প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে।

0: কাইলৈ নিশা 9:30 বজাত যোৱা 8 ছেপ্টেম্বৰত তেজপুৰ জিলা পুথিভঁৰালত আয়োজিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই নিবেদন কৰা সংগীতালেখ্য গাম তোমাৰেই গান, আলেখ্যখনিৰ ৰচনা তপন দত্তৰ, বিৱৰণী ঋতুপৰ্ণ দাসৰ। শুনিবলৈ পাব কাইলৈ নিশা 9:30 বজাত। কাইলৈ নিশা 8:20 মিনিটত ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অনুপ শইকীয়াৰ কথিকা ভেনিশিং ৱেটলেণ্ডছ ইন আসাম। নিশা 8:02 মিনিটত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চুইৰ সপ্তদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 মিনিটত আৰু সন্ধিয়া 7:45 মিনিটত সত্যসন্ধ্যা হাজৰিকাৰ কণ্ঠৰ আধুনিকী। 7:20 মিনিটত আকৌ শুনোৱা হওক 6:40 মিনিটত সাজিদা আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ। সন্ধিয়া 6:10 মিনিটত কৃষি জগত অনুষ্ঠানত অসমৰ কৃষি বিপণনত বুদ্ধিমত্তাৰ ব্যৱহাৰ, এই বিষয়ে আলোচ কৰিব দ্বিজেন্দ্ৰ বৰ্মন আৰু ডক্টৰ পুলিন পাটগিৰিয়ে, আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 মিনিটৰ বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বাবে মনীষা ৰাজখোৱাই যুগুতোৱা ইংৰাজী পাঠ লেটাৰ টু গড, শুনিবলৈ পাব কাইলৈ দ্বিতীয় খণ্ড। সন্ধিয়া 5:25 মিনিটত সংস্কৃত ভাষা শিক্ষাৰ পাঠ, আগবঢ়াব ডক্টৰ ৰাজেন্দ্ৰ নাথ শৰ্মাই, ভাগ ল'ব গৌৰী শংকৰ ভাগৱতী, ৰুণুমী দাস, ৰূপা হাজৰিকা আৰু অনামিকা দাসে। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত পম্পী বৰা, অনুপ হাজৰিকা, লোপামুদ্ৰা নেওগ, প্ৰশান্ত ৰাজখোৱা আৰু চন্দনা ডেকাৰ কণ্ঠৰ গীত। পুৱা 9:20 মিনিটত প্ৰভাতী তৰংগ, আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত হিপ হিপ হুৰৰে শিতানত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ প্ৰথম খণ্ড। আগবঢ়াব শাশ্বতী তালুকদাৰ আৰু শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:30 বজাৰ আইদৰ বোলনী অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে বাণী ফুকন ৰচিত এখনি সংগীতালেখ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, আগবঢ়াব গুৱাহাটীৰ জাপৰি গোগৰ অসম বিকাশ সংস্থাই। পুনৰ কৈছো জাপৰি গোগৰ অসম বিকাশ সংঘই। দিনৰ 1:20 মিনিটত হিতৰাম কাকতি আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি, 1:50 মিনিটত দামোদৰ তালুকদাৰৰ কণ্ঠৰ লোকগীত। নিশা 9:00 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান।
1: সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান।

0: কাণ মুকলি কৰিছোঁ।
1: আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ইংৰাজী লিখন কৌশল শিক্ষণ। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
2: শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ অনাতাঁৰ অনুষ্ঠানত ইংৰাজী লিখন কৌশল শিক্ষণৰ দ্বিতীয়টো পাঠ লৈছোঁ। ইয়াৰ আগৰ পাঠত আমি ৰিপৰ্ট ৰাইটিং শিক্ষণ সম্পৰ্কে কিছুমান দিশ আলোচনা কৰিছিলোঁ। আজি আমি পত্ৰ লেখন বা লেটাৰ ৰাইটিং শিক্ষণ সম্পৰ্কে কিছুমান পাঠদান কৌশল আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াত আমি ঘাইকৈ ব্যক্তিগত পত্ৰ লেখন বা পাৰ্চনেল লেটাৰ আৰু আনুষ্ঠানিক পত্ৰ লেখন বা ফৰ্মেল লেটাৰ লৈছোঁ। আনুষ্ঠানিক পত্ৰৰ ভিতৰত কেৱল বাতৰি কাকতৰ সম্পাদকলৈ চিঠি বা লেটেষ্ট টু দি এডিটৰ এই প্ৰকাৰৰ পত্ৰহে আলোচনাৰ পৰিধিলৈ আনিছোঁ। প্ৰথমে ব্যক্তিগত পত্ৰ লেখনৰ প্ৰসংগলৈ আহিছোঁ। এই প্ৰসংগত ইংৰাজ নিবন্ধকাৰ এ জি গাৰ্ডিনাৰৰ এটা মন্তব্য উল্লেখ কৰিব খুজিছোঁ। তেখেতে মন্তব্য এটা কৰিছিল, ইন দ্য গ্ৰেট চেন্স লেটাৰ ৰাইটিং ইজ এ লষ্ট আৰ্ট। আমাৰ বোধেৰে গাৰ্ডিনাৰৰ মন্তব্যটো লেটাৰ ৰাইটিং ইজ এ লষ্ট আৰ্ট বৰ আগবঢ়া আছিল, কিয়নো সেই সময়ত টিভি, ইণ্টাৰনেট আৰু মোবাইল ফোন নাছিল। বৰং আমি আজিহে ক'ব পাৰোঁ যে লেটাৰ ৰাইটিং ইজ অন ইটছ ৱে টু বিকামিং এ লষ্ট আৰ্ট। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে বোধ কৰোঁ একমত যে মোবাইল ফোনৰ এছ এম এছৰ যুগতো ব্যক্তিগত চিঠি পত্ৰ লেখনৰ আৰু শিক্ষণৰ গুৰুত্ব কাহানিও হ্ৰাস নেপায়। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক ইমান দিনে পত্ৰ লেখন শিকাই আহিছে। আপোনালোকে নিশ্চয় চিঠি এখনৰ অংশবোৰ এনেদৰে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি আহিছে। প্ৰথমে হেডিঙৰ কথাটো নিশ্চয় কৈছে আপোনালোকে। এইখিনিতে আপোনালোকে হয়তো ছাত্ৰ ছাত্ৰীৰ পৰা এনেধৰণৰ প্ৰশ্নৰ নিশ্চয় সন্মুখীন হৈছে, ময়ো হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে এনেদৰে সোধে, ছাৰ, হেডিঙৰ বিষয়ে দুটা প্ৰশ্ন আছিল। প্ৰথমটো হ'ল, হেডিংটো কিছুমান পত্ৰ লেখন শিকোৱা কিতাপত সোঁফালে ওপৰত দিয়ে, কিছুমান কিতাপত আকৌ বাওঁফালে ওপৰত দিয়ে। আনকি চি বি এছ ই পাঠ্যক্ৰমৰ যিবিলাক গাইডবুক আমি দেখিছোঁ সেইবিলাকতো বাওঁফালে ওপৰত আছে। আমি কোনটো পদ্ধতি গ্ৰহণ কৰিলে পৰীক্ষকগৰাকীৰ বাবে গ্ৰহণযোগ্য হ'ব? এই প্ৰশ্নৰ উত্তৰ সাধাৰণতে এনেদৰে দিব খোজোঁ। আজিকালি বহুতে ইমেইল যোগে পত্ৰ প্ৰেৰণ কৰে। কম্পিউটাৰত চিঠিখন লেখোঁতে বাওঁফালৰ মাৰ্জিনটোত হেডিং, চেলুটেশ্যন, কম্প্লিমেণ্টেৰী ক্লোজ আৰু স্কেন কৰা ছিগনেচাৰ বা নামটো দিয়া হয়। এইধৰণে দিওঁতে অলপ সুবিধাও পায় লেখাজনে সেইধৰণে ব্যৱহাৰ কৰে। আমি চিঠি পৰম্পৰাগতভাৱে হেডিংটো সোঁফালে ওপৰত দি আহিছোঁ, দি ভাল পাওঁ। আনকি আমাৰ ব্যক্তিগত অভিজ্ঞতা যে যদিও ছাত্ৰ ছাত্ৰীসকলে চি বি এছ ই গাইডবুকৰ কথা কৈছে, চি বি এছ ই শিক্ষা পৰিষদৰ অধ্যক্ষই অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষলৈ দিয়া চিঠিৰ নমুনা আমাৰ দৃষ্টিগোচৰ হৈছে। মন কৰিছোঁ যে তেখেতসকলেও যেতিয়া চিঠি লিখে আমাৰ পৰম্পৰাগত পদ্ধতিতে চিঠি লিখা আমি দেখিছোঁ। ছাত্ৰ ছাত্ৰীসকলে পচন্দমতে যিকোনো এটা পদ্ধতিকে ল'ব পাৰে, সোঁফালেও দিব পাৰে, বাওঁফালেও মাৰ্জিনতো দিব পাৰে। এই ক্ষেত্ৰত পৰীক্ষাৰ বহি মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মেম'ৰেণ্ডাম অফ ইনষ্ট্ৰাকশ্যন টু এক্সামিনাৰ্ছত নিশ্চয় মনত ৰাখিব যে এই ফৰ্মটোৰ ক্ষেত্ৰত তাৰতম্য দেখিলে তাত যেন ছাত্ৰ ছাত্ৰী পিনেলাইজ নহয়। ছাত্ৰ ছাত্ৰীৰ দ্বিতীয় প্ৰশ্নটো আহে এইবাবেই যে ইংৰাজী ব্যাকৰণ ৰচনাৰ বহুতো কিতাপ পত্ৰ আছে আৰু প্ৰায়বোৰতে ইখনৰ লগত সিখনত মিল নাথাকে। ব্যক্তিগত চিঠিৰ হেডিঙত লেখকৰ নাম দিয়া নহয় সাধাৰণতে, কেৱল প্ৰথমে ঘৰৰ নম্বৰ, তাৰপাছত পথটোৰ নম্বৰ, চুবুৰীৰ নাম, চহৰৰ নাম, ডাকঘৰৰ তাৰিখটো দিয়া থাকে। ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আহিব পাৰে, ছাৰ, কেতিয়া চেলুটেশ্যনত ছাৰ লিখিব লাগে, কেতিয়া

এয়াৰছাৰ লিখিব লাগে। ব্যক্তিগত চিঠি সম্বোধন কৰোঁতে ডিয়াৰ ফ্ৰেণ্ড ক'ব পাৰিনে? নামটো দি ডিয়াৰ অনিতা, ডিয়াৰ বৰুণ এইধৰণে ক'ব পাৰি। আজিকালি পৰীক্ষাত প্ৰশ্নবোৰত এটা গত আছে, দিয়াই থাকে, ইউ আৰ বৰুণ অব্লিক বৰ্ণালী, ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড দীপক দীপা এবাউট, এইধৰণে প্ৰশ্নটো দিয়া থাকিলে পত্ৰ লেখকজনে নিজকে বৰুণ বুলি ভাবিলে বা বৰ্ণালী বুলি ভাবিলে আৰু দীপা বা দীপকলৈ চিঠিখন লিখিলে। যদি কাল্পনিক নাম নাথাকে, ছাত্ৰ ছাত্ৰীয়ে যদি কিবা এটা নাম দি চিঠিখন লিখে নিশ্চয় গ্ৰহণযোগ্য হ'ব। ডিয়াৰ ফ্ৰেণ্ড সম্বোধনটো ছেইলছৰ চিঠিবিলাকৰ নিচিনা লাগে। তদুপৰি একান্ত অফিচিয়েল পত্ৰত ছাৰ মেডাম সম্বোধন কৰা হয় আৰু ডিঅ' পত্ৰ বা ডেমি অফিচিয়েল পত্ৰত ডিয়াৰ ছাৰ লিখা হয়। আপোনালোকে চিঠিখনৰ সামৰণিৰ আলোচনা কৰোঁতে হয়তো এনে প্ৰশ্নৰ সন্মুখীন হৈছে, কেতিয়া ইয়ৰ্ছ ফেইথফুলি লিখিব লাগে, কেতিয়া ইয়ৰ্ছ ছিনচিয়াৰলি লিখিব লাগে, কেতিয়া ইয়ৰ্ছ ট্ৰুলি লিখিব লাগে। এই কথাখিনি চেলুটেশ্যন বা সম্বোধনৰ লগতে আলোচনা কৰা ভাল, এইবাবে যে চেলুটেশ্যনটোৱে নিৰূপণ কৰে কমপ্লিমেণ্টৰী ক্লজটো কেনে হ'ব। ধৰক ছাত্ৰ ছাত্ৰীৰ কিবা কাৰণত অফিচিয়েল পত্ৰ এখন লিখিব লগা হ'ল, কোনোবা এজন ছাত্ৰৰ চাইকেলখনকে যেনিবা হেৰাল, থানাৰ বিষয়ালৈ অফিচাৰ ইনচাৰ্জলৈ চিঠি এখন তেওঁ দিব লগা হ'ল, তেতিয়া তেওঁ চিঠিখনত বিষয়াগৰাকীক ডিয়াৰ ছাৰ নকয়, তেওঁ ওপৰত লিখিলে টু দি অফিচাৰ ইনচাৰ্জ আমগুৰি পুলিচ ষ্টেচন আমগুৰি, তাৰিখটো দিলে, তাৰপিছত ডিয়াৰ ছাৰ এইদৰে নকয়, ছাৰ বুলি সম্বোধন কৰিব, তাৰপিছত কথাখিনি ক'ব যে তেওঁ চাইকেল হেৰালে, বিৱৰণ এটা দিব আৰু চিঠিখন সামৰিব ইয়ৰ্ছ ফেইথফুলি বুলি। যেতিয়া চিঠিখন ছাৰ বুলি সম্বোধন কৰা হয় তেতিয়া চেলুটেশ্যন কমপ্লিমেণ্টৰী ক্লজটো ইয়ৰ্ছ ফেইথফুলি হয়। অন্য এটা উদাহৰণ শুনক, ধৰক ছাত্ৰ ছাত্ৰীয়ে কোনো সদাশয় ব্যক্তিলৈ কিবা কাৰণত চিঠি এখন লিখিব লগা হৈছে, তেওঁলোকে ডিয়াৰ ছাৰ অথবা ডিয়াৰ মেডাম সম্বোধন কৰিব আৰু তেতিয়া চিঠিখন সামৰোঁতে ইয়ৰ্ছ ছিনচিয়াৰলি বুলিব। গতিকে ছাৰ বুলি ক'লে ইয়ৰ্ছ ফেইথফুলি হ'ল, ডিয়াৰ ছাৰ ডিয়াৰ মেডাম বুলি ক'লে ইয়ৰ্ছ ছিনচিয়াৰলি হ'ল। অৱশ্যে প্ৰধান শিক্ষকলৈ বা প্ৰধান শিক্ষয়িত্ৰীলৈ লিখা চিঠিত সামৰণিত ছাত্ৰ ছাত্ৰীয়ে ইয়ৰ অবিডিয়েণ্ট পিউপিল বুলি লিখা পৰম্পৰাটো এটা বহু বছৰ ধৰি চলি আহিছে, ইয়াত আপত্তি কৰিবলগা কাৰণ নিশ্চয় নাই। ইয়ৰ্ছ ছিনচিয়াৰলি আৰু ইয়ৰ্ছ ট্ৰুলি সমপৰ্যায়ৰ, বাতৰি কাকতৰ সম্পাদকলৈ লিখা চিঠিত ইয়াৰে যিকোনো এটা দিব পাৰি। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল, বহুতে ইয়ৰ্ছ ফেইথফুলি, ইয়ৰ্ছ ছিনচিয়াৰলি আদি লেখোঁতে ইয়ৰ্ছটোত এপষ্ট্ৰফি এছ দিয়ে। এইটো এটা সাংঘাতিক ভুল। বানানৰ বাবে শিক্ষক শিক্ষয়িত্ৰীয়ে মই সদায় লগত ৰখা দুখন কিতাপৰ নাম দিছোঁ, এক দি অক্সফৰ্ড ডিকচনাৰী ফৰ ৰাইটাৰ্ছ এণ্ড এডিটৰ্ছ, দুই নিউ হাৰ্টছ ৰুলছ দ্য হেণ্ডবুক অফ ষ্টাইল ফৰ ৰাইটাৰ্ছ এণ্ড এডিটৰ্ছ। নিউ হাৰ্টছ ৰুলছৰ 64 পৃষ্ঠাত থকা এই ৰুলটো শুনক, ডু নট ইউজ এন এপষ্ট্ৰফি ইন দ্য পজেচিভ প্ৰনাউন হাৰ্ছ ইটছ আৱাৰ্ছ ইয়ৰ্ছ দেয়াৰ্ছ। স্পষ্টকৈ হাৰ্টছ ৰুলছ এটা আমি পাইছোঁ, এপষ্ট্ৰফি এছ ব্যৱহাৰ কৰা নহয়, ইয়ৰ্ছ ছিনচিয়াৰলি এপষ্ট্ৰফি এছ ব্যৱহাৰ নকৰিব। কিয় নকৰিব? হাৰ্টছ ৰুলছত এই কথা স্পষ্টভাৱে দিয়া আছে যে ডু নট ইউজ এন এপষ্ট্ৰফি ইন দি পজেচিভ প্ৰনাউন্স হাৰ্ছ ইটছ আৱাৰ্ছ ইয়ৰ্ছ দেয়াৰ্ছ, এইবিলাকত এপষ্ট্ৰফি এছ নহয়। বহুতে এনে এটা প্ৰশ্নৰে নিশ্চয় সন্মুখীন হৈছে, চিঠিখন শেষ হোৱাৰ পাছত তললৈ লেফাফা এটা আঁকি তাত কালৈ চিঠিখন পঠিওৱা হৈছে তেওঁলৈ বা তেখেতলৈ ঠিকনা এটা দিব লাগেনে নালাগে। আমি বহুতেই ভাবোঁ যে ঠিকনাটো চিঠিখনৰে এটা অংশ, পৰীক্ষাৰ প্ৰশ্নটোত

0: ৰিচিভাৰৰ ঠিকনা দিয়া নাথাকিবও পাৰে। তেনে ক্ষেত্ৰত কাল্পনিক ঠিকনা এটা দিব পৰা যায়। কাল্পনিক ঠিকনা এটাই প্ৰশ্নকাকতৰ নিৰ্দেশনা ডু নট ৰিভিল ইয়ৰ নেম এণ্ড আইডেণ্টিটি কথাষাৰ উলংঘা নকৰে। এইখিনিতে ব্যক্তিগত চিঠিৰ এটা নমুনা দিছোঁ। ওৱান অফ ইয়ৰ ফ্ৰেণ্ডছ হেজ ইনভাইটেড ইউ টু হিজ হাৰ ছিষ্টাৰ্ছ ৱেডিং, বাট ফৰ চাম ৰিজনছ ইউ কেনট গ' ৰাইট এ লেটাৰ থেংকিং হিম হাৰ ফৰ দ্য ইনভিটেশ্যন এণ্ড গিভিং দ্য ৰিজন হোৱাই ইউ কেনট এটেণ্ড দ্য ৱেডিং চেৰিমনি। প্ৰথমে মন কৰিব যে প্ৰশ্নটোত কোনে কালৈ চিঠিখন লিখিছে নাম দিয়া হোৱা নাই। গতিকে পৰীক্ষাৰ্থীগৰাকীয়ে দুটা নাম আৰু ঠিকনা ঠিক কৰি ল'ব লাগিব। হেডিংটো যথাস্থানত উপযুক্তভাৱে লিখি চেলুটেশ্যনটোত ডিয়াৰ অদিতি বা ডিয়াৰ অনিল কিবা এটা দি যালৈকে লিখিছে সেইধৰণে সম্বোধন এটা দিব, ডিয়াৰ ফ্ৰেণ্ড নিদিয়ে। এইখিনি দিয়াৰ পাছত কমা এটা দিলে, দিয়াৰ পাছত পেৰাগ্ৰাফ কৰি এনেদৰে আৰম্ভ কৰিব পাৰি। মন কৰিব যে এই চিঠিখনত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এখন চিঠিৰ ৰিপ্লাই এটা দিছে। চিঠিখন আছিল তেওঁক বায়েকৰ বিয়ালৈ মাতিছে। গতিকে প্ৰথমে তেওঁ ৰিপ্লাইটো দিব, থেংক ইউ ভেৰি মাচ ফৰ ইয়ৰ লেটাৰ ইনভাইটিং মি এণ্ড মাই পেৰেণ্টছ টু দ্য ৱেডিং চেৰিমনি অফ ইয়ৰ এল্ডাৰ ছিষ্টাৰ প্ৰীতি বাইদেউ টু বি হেল্ড এট ইয়ৰ ভিলেজ হোম ইন নাহৰগুৰিঘাট। আইড হেভ লাভ টু এটেণ্ড দ্য ৱেডিং চেৰিমনি অফ প্ৰীতি বাইদেউ, বাট ফৰ এন আৰ্জেণ্ট ইনগেজমেণ্ট দেট উড ৰিকুৱাৰ আছ টু বি প্ৰেজেণ্ট এট নগাঁও অন দেট ডে। ইন ফেক্ট উই উইল বি লিভিং ফৰ নগাঁও অন দ্য ডে প্ৰিচিডিং দ্য ৱেডিং এণ্ড শ্বেল বি দে ফৰ এবাউট এ উইক। I'd like to let you know that an uncle of ours has passed away and his Shraddha is on that day. Hope to see you after the function. Your loving friend, Riya. Tapasot thikonatu dibalage. Eke dore thikonatu likha poddhotitu, Oditi ba Anilole sitikhon didore likha hoise, sei dhorone likhibo pari. Etia, batori kakotor sompadokoloi likha siti kotha, dutaman kotha ekhinte koi loisu. এই চিঠিবিলাকত সাধাৰণতে এটা টাইটেল দিব পৰা যায়। চিঠিখন ডিয়াৰ ছাৰ বুলি সম্বোধন কৰা হয় আৰু ইয় চিনচিয়াৰলি বা ইয়ৰ্ছ ট্ৰুলি বুলি সামৰণি মৰা হয়। চিঠিখনৰ তলত টু দি এডিটৰ দি আছাম ট্ৰিবিউন উইথ এ ৰিকুৱেষ্ট টু পাব্লিছ দি এবভ লেটাৰ ইন দি লেটাৰ্ছ টু দি এডিটৰ কলম অফ ইজ এষ্টিম ডেইলি ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ বুলি এটা অনুৰোধসূচক বাক্য দিয়া ভাল, যাতে সম্পাদকে এই চিঠিখন বিজ্ঞাপন বুলি নাভাবে। চিঠিৰ আৰম্ভটো এটা গত বা পেটাৰ্ণ থাকে। পৰীক্ষাৰ প্ৰশ্নকাকতত এনেধৰণৰ প্ৰশ্ন এটা দিয়া যায়। Write a letter to the editor of a local English newspaper about frequent load shedding in the evening in your locality. ei chitikhon jetia lekhibo tetia ena dhorone ambho koribo je prothom dofatut egoraki byakti loi yat ei khetrot Assam State Electricity Board ok sambodhan koribo lagibo asolote sampadokok madhyam hisabe loi pelai drishti akorshon kara hoy ASCB. I would like to draw the attention of the concerned authorities of the Assam State Electricity Board to the problem caused by frequent load shedding in the evening in our locality at Narikalbari Guwahati 24. Yar pasot homoshyatu byakha swarupe kobo para jay. Consequently, the residents of the area in general and the examinees of different examinations in particular have been facing serious problems. May I, on behalf of the residents of this locality, urge upon you to kindly look into the matter urgently. Yours sincerely, tarpasot naam tu dile. Tarpasot to the editor, Assam Tribune Sentinel jitu likhe, tarpasot with a request to publish the letter in an issue of his esteemed daily in the interest of public service, e kotha tu koi sitikhon khamoribo. গতিকে শিক্ষক শিক্ষয়িত্ৰীসকল, আজিলৈ পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ।
1: ইংৰাজী লিখন কৌশল শিক্ষণ কথিকাটি যুগুতাই আগবঢ়ালে সপোন দোৱৰাই।
2: শিক্ষকৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়।

0: বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি নলবাৰী জিলাৰ বানেকুছিত পেপচিকোৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। উদ্যোগটোত 200 যুৱক যুৱতীয়ে প্ৰত্যক্ষভাৱে আৰু আন 500 লোকে পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আত্মহত্যাৰ প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন আৰু খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষকক আটক। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুছিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপচিকোৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে 778 কোটি টকা ব্যয় সাপেক্ষে বানেকুছিৰ 120 বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে 10,000 মেট্ৰিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত 200 যুৱক যুৱতীক প্ৰত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন 500 লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। কোম্পানীটোত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই কয় যে বৰ্তমান সময়ত এই উদ্যোগটোৰ বাবে 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব আৰু 2030 ভিতৰত এই প্ৰয়োজন 70,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা আলু প্ৰথম অৱস্থাত পশ্চিমবংগ আৰু গুজৰাটৰ পৰা অনা হ'ব যদিও পৰৱৰ্তী সময়ত অসমতে প্ৰয়োজনীয় আলু খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: যিটো আলু দি চিপ্ছ হ'ব পাৰে, অৰ্থাৎ এই আলুটো আমি খেতি কৰা আলুতকৈ অকণমান বেলেগ, ইয়াৰ বাবে স্পেচিয়েল বীজৰ ব্যৱহাৰ হয় আৰু স্পেচিয়েল বীজৰ খেতি কৰাৰ পিছত আমি আলু কোনেও দাম কমিল বুলি পেলাই দিব নালাগে। পেপচি কোম্পানীয়ে আমাৰ আলু কিনিব, নলবাৰী কামৰূপ অসমত উৎপাদন হোৱা আলুৰে তেওঁলোকে চিপ্ছ বনাই চিপ্ছৰ পেকেট বিভিন্ন স্থানত বিক্ৰী কৰিব। বৰ্তমান তেখেতসকলক 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন আছে আৰু কেইদিনমানৰ ভিতৰতে 2030 ভিতৰত তেখেতসকলক 70,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব।
0: বিগত সময়ছোৱাত ৰাজ্যখনত 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত 1,00,000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে। অসমত আৰু অধিক কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ স্থাপন হ'ব বুলি প্ৰকাশ কৰি ৰাজ্যখনক নতুনকৈ সজোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে পেপচিকোৰ এই উদ্যোগে ৰাজ্যৰ কৃষক আৰু বজাৰ ব্যৱস্থাৰ মাজত শক্তিশালী সংযোগৰ শুভাৰম্ভণি কৰিলে। এই উদ্যোগৰ জৰিয়তে নামনিসমূহৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পেপচিকোৰ দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰত গটেছাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকলৰ উপস্থিতিত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহা আৰু ব্যয় পৰ্যবেক্ষক বাসুকি নাথ ঝা উপস্থিত থাকে। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে হাতত লোৱা প্ৰস্তুতিসমূহ ব্যাখ্যা কৰে। লগতে ভোটগ্ৰহণৰ অন্তত নথি পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰু EVM সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু 10 উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্থাপন কৰিবলগীয়া ষ্ট্ৰংৰুম সম্পৰ্কে অৱগত কৰে। বৈঠকত জ্যেষ্ঠ আৰক্ষী বিষয়া VV ৰাকেশ ৰেড্ডীয়ে আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত আৰু সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে প্ৰতিবেদন দাঙি ধৰে। বৈঠকত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহাই নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী আখৰে আখৰে পালন কৰি মুক্ত নিকা আৰু ভয়মুক্ত পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে ব্যয় পৰ্যবেক্ষক বাসুকি নাথ ঝাই নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ গুৰুত্ব ব্যাখ্যা কৰি প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত চোকা নজৰ ৰাখিবলৈ সংশ্লিষ্ট কোষক নিৰ্দেশ দিয়ে। গুৱাহাটী মহানগৰৰ গড়চুক আৰক্ষীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত আজি অসম সচিবালয়ৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত বিষয়াগৰাকীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ আশ্বাস দি 3 লোকৰ পৰা 45,00,000 টকা উৎকোচ লৈছিল। এই বিষয়ে ভুক্তভোগী লোককেইজনে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।

বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত আজি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডিব্ৰুগড় BSC নাৰ্ছিং মহাবিদ্যালয়ত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাই ৰাইজক শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যকো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। আত্মহত্যাৰ দৰে জটিল সামাজিক মনস্তাত্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে মুকলি আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যাৰ প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসাকৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক

0: ৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসাকৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই সুস্মিতা গোস্বামীক জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত জেৰা কৰে। উল্লেখযোগ্য যে যোৱা দুটা দিনত অভিযুক্ত শ্যামকান্ত মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰিছিল। সাক্ষ্য প্ৰদানৰ অন্ত পৰাৰ পাছতে শ্ৰীমতী গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীৰ ন্যায়ৰ বাবে সকলো তথ্য প্ৰমাণ আদালতত প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে।
1: বহুত ট্ৰামেটিক চিটুৱেশ্যন আমাৰ এন আৰ এছ কেইটাৰ কাৰণে। আমি যেতিয়া পাৰ্টিটো অৰ্গেনাইজ বা ইয়ত পাৰ্টিটোৰ কাৰণে যাম বুলি কৈছিলোঁ, আমি কোনো ছিংগাপুৰৰ পৰা আমি কোনো এইটো বস্তু নাজানো যে জুবিনৰ এনেকুৱা এটা বিৰাট ছিৰিয়াছ কণ্ডিশ্যন আছে। আমাক কোনো কোৱাও নাছিলে, যদি কোৱা হ'লেহেঁতেন আমিতো কোনোদিনে পাৰ্টিয়ে নকৰিলোঁ হয়। আৰু যদি মই সেইদিনাখনো বোলে গম পালোঁ হয়, মই নিজে জুবিনক যাব নিদিলোঁ হয় যে জুবিনে নাযাব, মই বহুত বাধ্য দিলোঁ হয়। কিন্তু আমাৰ কোনো গম নাপাওঁ এইবিলাক কথা। সেইটো এটা আমাৰ বিৰাট এটা যেতিয়া হৈছিল ঘটনাটো আমি বহুত তমা পাইছোঁ আমাৰ ছিংগাপুৰ সাক্ষীবোৰ। সেইকাৰণে আমি বিৰাট কষ্ট কৰিছোঁ, এয়াৰ এম্বুলেঞ্চ মাতা, কিবা মাতা কিবা মাতা। তেতিয়া লগালগ মোৰ ফোনৰ পৰা পুলিচ গাৰ্ড, কোষ্ট গাৰ্ডলৈ গ'ল।
0: গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক আটক কৰিছে। গোলাঘাট জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকাই আজি এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতে আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ONGCৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া পাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰ তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে সৰুপথাৰৰ তেল চুৰি কাণ্ড এতিয়ালৈকে মহিলাসহ মুঠ 5 জন লোকক আটক কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত অঞ্চলটোৰ আন কেইবাজনো লোক ইয়াৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই চুৰি তেল পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই কাণ্ডৰ সৈতে জড়িত লোকৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে পশ্চিমবংগতো অভিযান চলাব বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত সৰুপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে বিশেষ তৎপৰতাৰে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ উদ্যোগত সৰুপোকৰ দৰে আক্ৰান্ত বিভিন্ন এলেকাৰ কৃষিভূমিত কীটনাশক দ্ৰব্য প্ৰয়োগৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক ঔষধো বিতৰণ কৰা হৈছে। ছফ্ৰাই কৃষি চক্ৰৰ অন্তৰ্গত খাৰঘূৰীয়া দেওঠাই গাঁৱৰ কৃষিভূমিত আজি ড্ৰোনৰ জৰিয়তে কীটনাশক দ্ৰব্য ছটিওৱা হয়। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ তথা ডিব্ৰুগড়ৰ যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নলবাৰী জিলাৰ বানেকুচিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। উদ্যোগটোত 200 গৰাকী যুৱক যুৱতীয়ে প্ৰত্যক্ষভাৱে আৰু আন 500 গৰাকী লোকে পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন আৰু খাৰুৱা তেল চুৰিৰ সহযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষকক আটক। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা আগবঢ়াইছো কৃষক বাণী। সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজি অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো এটি আলোচনা স্বনিয়োজনৰ বাবে মীন পালন। ইয়াত ভাগ লৈছে গুৱাহাটীৰ কেন্দ্ৰীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মীন বিভাগৰ মীন তথ্য বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিছে শিখামণি দত্তই। আজি শুনক এই আলোচনাৰ প্ৰথম ভাগ।
3: সুস্বাদু তথা পুষ্টিকৰ প্ৰাণীৰ প্ৰটিনযুক্ত খাদ্য হিচাপে অসমত মাছৰ বিশেষ সমাদৰ আছে। বিজ্ঞানসন্মতভাৱে মাছ উৎপাদন কৰিবলৈ ইয়াত প্ৰয়োজনীয় পুখুৰী, বিল আৰু অন্যান্য জলাশয়ো বহু পৰিমাণে আছে। এই জলাশয়সমূহত মাছ পোহাৰ।

0: ব্যৱস্থা কৰি কেনেদৰে আমি স্বাৱলম্বী হ'ব পাৰোঁ এই বিষয়ে জানিবলৈ আজি আমি আগবঢ়াইছোঁ এটি আলোচনা স্বনিয়োজনৰ বাবে মীন পালন। নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ভট্টাচাৰ্য ডাঙৰীয়া, প্ৰথমে মই আপোনাৰ পৰা জানিব খুজিছোঁ বৰ্তমান পটভূমিত অসমত বাণিজ্যিকভাৱে মীন পালনৰ সম্ভাৱনাৰ বিষয়ে কিছু কথা।
2: আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ ৰাজ্যখন জলজ সম্পদত অতিকৈ চহকী। আমাৰ ইয়াত যথেষ্ট সংখ্যক খাল বিল আছে, পুখুৰী আদি আছে। তদুপৰি আমাৰ ইয়াতে এই ৰাজ্যখনত মাছৰ চাহিদা আৰু দাম যথেষ্ট বেছি, আৰু মাছৰ উৎপাদনৰ কাৰণে, মীন পালনৰ কাৰণে প্ৰয়োজনীয় মাছৰ পোনা আৰু মাছৰ খাদ্য আদি আজিকালি বজাৰত উপলব্ধ হয়। এই পটভূমিত আমাৰ ৰাজ্যখনত বিজ্ঞানসন্মতভাৱে তথা বাণিজ্যমূলকভাৱে মাছ উৎপাদনৰ বাবে মীন পালন বা স্বনিয়োজনৰ কাৰণে মীন পালনৰ যথেষ্ট সম্ভাৱনা আছে।
0: হয়, শৰ্মা ডাঙৰীয়া,
1: হয়,
0: মীন বিষয়া হিচাপে আমাৰ ৰাজ্যত মীন পালনৰ সাম্প্ৰতিক অগ্ৰগতিৰ বিষয়ে জনাওকচোন।
1: চাওক, এই গোটেই কথাটো এনেকুৱা যে মীন বিভাগৰ প্ৰাৰম্ভিক যিটো আপাত দৃষ্টিতেই হওক বা অন্তঃকৰণৰে যদি আপুনি চাব যায় যিটো উদ্দেশ্য, সেইটো হ'ল মৎস্য উৎপাদন বৃদ্ধি। আৰু আপুনি যদি বিগত 5 বছৰৰ পৰিসংখ্যাটো চাই, ৰাজ্যত অতি সন্তোষজনকভাৱে, আশাপ্ৰদভাৱে মৎস্য উৎপাদন বৃদ্ধি হৈছে। মই বিগত বৰ্ষৰ কথাই কৈছোঁ, 25-26 বৰ্ষত ৰাজ্যত মৎস্য উৎপাদন হৈছে প্ৰায় 5.54 লাখ মেট্ৰিক টন। ঠিক তেনেকৈ আপুনি যদি চাই যে মৎস্য ভক্ষণৰ যিটো পৰিমাণ, বনমৰী যিটো মৎস্য ভক্ষণ, সেইটো বাঢ়িছে। গতিকে নিশ্চিতভাৱে মীন বিভাগৰ যি প্ৰয়াস বা মীন বিভাগৰ যি প্ৰচেষ্টা, বিভিন্ন আঁচনি মীন বিভাগে ৰূপায়ণ কৰি আছে, আৰু আঁচনিসমূহৰ বাহিৰেও মীন বিভাগৰ প্ৰচেষ্টাত বহু শিক্ষিত যুৱক যুৱতীয়ে, বহু উচ্চ শিক্ষিত ব্যক্তি বুলি মই ক'ব লাগিব, তেওঁলোকে মীন পালনত জড়িত হৈছে আৰু আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰিছে। আৰু সমান্তৰালভাৱে ৰাজ্যত মৎস্য উৎপাদন বাঢ়িছে। এই মৎস্য উৎপাদন বঢ়াৰ লগে লগে আপুনি ইতিমধ্যে কৈছে প্ৰাৰম্ভিক বক্তব্যত যে মানে মাছটো এটা অতি সহজলভ্য প্ৰটিনৰ উৎস, আমাৰ স্বাস্থ্য সন্তুলিত কৰি, আমাৰ দেহ মন সুস্থিৰ ৰাখি, আমাৰ মানসিক বিকাশ সুনিশ্চিত কৰিবৰ কাৰণে মাছ খোৱাটো একান্তই প্ৰয়োজনীয়। গতিকে সেই মৎস্য উপলভ্যতাটো আমাৰ বহু পৰিমাণে সুনিশ্চিত হৈছে। আৰু সেই সূত্ৰে যদি আপুনি চাব যায় যে বৰ্তমান ৰাজ্যত জনমুৰি মৎস্য ভক্ষণৰ পৰিমাণ বছৰেকত প্ৰায় 15 কেজি, যিটো অত্যন্ত আশাপ্ৰদ। আৰু আমি এতিয়া বিভাগে প্ৰচেষ্টা কৰিছোঁ, আমি লক্ষ্য বান্ধি লৈছোঁ যে আগন্তুক 2030 বৰ্ষৰ ভিতৰত এইটো যাতে আমি জনমুৰি মৎস্য ভক্ষণ 20 কেজি কৰিব পাৰোঁ। আৰু 20 কেজি কৰিবৰ কাৰণে ৰাজ্যত মৎস্য উৎপাদন বৃদ্ধি কৰিব লাগিব প্ৰায় 7 লাখ মেট্ৰিক টন। আৰু আমি নিশ্চিত যে আজিৰ তাৰিখত যি গতিৰে, যি উদ্যমৰে আমাৰ মীনপালকসকল বা এই খণ্ডৰ লগত জড়িত সংশ্লিষ্ট সকলোৰে সমূহীয়া প্ৰচেষ্টাত এই দিশত অগ্ৰসৰ হোৱা হৈছে, সেই কথাটো কিন্তু সুদূৰ পৰাহত নহয়, নিশ্চিতভাৱে এইটো সম্ভৱপৰ হ'ব।
0: হয়, ভট্টাচাৰ্য ডাঙৰীয়া,
2: হয়,
0: আমাৰ শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে জনমুৰি মাছ ভক্ষণৰ পৰিমাণটোৰ বিষয়ে, গতিকে মীন বিজ্ঞানৰ শেহতীয়া অগ্ৰগতিৰ পটভূমিত অসমত কেনেধৰণৰ মীন পালনৰ কৌশল ৰূপায়ণ কৰাৰ থল আছে বাৰু?
2: 60 দশকলৈকে আমাৰ ইয়াতে কেৱল মাত্ৰ নদী বিলৰ পৰা বাৰিষা কালত মাছৰ পোনা সংগ্ৰহ কৰি তাক পুখুৰীত মেলি দি নিজৰ খাবৰ কাৰণে মাছ উৎপাদন কৰা হৈছিল। তাৰপিছতে 60 দশকৰ মাজভাগত আমাৰ প্ৰতিষ্ঠানৰ, কেন্দ্ৰীয় অন্তৰ্দেশীয় মৃৎক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ, মাছৰ আৱিষ্ট কৃত্ৰিম প্ৰবননৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়াৰে এটা কেন্দ্ৰ মীন বিভাগৰ সহযোগত আমাৰ উলুবাৰীটো এটা আছিলে। ইয়াৰ লগে লগে মীন বিভাগ মানে মীন পালনৰ আমাৰ প্ৰসাৰ আৰম্ভ হয়। কেন্দ্ৰ ৰাজ্য বিভাগ উভয়ে ইয়াতে সহযোগ কৰে। আৰু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ, যেনেকৈ প্ৰথম আৰম্ভণিতে আছিলে যে বিস্তৃত কাৰ্বজাতীয় মীন পালনেৰে মীন পালন আৰম্ভ হৈছিলে। ইয়াতো প্ৰথমতে জাষ্ট পুখুৰীটো অকণমান চফা কৰি তাত চূণ প্ৰয়োগ কৰি বা প্ৰয়োজন হৈ যে কিছু পৰিমাণে সাৰ গোবৰ প্ৰয়োগ কৰি মাছৰ উৎপাদন বঢ়োৱা গৈছিলে। পৰ্যায়ক্ৰমে যেতিয়াই মীন পালকসকলৰ কাৰিকৰী জ্ঞান বাঢ়িলে, তেওঁলোকে অলপ পইচা, আমাৰ ডক্টৰ শৰ্মা এতিয়ালৈ কোৱাৰ নিচিনা এতিয়া বহুতো উদ্যমী আৰু অৱস্থাপন্ন বা বনাদী লৈও বহুতে ভালকে মানে বাণিজ্যিক ভিত্তিত মাছ পালন আৰম্ভ কৰিছে। ইয়াৰ লগতে যেতিয়াই মীন পালনৰ আমাৰ প্ৰসাৰ ঘটিল শৰ্মাই কোৱাৰ নিচিনা, তাৰ লগে লগে মীন পালনত ব্যৱহাৰ হোৱা যেনেকৈ মাছৰ পোনা উৎপাদনৰ, তাৰ কাৰণে বেলেগ ধৰণৰ যথেষ্ট হেৰি লাভজনক মীন পাম উৎপাদন পাম

0: হয়
1: বহুতে আৰম্ভ কৰিছে আৰু ভালদৰে বাণিজ্যিকভাৱে সফল হৈছে। ইয়াৰ লগতে মাছৰ খাদ্য,
0: হয়
1: কৃত্ৰিম খাদ্য, সন্তুলিত খাদ্যৰ তাৰ কাৰণে যিটো আমাৰ কাৰখানাও আৰম্ভ হৈছে কেইবাটাও। এনেধৰণৰ যিখিনি আমাৰ মীন পালনত সহায়কাৰী উদ্যোগ এইবিলাকো আহিছে। আৰু যেতিয়াই আমাৰ মাছৰ আগতকৈ উদ্ভাৱন, যথেষ্ট শৰ্মাই ক'লে,
0: হয়
1: মাছৰ উৎপাদন আগতকৈ বহুত বাঢ়িছে। হাঁ, আমাৰ হেৰিও বাঢ়ি আছে তাৰ লগত মাছৰ। আজিকালি আমাৰ বিজ্ঞান ভ্ৰমণৰভাৱে এইটো বৈজ্ঞানিক গৱেষণাত ওলাইছে, আমি নিজেও এটা 2 বছৰমান আগতে কৰিছিলোঁ, আমাৰ মাছবিলাকৰ ডিব্ৰুগড় চেঁচা নদীৰ মাছবিলাকৰ তাৰ গুণাগুণ তাত ওলাইছে যে মাছৰ স্বাস্থ্যৰ কাৰণে, মাছ মানুহৰ স্বাস্থ্যৰ কাৰণে, বিশেষকৈ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ কাৰণে
0: হয়
1: মাছ খোৱাটো অতি উপযোগী। আৰু মাছতে পটাচিয়াম আদি, আইৰণ আদি, যিবিলাক খনিজ মৌল আমাক লাগে, সেইবিলাক যথেষ্ট পৰিমাণে থাকে।
2: ডক্টৰ ভট্ট ছাৰ, মই এই কথাটো ক'ব পালে ভাল পাম যে বহু সময়ত দেখা যায় যে মাছৰ কাটা বা মাছৰ এই হুল বুলি যিটো কওঁ, কাইটৰ কাৰণে সাধাৰণতে আমাৰ শিশুসকল বা বৃদ্ধ ব্যক্তিসকলে ক'ৰবাত অকণমান অনীহা প্ৰদৰ্শন কৰে। কিন্তু এতিয়া দেখা গৈছে যে মাছৰ চকলেট, অৰ্থাৎ সেই চকলেটটোৰ প্ৰতি ইমান আকৰ্ষণ বাঢ়িছে শিশুসকলেই হওক বা বৃদ্ধসকলেই হওক, আৰু সমান্তৰালভাৱে কিন্তু তেওঁলোকৰ যিটো পৰিপুষ্টিৰ চাহিদা, সেই পৰিপুষ্টিৰ চাহিদাটো মাছৰ যিখিনি প্ৰয়োজনীয় প্ৰটিন, সেই প্ৰটিনেৰে পূৰ কৰিব পৰা গতিকে এই গোটেইবোৰ কিন্তু আজিৰ শেহতীয়া পটভূমিত যিখিনি মীন বিজ্ঞানৰ অগ্ৰগতি তাৰ এক অত্যন্ত ফলপ্ৰসূ উন্মেষ, নহয় জানো?
1: মাছৰ চুপ পাউডাৰটো এতিয়া বিভিন্ন ধৰণৰ পপুলাৰ হৈ গৈছে, ভাল ভাল হোটেলবিলাকত আজিকালি পায়, সেইটো ব্যৱহাৰ কৰা হয়। চুপ পাউডাৰ হ'লে মানুহে খায়ো, এইটো চুপ হিচাপে।
2: আৰু আপোনালোকৰ বিজ্ঞানী মহলে কিন্তু মই এটা কথা যথেষ্ট কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব যে বিজ্ঞানী মহলে এই গোটেই প্ৰযুক্তিখিনি সৰলীকৃত আৰু মানকৃত কৰিছে। কেৱল প্ৰযুক্তি এটা উদ্ভাৱন হ'লেই নহ'ব, প্ৰযুক্তিটো কৃষকে বা সাধাৰণ মীন পালকে, এজন ন শিকাৰুৱে তাক বাস্তৱায়িত কৰি তেওঁ লাভৱান হ'ব পৰা হ'ব লাগিব। আৰু সেই গোটেই কৌশলখিনি আমাৰ ছাৰহঁতৰ দৰে বিজ্ঞানী মহলে, এই যি মই ক'লো সৰলীকৃত আৰু মানকৃত, কিন্তু আজিৰ তাৰিখত আপুনি বেছিভাগ পালনীয় প্ৰজাতিৰেই পুনা উৎপাদন সম্ভৱ হৈছে আৰু পালন কৌশল অতি সৰলীকৃতভাৱে ক্ষেত্ৰত বাস্তৱায়িত হৈছে। গতিকে আপুনি আজি কওক, কাৱৈ মাছৰ কথা কওক ছাৰে কৈছে, পাভ মাছৰ কথা কওক ছাৰে কৈছে, শিঙি, মাগুৰ, চিতল, মিছা মাছ, এই সকলোখিনি কিন্তু মাছ আপুনি পালন কৰি, অৰ্থাৎ উৎপাদন কৰি আপুনি আপোনাৰ উপলভ্যতাটো নিশ্চিত কৰাৰ ব্যৱস্থা সম্ভৱ।
1: আৰু এটা বস্তু আমি ক'বই লাগিব এই ক্ষেত্ৰত, যে ধৰক মানে বাকী আমি ভাল পাওঁ বা বেয়া পাওঁ, অন্ধৰ মাছখিনি এটা নিৰ্দিষ্ট হাৰত ইয়াত আহি থকাৰ কাৰণে আমাৰ মাছৰ দামটো, এটা দামটো বহুত বেছি বঢ়া নাই, নহ'লে দামৰ দাম, কাৰণ আমাৰ চাহিদা যথেষ্ট বৃদ্ধি বাঢ়ি আছে বেছি, গতিকে মাছৰ দামটো আকাশলংঘী হ'ল হয় এই যেতিয়া পালন, আমাৰ যিটো পুখুৰীত পালন কৰা মাছৰ কাৰণে আমাৰ মাছৰ দামটো মানে সৰ্বসাধাৰণ ৰাইজে মাছ খাব পৰা এতিয়াও হৈ আছে। হাঁ, কিছুমান মাছ যিবিলাক আমাৰ উৎপাদন নহয়, নদীত খুব কমকৈ পোৱা যায়, সেইটো আৰু বজাৰ আৰু তাৰ চাহিদা আৰু উৎপাদনৰ তাৰতম্যভাৱে তাৰ দামটো অলপ বেছি থাকে।
0: এইখিনি কথাৰ পৰা মই এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ শ্ৰোতাসকল বা মীন পালনৰ বাবে আগ্ৰহী কৃষকসকলৰ বাবে খুবেই যোগাত্মক বাৰ্তা এই কথাখিনি, নহয় জানো? এতিয়া চাহিদাৰ কথা যিহেতু আহিছে, গতিকে মই ডক্টৰ শৰ্মা ডাঙৰীয়া আপোনাক সুধিব খুজিছোঁ, বৰ্তমান সময়ত মাছৰ যিটো উৎপাদন বৃদ্ধি হৈছে বুলি কৈছে, হয়, সেই উৎপাদনেৰে ৰাজ্যখনৰ চাহিদা পূৰণ কৰাটো সম্ভৱনে? এই বিষয়ে মীন বিভাগৰ পৰিকল্পনা কেনেধৰণৰ?
2: চাওক, গোটেই কথাটো এনেধৰণৰ যে অসমৰ মানুহ মৎস্যপ্ৰিয়, আমি মাছ খাই ভাল পাওঁ আৰু মাছ খোৱাৰ প্ৰতি আমাৰ এটা স্বাভাৱিকতে সহজাত আকৰ্ষণ আছে। গতিকে আজিৰ তাৰিখত আমাৰ যিখিনি উৎপাদন হয় সেই উৎপাদনেৰে বছৰেকত আমি জনমুৰি 15 কেজিকৈ মাছ খাব পাৰোঁ। আৰু আমি দেখিছোঁ যে অসমত সাধাৰণতে আজিৰ তাৰিখত ন্যূনতম বছৰেকত 16 কেজিমানকৈ মাছ জনসাধাৰণে খায়। আৰু সেই হিচাপত যদি আমি চাওঁ তেনেহ'লে আমাক বছৰেকত দৰকাৰ হ'ব প্ৰায় 5.79 লাখ মেট্ৰিক, অৰ্থাৎ আমাৰ ঘাটি থাকে 0.25 লাখ মেট্ৰিক টন, ঘাটিটো বৰ বেছি নহয়। কিন্তু আমাৰ লক্ষ্যটো হ'ল যে আমি আগন্তুক সময়ত 2030 চনৰ ভিতৰত এই কথাটো আমি 20 কেজি জনমুৰি ভক্ষণলৈ লৈ যাব লাগিব। আৰু যদি 20 কেজি জনমুৰি ভক্ষণলৈ আমি লৈ যাওঁ, উৎপাদনৰ কথাটো স্বাভাৱিকতে বাঢ়িব লাগিব, উৎপাদন তেতিয়া 7 লাখ মেট্ৰিক টন হ'ব লাগিব। এই গোটেই আপাত দৃষ্টিত যি কথাটো, কাৰণ এটা কথা মনত ৰাখিব, অসমৰ মানুহে যদি সহজলভ্যভাৱে থাউকতে মাছ পায় মাছ খাব, আপুনি যদি আপুনি মই আমাৰ কথাখিনি

0: চিন্তা কৰি চাওঁ যে এই কথাটো আমি অত্যুক্তি কৰা নহ'ব যে আমি আজি য'ত এপিচকে বা এডোখৰকে মাছ খাওঁ, যদি মই তিনিডোখৰ মাছ পাওঁ কিন্তু মই না নকৰিম, মই খাম। গতিকে সেই কথাটো চিন্তা কৰি আমাৰ লক্ষ্যটো হ'ল যে আমি অতি সোনকালে 2030 চনৰ ভিতৰত বছৰেকত আমি 7 লাখ কমেও 7 লাখ মেট্ৰিক টন মৎস্য উৎপাদন কৰিব লাগিব, আৰু তেতিয়া আমাৰ জনমূৰি 20 কেজিকে মৎস্যপক্ষত সম্ভৱ পৰ। আৰু এটা কথা কৈ আমি ভাল পাম যে অসমৰ আমাৰ যিসকল শ্ৰোতা দৰ্শকে অনুষ্ঠানটি উপভোগ কৰি আছে তেওঁলোকক মই ভৰসা ৰাখি ক'ব বিচাৰিছোঁ যে অসমৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব ছাৰ কি কয় মীন পালনৰ কাৰণে অত্যন্ত উপযোগী
1: জলবায়ু
0: হয়। অসমত 1 টকা বিজ্ঞানসন্মত মীন পালনত ব্যয় কৰিলে প্ৰায় 70-80 পইচা লাভ হোৱাৰ থল থাকে, আৰু সেই হৃদয়ংগমটো কৰিবৰ কাৰণে মই আমাৰ শ্ৰোতা বন্ধুসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে অন্তঃকৰণৰে মীন পালনক পেচা হিচাপে গ্ৰহণ কৰক। মীন পালনৰ প্ৰযুক্তি অত্যন্ত সৰল, কিন্তু সকলোখিনি কথা বতৰা এক নিৰ্দিষ্ট বিজ্ঞানসন্মত পৰিক্ৰমাৰ অন্তৰ্গত, আৰু তাৰ কাৰণে মীন বিভাগতো যথেষ্ট পাৰদৰ্শী বিষয়া আছে, আৰু লগতে মীন বিভাগৰ উপৰিও মীন মহাবিদ্যালয় আছে। আমাৰ ভট্টাচাৰ্য ছাৰ যিটো অনুষ্ঠানত আছে, কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠান আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, এই সকলোতে কিন্তু যথেষ্ট পাৰদৰ্শী ব্যক্তি আছে। গতিকে শ্ৰোতা দৰ্শকসকলে যাতে এই পাৰদৰ্শী ব্যক্তিসকলৰ লগত কথা পাতি সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে যাতে মীন পালনত তেওঁলোক জড়িত হয়।
2: উৎপাদন, ভক্ষণ, নিয়োগ, প্ৰশিক্ষণ, এই আটাইকেইটা বিষয় সামৰি বৰ সুন্দৰকৈ আপোনালোকে কৈছে, আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। এতিয়া ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া, অসমত সমন্বিত মীন পালনৰ সম্ভাৱনাৰ বিষয়ে অলপমান আমাক জনাওকচোন।
1: হয়, এইটো বৰ প্ৰয়োজনীয় কথাই আপুনি সুধিছে যে আমাৰ আগৰ পৰাই আমাৰ গাঁৱত, মোৰ নিজৰ গাঁৱতে অকণমান কেইজোপামান তামোল নাৰিকলৰ গছ থাকে, কেইজোপা অলপ কেই ফলৰ গছ কেইডালমান থাকে, পুখুৰী এটা এটা প্ৰত্যেক ঘৰতে মোটামুটি এটাকৈ পুখুৰী আছে, গৰু ছাগলী কেইটামান আছে। এই পদ্ধতিটো আমাৰ আছিলে, এতিয়া কেৱল আমাৰ বিজ্ঞানী মহলত কি কৰিছে যে এইখিনিনো এটা নিৰ্দিষ্ট অনুপাতত মানে একক পানীকালিটো মাটিকালি ধৰক যে 1 হেক্টৰ মাটিকালি আছে বা 1 বিঘা মাটিত কিমানখিনি পানীকালিৰ কাৰণে কিমানখিনি গৰু ছাগলী বা কিমানখিনি কুকুৰা হাঁহ বা গাহৰি সেইখিনি ৰাখিলে এটাৰ যিখিনি ৰৈ যোৱা পেলনীয়া খাদ্য বা তাৰ মলমূত্ৰখিনি পুখুৰীটোত সাৰ বা খাদ্য বা গোবৰ হিচাপে ব্যৱহাৰ কৰি মাছৰ উৎপাদন কেনেকৈ বঢ়াব পাৰি, আৰু যাতে ইটোৰ পেলনীয়া বস্তুখিনি ইটোত পৰিপূৰক দ্ৰব্য হিচাপে ব্যৱহাৰ হয়, তাৰ ফলত একক মাটিকালিৰ ঠাইখিনিত অধিক উৎপাদন হ'ব, অধিক লাভ হয় আৰু তাৰ পৰা কোনো বৰ্জিত পদাৰ্থ নোলায়। সেই ধৰণৰ আমাৰ ইয়াৰ সম্ভাৱনা আমাৰ প্ৰচুৰ আছে। ইতিমধ্যে আগতে এবাৰ কোৱা হৈছে যে আমাৰ ইয়াতে যদিও মাছ পালনৰ বহুতেই হেৰি আছে, সম্ভাৱনা আছে, আমাৰ এটা সমস্যা এটা আছে যে মাছৰ পোনা এতিয়া আমাৰ ইয়াতে যথেষ্ট পৰিমাণ হয়, ডক্টৰ শৰ্মা হয়, কিন্তু মাছৰ খাদ্য এতিয়াও বা যিখিনি ভাল সন্তুলিত খাদ্য যিটো খোৱালে মাছ সোনকালে ডাঙৰ হয় সেইখিনি এতিয়াও বাহিৰৰ পৰা যিখিনি আহে সেইখিনি যথেষ্ট ব্যয় খাদ্য, তাৰ ফলত মানে মীন পালনকৰ যিটো যিমান লাভ হ'ব লাগিছিল লাভৰ পৰিমাণটো এতিয়াও আমাৰ অন্ধবাদী দেশতকৈ আমাৰ প্ৰদেশতকৈ আমাৰ বেছি কিন্তু তথাপি অলপমান কম। গতিকে যেতিয়া আমি এই সমন্বিত মীন পালন কৰিম তাত মাছৰ খাদ্য সাৰ নিদিলেও হয়, কাৰণ তাত যথেষ্ট পৰিমাণে প্ৰাকৃতিক খাদ্য হয়, তাৰ মাছৰ সোৱাদো বেছি ভাল হয়, মাছৰ বেমাৰ আজাৰো এই যে ৰোগ প্ৰতিৰোধী ক্ষমতাও বাঢ়ে, আৰু চবতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে মাছৰ উৎপাদন খৰচটো কমি যায়। সেইকাৰণে আমাৰ পদভূমিত বিশেষকৈ যিবিলাক ক্ষুদ্ৰ আৰু মজলীয়া আমাৰ খেতিয়ক আছে তেওঁলোকৰ কাৰণে সমন্বিত মীন পালন ব্যৱস্থাটো বেছি ফলপ্ৰসূ আৰু বেছি লাভজনক।
2: ডক্টৰ শৰ্মা ডাঙৰীয়া,
0: হয়,
2: সমন্বিত মীন পালনৰ বিষয়ে আমি জানিব পাৰিলোঁ, এতিয়া অসমৰ জনসাধাৰণৰ সমন্বিত মীন পালনৰ প্ৰতি আগ্ৰহ কেনেকুৱা?
0: চাওক, গোটেই কথাটো এনেকুৱা যে ইতিমধ্যে ছাৰে খুব সুন্দৰভাৱে কৈছে যে অসমৰ যদি আপুনি গ্ৰাম্য পটভূমিটো চায় আপোনাৰ কিন্তু ভাৰতবৰ্ষৰ বাকী ৰাজ্যবোৰৰ তুলনাত, বিশেষকৈ আপুনি ৰাজস্থান, মধ্যপ্ৰদেশ বা পাঞ্জাব, হাৰিয়ানা, এই অন্ধ্ৰপ্ৰদেশ, দক্ষিণৰ ৰাজ্যবোৰ কওক, এই ৰাজ্যবোৰৰ তুলনাত কিছু সুকীয়া। আপুনি যদি আপোনাৰ আৰু মোৰ ঘৰখনেই চাব যাওঁ, আমাৰ ঘৰত কিন্তু গাই গৰু আছে, আমাৰ ঘৰত পুখুৰী এটা অৱধাৰিতভাৱে থাকে, আমাৰ ঘৰত হাঁহ কেইজনীমানো আছে, আমি ধান খেতিও কৰোঁ আৰু আমাৰ 2-4ডাল উদ্যান শস্য আছে, বিশেষকৈ তামোল নাৰিকল। এতিয়া কথাটো হৈছে যে আমি এই গোটেই কথাখিনি কেনেকৈ সমন্বয় কৰিম, সমন্বয় এনেকৈ কৰিব লাগিব যাতে এটা কৌশলে আনটোক আপোনাৰ সহায় কৰিব। গতিকে পোনপ্ৰথমে আমাৰ মানুহৰ মাজত এটা

0: সচেতনতাৰ সৃষ্টি কৰিব লাগিব। আৰু সমন্বয় মানে এইটো কথা নহয় যে আপুনি পুখুৰী এটা আছে, পুখুৰীটোৰ ওপৰত আপুনি গাহৰি কেইটামান পুহিলে, আপুনি হাঁহ কেইটামানো পুখুৰীত পেলি দিলে, তাৰ মানে কিন্তু সমন্বয় নহয়। সমন্বয় সেইটোৱে হ'ব য'ত এটাই আনটোক সহায় কৰিব, আৰু দুয়োটা যোগ কৰাৰ ফলত আপোনাৰ তুলনামূলকভাৱে মূলধনী ব্যয় আৰু কষ্ট কমি যাব আৰু সামগ্ৰিক আয় বৃদ্ধি হ'ব। গতিকে ইয়াত প্ৰথম কথাটো হ'ল যে ৰাইজৰ মাজত সজাগ আৰু সচেতনতা। আপোনাক এটা উদাহৰণ দিওঁ যে কেইবছৰমান আগতে, 3-4 বছৰ আগতে আমি বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে আমি সমন্বিতভাৱে ধান আৰু মাছৰ খেতি কৰিছিলোঁ। তাত আমাৰ উদ্দেশ্যটো আছিল যে যিহেতু আমাৰ অসমৰ মূল কৃষি হ'ল ধান খেতি, গতিকে ধান আমি য'ত কৰোঁ ধানত পানী থাকিব, গতিকে তাত আমি কিছু মাছ মেলিম। এতিয়া প্ৰশ্নটো হ'ল আমি কি মাছ মেলিম? আমি এনেকুৱা মাছ মেলিব লাগিব যে যি মাছে হয়তো আপোনাৰ কম গভীৰতাটো বাঢ়ন কৰিব পাৰে, যি মাছে হয়তো সঘনাই উত্তাপটো ল'ব পাৰে, আৰু যি মাছে হয়তো সেই ধাননিডৰাত থকা পোক পৰুৱা পতংগই সকলোখিনি খাই দিব। অৰ্থাৎ এই গোটেই কথাখিনি কিন্তু বিজ্ঞানসন্মত। গতিকে এই কথাখিনি আপুনি কিন্তু বিজ্ঞানী মহল বা পাৰদৰ্শী ব্যক্তিৰ পৰা জানিব লাগিব। আকৌ এই সমন্বিতভাৱে ধান আৰু মাছ কৰাৰ ফলত ধানৰ কাৰণে কোনো আপোনাৰ যি ৰাসায়নিক আপোনাৰ কীটনাশক প্ৰয়োগ কৰা হয় বা বিভিন্ন আপোনাৰ অপতৃণনাশক প্ৰয়োগ কৰা হয় এইবোৰ প্ৰয়োগ কৰিবৰ দৰকাৰ নহয়। আৰু সামগ্ৰিকভাৱে দেখা গ'ল যে যিটো তৃতীয় পক্ষৰ পৰা এটা চূড়ান্ত জৰীপ কৰা হৈছিল তাত দেখা গ'ল যে প্ৰতি হেক্টৰ ধাননি পথাৰত য'ত আগতে 6,000 কেজি ধান পোৱা হৈছিল তাত এই কৌশলটো ৰূপায়ণ কৰাৰ ফলত প্ৰায় 7,500-8,000 কেজি ধান উৎপাদন হ'ল। আৰু মাছ য'ত আগতে, কাৰণ ধাননি পথাৰত সচৰাচৰ কিছু মাছ থাকে, য'ত আগতে 500 কেজি প্ৰতি হেক্টৰত মাছ পাইছিল এতিয়া কিন্তু 2,000 কেজি মাছ পালে। তাৰমানে আপুনি চাওক কৃষকজনৰ সামগ্ৰিক আয়টো বাঢ়ি গ'ল, লগতে কম কষ্টত কৰিব পাৰিলে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই গোটেই কথাখিনি কিন্তু বিজ্ঞানসন্মত দৃষ্টিৰ আওতাৰে পৰিসীমিত।
1: স্বনিয়োজনৰ বাবে মীনপালন আলোচনাটিৰ প্ৰথম ভাগটি শুনিলে। ইয়াত ভাগ ললে গুৱাহাটীৰ কেন্দ্ৰীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মীন বিভাগৰ মীন তথ্য বিষয়া ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে শিখামণি দত্তই। এই আলোচনাটিৰ দ্বিতীয় ভাগটি প্ৰচাৰ কৰা হ'ব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को सम्मान, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত তথা সঠিক সময় ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে কৃষকসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিহেতু মাকৈ খেতি কৰিবৰ কাৰণে দিন চমুচাপি আহিছে, সেয়েহে বতৰ নিৰীক্ষণ কৰি মাটিডোখৰ হাল বাই মৈয়াই মাটিডোখৰ ভালকৈ প্ৰস্তুত কৰি লোৱাৰ ব্যৱস্থা কৰিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজতলিত পেলাইছে, সেইসমূহ বীজতলিত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলিৰ মাটি ভালকৈ শুকাই ল'ব লাগে। তাৰ পাছত বীজতলিৰ মাটি তিয়াই লৈ বগা প্লাষ্টিক দি প্ৰায় 21 দিনমান ঢাকি থ'ব লাগে। ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। এবিঘা মাটিত পুলি ৰুবৰ বাবে বীজতলিত 85 গ্ৰামমান বীজ সিঁচিব লাগে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনমানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কিয়নো এই পৰ্যায়টো ধানৰ থোক গঠন আৰু পৰৱৰ্তী সময়ত ধানৰ উৎপাদন নিৰ্ধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অনুকূল, সেয়েহে কৃষকসকলক বিশেষকৈ পোখা ওলোৱা

0: পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হ'ল। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা কাম আৰম্ভ কৰিব পাৰে। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত এই সপ্তাহৰ ভিতৰতে সিঁচি সম্পূৰ্ণ কৰক। বোকা কৰা মাটিত এই জাতৰ গজালি ওলোৱা বীজ বিঘাই প্ৰতি 8-10 কিলোগ্ৰাম হাৰত সিঁচিব। এই সপ্তাহৰ পৰাই ফুলকবিৰ মধ্যমীয়া জাতৰ বীজ যেনে ইম্প্ৰুভ জাপানীজ, পুছা ছিন্থেটিক, পুছা স্নোবল, মেইন ক্ৰপ পাটনা আদি আৰু ব্ৰকলিৰ মধ্যমীয়া জাতৰ বীজ যেনে গ্ৰীণ স্প্ৰাউটিং মিডিয়াম, কৰ্চেইৰ, এমাৰেল্ড, কৰুণা আদি নিৰ্বাচন কৰি নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, সম্ভৱ হলে দীৰ্ঘ সময় ধৰি ধাননি পানীৰ তলত ডুবি থকাৰ পৰা ৰক্ষা কৰিব। ধানৰ পোখামেলা অৱস্থাত ইউৰিয়া সাৰ প্ৰয়োগ কৰাটো উপযোগী। কৃষকসকলে মৰাপাত গেৰুৱাৰ সময়ত নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব আৰু অপ্ৰয়োজনীয়ভাৱে অধিক সময় ৰেটিং নকৰিব। ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি আদিৰ শীতকালীন খেতিৰ বাবে বীজতলী প্ৰস্তুতিৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে অহা কেইদিনত কৃষকসকলে শীতকালীন বেঙেনা বীজ সিঁচা কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। অনুমোদিত জাতবোৰ হ'ল পুছা পাৰ্পল ক্লাষ্টাৰ, পুছা পাৰ্পল লং, পুছা পাৰ্পল ৰাউণ্ড ইত্যাদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। ডাৱৰমুক্ত বা ফৰকাল বতৰত খেতিয়কসকলক শালি ধানৰ পোখা মেলি থকা অৱস্থাত প্ৰতি বিঘাত 4.5 কিলোগ্ৰাম ইউৰিয়া আৰু প্ৰতি বিঘাত 1.5 কিলোগ্ৰাম ইউৰিয়া মূৰফলীয়া সাৰ হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
2: परम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज से जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এইবাৰ আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 4,000 টকাৰ পৰা 5,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,800 টকাৰ পৰা 5,000 টকা, মিঠালাও 1,500 টকাৰ পৰা 2,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, গাজৰ 8,000 টকাৰ পৰা 9,000 টকা, জলকীয়া 4,000 টকাৰ পৰা 5,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,000 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,400 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, ভেন্দি 4,000 টকাৰ পৰা 5,000 টকা, কচু 3,500 টকাৰ পৰা 4,500 টকা, ফ্ৰেঞ্চ বিন 6,000 টকাৰ পৰা 7,000 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 150 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,000

800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 12,000 টকাৰ পৰা 14,000 টকাৰ ভিতৰত, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,600 টকাৰ পৰা 6,400 টকা, তামোলৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ প্ৰতিটো টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধান প্ৰতি কিলোৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

আজি সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ বিনিমা বুজৰবৰুৱাৰ সংস্কৃত কথিকা অসম প্ৰদেশস্য মুখ্য বৈষ্ণৱাচাৰ্য শুনিবলৈ পাব আজি সন্ধিয়া 7:20

0: ইমান ৰাতি এছ এম এছ কে ৱাই চি আপডেট কৰক, নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? কে ৱাই চি আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল কে ৱাই চি আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। আৰ বি আয়ে কয়,
1: জানি লওক, সতৰ্ক হৈ ৰওক।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নলবাৰী জিলাৰ বানেকুছিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ অসমত সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে IIT গুৱাহাটীৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আহ্বান আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন আৰু মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানক 19-0 গ'লত পৰাস্ত কৰি ভাৰতীয় দলৰ ছেমি ফাইনেলত স্থান নিশ্চিত। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা।

0: আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুছিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে 778 কোটি টকা ব্যয় সাপেক্ষে বানেকুছিৰ 120 বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে 10,000 মেট্ৰিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নিৰ্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত 200 গৰাকী যুৱক যুৱতীক প্ৰত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন 500 গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। কোম্পানীটোত 75% মহিলা কৰ্মচাৰীও নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই কয় যে বৰ্তমান সময়ত এই উদ্যোগটোৰ বাবে 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব আৰু 2030 চনৰ ভিতৰত এই প্ৰয়োজন 70,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা আলু প্ৰথম অৱস্থাত পশ্চিমবংগ আৰু গুজৰাটৰ পৰা অনা হ'ব যদিও পৰৱৰ্তী সময়ত অসমতে প্ৰয়োজনীয় আলু খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: যিটো আলু দি চিপ্ছ হ'ব পাৰে, অৰ্থাৎ এই আলুটো আমি খেতি কৰা আলুতকৈ অকণমান বেলেগ। ইয়াৰ বাবে স্পেচিয়েল বীজৰ ব্যৱহাৰ হয় আৰু স্পেচিয়েল বীজৰ খেতি কৰাৰ পিছত আমি আলু কোনেও দাম কমিল বুলি পেলাই দিব নালাগে। পেপচি কোম্পানীয়ে আমাৰ আলু কিনিব। নলবাৰী, কামৰূপ, অসমত উৎপাদন হোৱা আলুৰে তেওঁলোকে চিপ্ছ বনাই চিপ্ছৰ পেকেট বিভিন্ন স্থানত বিক্ৰী কৰিব। বৰ্তমান তেখেতসকলক 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন আছে আৰু কেইদিনমানৰ ভিতৰতে 2030 চনৰ ভিতৰত তেখেতসকলক 70,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব।
0: বিগত সময়ছোৱাত ৰাজ্যখনত 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত 1,00,000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে। অসমত আৰু অধিক কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰি ৰাজ্যখনক নতুনকৈ সজোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে পেপচিকৰ এই উদ্যোগে ৰাজ্যৰ কৃষক আৰু বজাৰ ব্যৱস্থাৰ মাজত শক্তিশালী সংযোগৰ শুভাৰম্ভণি কৰিলে। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পেপচিকৰ দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰত কটেচাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি IIT গুৱাহাটীত আয়োজিত MC² + ইগনাইট IIT গুৱাহাটী আউটৰিচ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে অসমক গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে আন্তঃগাঁথনি আৰু ঔদ্যোগিকৰণৰ ভেটি সুদৃঢ় কৰাৰ পাছত অসমে এতিয়া উদ্ভাৱন, প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ঔদ্যোগিক জটিলতাসমূহৰ দূৰীকৰণে ৰাজ্যৰ বাবে সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: আজি আমাৰ অইল ইণ্ডিয়া, নুমলীগড় ৰিফাইনেৰী, IIT গুৱাহাটী সকলোৱে লগ লাগি আমাৰ ইয়াত এটা এনাৰ্জি ছেক্টৰৰ ইনকিউবেশ্যন হাব গঢ়ি তোলাৰ চেষ্টা কৰিছে। MC² বুলি এটা কোম্পানী কৰা হৈছে যাৰ উদ্যোগত ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ এক্টিভিটি হ'ব। অসমত NRL, গেছ ক্ৰেকাৰ, অইল ইণ্ডিয়া এওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে এজ এ পাৰ্ট অফ দেয়াৰ ইণ্ডাষ্ট্ৰিয়েল ভেলু চেইন। কিন্তু সেই সমস্যাবিলাকৰ থলুৱা সমাধান নাছিলে, সকলো কথাতে বাহিৰলৈ যাব লাগে। এটা প্ৰচেষ্টা লোৱা হৈছে যাতে আমাৰ থলুৱা ইঞ্জিনিয়াৰ উদ্যোগীসকলে আমাৰ হাইড্ৰ'কাৰ্বন ছেক্টৰত হ'ব পৰা সমস্যাসমূহৰ যাতে থলুৱা সমাধান বিচাৰি উলিয়াব পাৰে, তাৰ এটা ডাঙৰ প্ৰচেষ্টা IIT গুৱাহাটীত আজি আৰম্ভ হৈছে। মই অইল ইণ্ডিয়া আৰু NRLক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছোঁ।
0: ন্যায়াধীশ এনচুম বেমু মুজৈ আৰু হেলেন ডং লিয়ানিয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। নিউ ব্লকত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি।

0: নক পুলক গগৈৰ পৰা।
1: আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত আজি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডিব্ৰুগড় BSC নাৰ্ছিং মহাবিদ্যালয়ত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাই ৰাইজক শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যকো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। আত্মহত্যাৰ দৰে জটিল সামাজিক মনস্তাত্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে মুকলি আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যাৰ প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসা কৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। বৰপেটাৰ জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে ধৰি জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বিষয়া, কৰ্মচাৰী, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, স্বাস্থ্যকৰ্মী আৰু শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে মানসিক চাপত ভোগা ব্যক্তিসকলৰ প্ৰতি সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন, নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা, অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকলৰ উপস্থিতিত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহা আৰু ব্যয় পৰ্যবেক্ষক বাসুকী নাথ ঝা উপস্থিত থাকে। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে হাতত লোৱা প্ৰস্তুতিসমূহ ব্যাখ্যা কৰে। লগতে ভোটগ্ৰহণৰ অন্তত নথি পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰু EVM সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু 10খন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় স্থাপন কৰিবলগীয়া ষ্ট্ৰংৰুম সম্পৰ্কে অৱগত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই সুস্মিতা গোস্বামীক জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত জেৰা কৰে। উল্লেখযোগ্য যে যোৱা দুটা দিনত অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰিছিল। সাক্ষ্য প্ৰদানৰ অন্ত পৰাৰ পাছতে শ্ৰীমতী গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীৰ ন্যায়ৰ বাবে সকলো তথ্য প্ৰমাণ আদালতত প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক আটক কৰিছে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আজি এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতে আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ONGCৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া শ্ৰীপাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰো তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে সৰুপথাৰৰ তেল চুৰি কাণ্ডত এতিয়ালৈকে মহিলাসহ মুঠ 5 লোকক আটক কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত অঞ্চলটোৰ আন কেইবাজনো লোক ইয়াৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই চুৰি তেল পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই কাণ্ডৰ সৈতে জড়িত লোকৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে পশ্চিমবংগতো অভিযান চলাব বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত হোৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে বিশেষ তৎপৰতাৰে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ উদ্যোগত হোৰপোকৰ দৰে আক্ৰান্ত বিভিন্ন এলেকাৰ কৃষিভূমিত কীটনাশক দ্ৰব্য প্ৰয়োগৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক ঔষধো বিতৰণ কৰা হৈছে। চফৰাই কৃষিচক্ৰৰ অন্তৰ্গত খাৰঘৰীয়া দেওঠাই গাঁৱৰ কৃষিভূমিত আজি ড্ৰোনৰ জৰিয়তে কীটনাশক দ্ৰব্য ছটিওৱা হয়। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ তথা ডিব্ৰুগড়ৰ যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ

0: জনা হয়। কৃষি বিজ্ঞানীসকলে অঞ্চলটোত আজি কৃষকসকলক সুৰ পোক নিয়ন্ত্ৰণৰ উপায়সমূহৰ বিষয়ে অৱগত কৰাৰ উপৰি সঠিক আৰু নিৰাপদভাৱে কীটনাশক দ্ৰব্য প্ৰয়োগৰ সন্দৰ্ভতো পৰামৰ্শ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তিৰাণী ডেকাই।
1: মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ সমন্বিত পৰিকল্পনা আৰু তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়। সভাত চাহ বাগিচা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন আৰু ৰক্তল্পতাগ্ৰস্ত শিশু চিনাক্তকৰণৰ ব্যৱস্থা ল'বলৈ যৌথ স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ক নিৰ্দেশ দিয়া হয়। তদুপৰি বিদ্যালয়সমূহত পোষণ চেম্পিয়ন বাছনি আৰু পুষ্টি সজাগতা কাৰ্যসূচী ৰূপায়ণৰ বাবে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ক দায়িত্ব অৰ্পণ কৰা হয়। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক পানী পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি সজাগতা অভিযান আৰু বিশুদ্ধ খোৱা পানীৰ যোগান নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। ডাক বিভাগক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু সুকন্যা সমৃদ্ধি যোজনাৰ বিষয়ে সজাগতা বৃদ্ধি তথা মাতৃ আৰু কন্যা শিশুৰ কল্যাণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে সমন্বয় বৃদ্ধিৰ আহ্বান জনোৱা হয়। দৰং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি বিয়লি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাইজৰ দল ফৰাম ফৰ ছ'চিয়েল হাৰ্মনীৰ লগতে কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ স্থানত কাছাৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। গুৱাহাটী মহানগৰৰ গড়চুক আৰক্ষীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত আজি অসম সচিবালয়ৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত বিষয়াগৰাকীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ আশ্বাস দি তিনিজন লোকৰ পৰা 45 লাখ টকা উৎকোচ লৈছিল। এই বিষয়ে ভুক্তভোগী লোককেইজনে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে। চীনৰ মকিত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক 19-0 ধূলিচ্ছা কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনৰ এই অন্যতম বৃহৎ জয় সাব্যস্ত কৰে। ভাৰতে 19টা গ'ল, 18টা পেনাল্টি কৰ্ণাৰ আৰু 1টা পেনাল্টি ষ্ট্ৰক লাভ কৰাৰ বিপৰীতে পাকিস্তানে 1টাও গ'ল, কৰ্ণাৰ অথবা পেনাল্টি ষ্ট্ৰক লাভ কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ পূজা মালিকে 3টা গ'লেৰে হেট্ৰিক অৰ্জন কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্তী পৰ্যায়ত কোৰিয়া আৰু মালয়েছিয়াৰ মাজত শনিবাৰে হ'বলগীয়া ছেমি ফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে জুনিয়ৰ হকী এছিয়া কাপত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নলবাৰী জিলাৰ বানেকুচিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অসমক সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে IIT গুৱাহাটীৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আহ্বান। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন। আৰু মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানক 19-0 পৰাস্ত কৰি ভাৰতীয় দলৰ ছেমি ফাইনেলত স্থান নিশ্চিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ

পদৰ সংখ্যা 1000, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100, প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটী, অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। এতিয়া শুনক দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত এটি বৃন্দগান।

0: দ্বিজেন্দ্ৰমোহন শৰ্মা ৰচিত সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতেই অৰ্থাৎ 7:10 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ভাৰতে সুৰক্ষিত, শান্তিপূৰ্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নক সমৰ্থন কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপাদ য়েছো নাইকে আজি নতুন দিল্লীত ক্ষুদ্ৰ জনশক্তি প্ৰকল্পৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু চীনত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 19-0 পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইন, আলোচনা আৰু বহুপাক্ষিক সহযোগিতাৰ ওপৰত আধাৰিত সুৰক্ষিত, শান্তিপূৰ্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নত সমৰ্থন কৰে। পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে হ্ৰস্বম্যাদী লাভালাভৰ বাবে অধিক উৎক্ষেপণ কৰাৰ সলনি বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে ভাৰতৰ দৰে বসুধৈৱ কুটুম্বকম মন্ত্ৰক সাৰথি কৰি এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যত আৰু এটা আত্মাৰ বাবে এতিয়া সকলোৱে কাম কৰা উচিত। ভাৰতৰ মহাকাশ যাত্ৰাই এই আদৰ্শকে প্ৰতিফলিত কৰিছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। যুগ যুগ ধৰি মহাকাশে

0: আমাৰ কল্পনা শক্তিক অনুপ্ৰাণিত কৰিছিল আৰু আজি ই পৃথিৱীৰ জলবায়ু আৰু শস্যৰ পৰা আৰম্ভ কৰি সাগৰ মহাসাগৰলৈকে জীৱন গঢ় দিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দেশৰ মহাকাশ যাত্ৰাৰ চমকপ্ৰদ সাফল্যৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে চন্দ্ৰযান তিনিয়ে ভাৰতক চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে আদিত্য এলৱানে সূৰ্যৰ নতুন তথ্য উন্মোচিত কৰা বুলিও তেওঁ প্ৰকাশ কৰে।
1: Chandrayaan-3 made India the first nation to land near the lunar South Pole. Aditya L1 is unlocking the secrets of the sun. Last year, an Indian visited the International Space Station. Looking ahead, we aim to establish an Indian space station by 2035 and send an Indian to the moon by 2040. In all these efforts, our guiding principle has been clear that benefits must reach all humanity. Alongside ISRO, India's private space sector is also surging in a big way. The energy of enterprise is joining the excellence of ISRO.
0: যোৱা বছৰ এগৰাকী ভাৰতীয় মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2035 চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপন কৰি 2040 চনৰ ভিতৰত এজন ভাৰতীয় চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লক্ষ্য আগত ৰাখি ভাৰতে কাম কৰি আছে। মহাকাশ যাত্ৰাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইছৰোই নিজৰ উৎকৃষ্ট আৰু খৰচ বহনক্ষম অভিযানৰ বাবে সকলোৰে প্ৰশংসা লাভ কৰিছে। তেওঁ কয় যে ইয়াৰ সামৰ্থ্যই কৃষক, মাছমৰীয়া, বতৰৰ আগজাননী, দুৰ্যোগ ব্যৱস্থাপনা আদিত বিশেষভাৱে সহায় কৰিছে। 34খন দেশৰ 430টাতকৈও অধিক উপগ্ৰহ ভাৰতীয় ৰকেটৰ মাধ্যমেৰে মহাকাশলৈ যাত্ৰা কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। ইছৰোৰ প্ৰযুক্তি আৰু অংশীদাৰিত্বই কেৱল ভাৰতকে নহয় সমগ্ৰ বিশ্বকে সেৱা আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ ভাৰতীয় বিজ্ঞানী, অভিযন্তা আৰু কাৰিকৰীবিদসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়। ইছৰোৰ সফলতাই মহাকাশ ভ্ৰমণকাৰী ৰাষ্ট্ৰৰ মাজত ভাৰতক গৌৰৱময় স্থান দিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে আজি ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি জিনপিঙে চলিত মাহৰ 12 আৰু 13 তাৰিখত অষ্টাদশ ব্ৰিক্ছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব। বিশ্বৰ অস্থিৰ পৰিস্থিতি, পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ মাজতে এই ভ্ৰমণ ব্ৰিক্ছ সহযোগিতাৰ বাবে উচ্চ পৰ্যায়ৰ কূটনৈতিক যোগাযোগ হ'ব বুলি আশা কৰা হৈছে। প্ৰায় 7 বছৰৰ পাছত এয়াই হ'ব শ্বি জিনপিঙৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে যোৱা মাহত বেইজিঙত সীমান্তত শান্তি আৰু দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে বিস্তৃত আলোচনাত মিলিত হৈছিল। উল্লেখযোগ্য যে ভাৰত বৰ্তমান ব্ৰিক্ছৰ অধ্যক্ষ আৰু অহা শনিবাৰ আৰু দেওবাৰে নতুন দিল্লীত অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে এইবাৰৰ ব্ৰিক্ছ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। এই বিষয়বস্তুৱে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ মানৱতা প্ৰথম মনোভাৱত শিপাই থকা কল্যাণমূলক দৃষ্টিভংগীক প্ৰতিফলিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নতুন আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছ' নাইকে আজি দুৰ্গম অঞ্চলৰ লগতে স্থিতিস্থাপক শক্তিৰ বিকল্প প্ৰদানৰ বাবে ক্ষুদ্ৰ জলশক্তি প্ৰকল্পৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। চলিত বৰ্ষৰ 2 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ভাৰত নবীকৰণযোগ্য শীৰ্ষ সন্মিলন আৰু বাণিজ্য মেলাৰ পূৰ্বাৱলোকন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এই কথা কয়। শ্ৰীনাইকে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ স্বচ্ছ শক্তি যাত্ৰাৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে। মন্ত্ৰীগৰাকীয়ে কয় যে 2026-27 চনৰ পৰা 2030-31 চনলৈকে প্ৰস্তাৱিত ক্ষুদ্ৰ জলবিদ্যুৎ উন্নয়ন আঁচনিৰ বাবে 2584 কোটি টকাতকৈ অধিক ব্যয়ৰ প্ৰকল্প নিৰ্ধাৰণ কৰা হৈছে, যাৰ আনুমানিক লক্ষ্য 1500 মেগাৱাট। তেওঁ কয় যে দেশৰ বিশাল ভূখণ্ডত বিয়পি পৰা ক্ষুদ্ৰ জলসম্পদৰ পুনৰ মূল্যায়নৰ প্ৰয়োজনীয়তা আছে আৰু শেহতীয়া বৈজ্ঞানিক পদ্ধতি তথা সঁজুলিৰে এই মূল্যায়ন কৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপৰাষ্ট্ৰপতি ভৱনত লোকহিতৈষী ৰহিম আগা খানক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত পানী, অনাময়, মহিলা আত্মসহায়ক গোট, শিক্ষা, সামূহিক উন্নয়ন আৰু পূব আফ্ৰিকা তথা আফগানিস্তানত তেওঁ কৰি থকা কামবোৰৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিয়ে কয় যে তেওঁলোকে ভাৰত আৰু আগা খান উন্নয়ন নেটৱৰ্কৰ মাজত ক্ৰীড়া আৰু শিক্ষাৰ দৰে খণ্ডক

0: শক্তিশালী কৰাৰ বাবে বিভিন্ন আলোচনা কৰে। দুয়োগৰাকী নেতাই উগ্ৰপন্থী সমস্যা নিৰ্মূলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে শান্তি আৰু সম্প্ৰীতিৰ মাজেৰেহে সমাজত উন্নয়ন সাধন কৰিব পাৰি। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰিছে। ডঃ সিঙে আজি নতুন দিল্লীত ইমাৰ্জিং ছায়েন্স, টেকনলজি এণ্ড ইনোভেশ্যন কনক্লেভ 2026ৰ পূৰ্বাৱলোকন অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেওঁ কয় যে এই অনুষ্ঠানে ষ্টাৰ্টআপ, বিজ্ঞানী, উদ্যোগী আৰু নীতি নিৰ্ধাৰককে ধৰি বিভিন্ন অংশীদাৰক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব। আজিৰ বিজ্ঞান কেৱল বিজ্ঞানীৰ মাজতে আবদ্ধ থাকিব নোৱাৰে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৈজ্ঞানিক গৱেষণা সফল, বহনক্ষম আৰু বাণিজ্যিকভাৱে সম্ভৱপৰ কৰি তুলিবলৈ যোগাযোগ পৰিচালনা আৰু বজাৰ ব্যৱস্থাও সমানেই গুৰুত্বপূৰ্ণ। তিনিদিনীয়া এই সন্মিলন চলিত মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে 4খন অতিৰিক্ত বিশেষ ৰেলৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। 04008 আৰু 04007 নম্বৰৰ আনন্দ বিহাৰ যোগবনী উৎসৱ বিশেষ এক্সপ্ৰেছ ৰেলগাড়ীখন 10 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ 5 বাৰকৈ অহা যোৱা কৰিব। 08047 আৰু 08048 নম্বৰৰ সন্ত্ৰাগাজি জংচন নাহৰলগুন বিশেষ ৰেলগাড়ীখনৰ যাত্ৰা 11ৰ পৰা 26 ছেপ্টেম্বৰলৈ 6 বাৰ সম্প্ৰসাৰিত কৰা হৈছে। চীনৰ মক্কিত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক 19-0 পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনৰ এই অন্যতম বৃহৎ জয় সাব্যস্ত কৰে। ভাৰতে 19টা গ'ল, 18টা পেনাল্টি কৰ্ণাৰ আৰু 1টা পেনাল্টি ষ্ট্ৰক লাভ কৰাৰ বিপৰীতে পাকিস্তানে 1টাও গ'ল, কৰ্ণাৰ অথবা পেনাল্টি ষ্ট্ৰক লাভ কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ পূজা মালিকে 3টা গ'লেৰে হেট্ৰিক অৰ্জন কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্তী পৰ্যায়ত কোৰিয়া আৰু মালয়েছিয়াৰ মাজত শনিবাৰে হ'বলগীয়া ছেমি ফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে জুনিয়ৰ হকী এছিয়া কাপত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতে সুৰক্ষিত, শান্তিপূৰ্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নত সমৰ্থন কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছ নাইকে আজি নতুন দিল্লীত ক্ষুদ্ৰ জলশক্তি প্ৰকল্পৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু চীনত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 19-0 পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ বিনিমা বুজৰবৰুৱাৰ সংস্কৃত কথিকা। অসম প্ৰদেশস্য প্ৰমুখ বৈষ্ণৱাচাৰ্যাঃ।
2: অসম প্ৰদেশে বৈষ্ণৱ মতাদৰ্শস্য প্ৰসাৰণে প্ৰচাৰণে চ আচাৰ্যাণাম অথবা ধৰ্মগুৰুণাম অৱদানম উল্লেখনীয়ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱঃ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱঃ তথা তয়োঃ কেচন অনুগামিনঃ অস্মিন ক্ষেত্রে মহতিং ভূমিকাং গৃহীতবন্তঃ। বিষ্ণুভক্তানাং কৃতে আচার্যস্য যত প্রয়োজনম তত্তু শ্রীমন্ত শঙ্করদেবেন তদীয়ে ভক্তিরত্নাকর নামকে গ্রন্থে নিভালিতমস্তি। যথা তস্মাৎ গুরুং প্রপদ্যেত জিজ্ঞাসুহ শ্রেয় উত্তমম ইতি। যদ্যপি প্রাকশঙ্করী যুগেপি বিষ্ণুভক্তেঃ প্রাধান্যমাসীত তথাপি অসমপ্রদেশস্য সর্বাসু দিক্ষু বৈষ্ণবমত প্রচারণেন যেন একম অনবদ্যং জাগরণম আনীতম স এব সর্বজনপূজ্যঃ সর্বগুণাকরঃ মহাপুরুষঃ শ্রীমন্ত শঙ্করদেবঃ। তেন প্রবর্তিতঃ নববৈষ্ণবধর্মঃ একশরণঃ।

পূবালীৰ সুৰত ইমান পৰে শ্ৰোতাসকলে কেইটিমান কাৰ্বি গীত শুনিলে, বলৰাম তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠত। মিডিয়ামৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী ময়ূৰী দত্ত। শিল্পীৰ কণ্ঠত প্ৰথমে কেশৱ দত্ত ৰচিত এটি গীত।

কাইলৈ নিশা 9:30 বজাত যোৱা 8 ছেপ্টেম্বৰত তেজপুৰ জিলা পুথিভঁৰালত আয়োজিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই নিবেদন কৰা সংগীতালেখ্য গাম তোমাৰেই গান, আলেখ্যখনিৰ ৰচনা তপন দত্তৰ, বিৱৰণী ঋতুপৰ্ণ দাসৰ। শুনিবলৈ পাব কাইলৈ নিশা 9:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশা 8 বজাৰ মুখ্য বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বাণীকুছিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপচিকোৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি IIT গুৱাহাটীত আয়োজিত MC² প্লাছ ইগনাইট IIT গুৱাহাটী আউটৰিচৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকলৰ উপস্থিতিত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উপলক্ষে আজি অসমৰো বিভিন্ন স্থানত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰৰ গড়চুক আৰক্ষীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত আজি অসম সচিবালয়ৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক আটক কৰিছে। আৰু চীনৰ মকিত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক 19-0 গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

0: এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
1: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছোঁ জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগসমূহৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক প্ৰকাশ চন্দ্ৰ শৰ্মা আৰু সেই একে বিশ্ববিদ্যালয়ৰে ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক মৌচুমী গাংগুলীক। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ।
3: নমস্কাৰ।
1: আমি শুনি আছোঁ যে পৃথিৱীৰ জলবায়ু সামগ্ৰিকভাৱে পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তন বিজ্ঞানসন্মতভাৱে জুখিব পাৰি নেকি? আমি কেনেকৈ গম পাইছোঁ যে পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন হৈছে? মৌচুমী গাংগুলী, আপুনি কি কয়?
3: হয়, আমি চবেই এটা কথা জানো যে জলবায়ু পৰিৱৰ্তন বুলি ক'লে দীৰ্ঘ সময় ধৰি কোনো এটা অঞ্চলৰ তাপমাত্ৰা, বৰষুণৰ পৰিমাণ আৰু অন্যান্য বতৰ সম্পৰ্কীয় পৰিস্থিতিৰ পৰিৱৰ্তন হোৱাটোক বুজায়।
1: হয়,
3: আৰু এই পৰিৱৰ্তনৰ মুখ্য কাৰণটো অৱশ্যে মানৱীয় কাৰ্যকলাপ, বিশেষকৈ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ মাত্ৰা বৃদ্ধি। কিন্তু যিটো আপুনি সুধিলে যে জলবায়ু পৰিৱৰ্তনৰ এই পৰিঘটনাটো কেনেকৈ জুখিব পাৰি, মই সেই বিষয়ে এটা কথা কওঁ, মানে তাৰ ইতিহাসটো কৈছোঁ। এই পৰিঘটনাটো যিটোৰ ভয়াৱহতা আজি সমগ্ৰ বিশ্বই উপলব্ধি কৰিছে, এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল এজন অতি কম পৰিচিত এজন অপেচাদাৰ বিজ্ঞানীয়ে। তেখেতৰ নাম আছিল গাই কেলেণ্ডাৰ আৰু তেওঁ এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল 1938 চনত। তেখেতে সেই 1938 চনতে পৃথিৱীৰ বিভিন্ন ঠাইৰ 147টা বতৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা প্ৰাপ্ত তথ্য সংগ্ৰহ কৰি তেওঁ বিশ্লেষণ কৰিছিল। কৰি তেওঁ পোন প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিল যে উদ্যোগসমূহৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইড গেছে 50 বছৰত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় 0.3°C বৃদ্ধি কৰিছিল। এইটোৰ লগতে মই আৰু এজনৰ কথা কওঁ, 1967 চনত বিজ্ঞানী এজন, তেওঁৰ নাম আছিলে চুকুৰো মানাবে আৰু তেখেতৰ লগত ৰিচাৰ্ড ৱেডাৰেল্ড, তেওঁলোকে পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ এটা কম্পিউটাৰ মডেল প্ৰস্তুত কৰি উলিয়াইছিল।
1: হয়,
3: আৰু তেওঁলোকে অনুমান কৰিছিল যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ যদি দুগুণ বৃদ্ধি পায় তেতিয়াহ'লে উষ্ণতা সামগ্ৰিকভাৱে পৃথিৱীত 2°C বৃদ্ধি পাব। গতিকে পৃথিৱীৰ জলবায়ুৰ দৰে জটিল ব্যৱস্থা বুজিবলৈ তেওঁ যিটো কাম কৰিছিলে তাৰ ফলশ্ৰুতিস্বৰূপে তেখেতক 2021 চনত নোবেল
1: পুৰস্কাৰ দিয়া
3: হৈছিল। আৰু এজনৰ কথাও এইখিনিতে মই ক'ব লাগিব, তেওঁৰ নাম হৈছে চাৰ্লছ ডেভিড কিলিং। তেওঁ বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণৰ লগত উষ্ণতা বৃদ্ধিৰ এটি লেখ প্ৰস্তুত কৰিছিল আৰু এই লেখটো বিখ্যাত, এই লেখটো কিলিং কাৰ্ভ বুলি জনা যায়। গতিকে আমি তেনেকৈ বিজ্ঞানসন্মতভাৱে,
1: মানে আমি
3: কিলিং কাৰ্ভৰ পৰা,
1: আমি বিজ্ঞানসন্মত
3: কম্পিউটাৰ মডেলৰ কথা
1: হয় হয়,
3: তাৰ পৰা আমি গোলকীয় উষ্ণতা বৃদ্ধি সম্পৰ্কীয় তথ্যটো পাওঁ আৰু ভৱিষ্যতে এই গতিত যদি আমাৰ কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈ থাকে বায়ুমণ্ডলত তেতিয়াহ'লে অনাগত দিনত পৃথিৱীৰ তাপমাত্ৰা কিমান হৈ যাব পাৰে কম্পিউটাৰ মডেলৰ পৰা সেইটো পূৰ্বানুমান কৰিব পাৰি।
1: হয়, মই এবাৰ অধ্যাপক প্ৰকাশ চন্দ্ৰ শৰ্মাক সুধিছোঁ, জলবায়ু পৰিৱৰ্তনৰ যিটো পৰিঘটনা সেইটো মৌচুমী গাংগুলী তেখেতে ক'লে যে এইটো উদ্যোগৰ পৰা সৃষ্টি হৈছে যিমানখিনি নহওক, আপুনি কি কয়, মানে এইটো সমস্ত মানৱ সৃষ্ট হয়?
4: আচলতে জলবায়ু পৰিৱৰ্তন প্ৰাকৃতিকভাৱেও হয়,
1: হয়
4: মানৱ কাৰ্য সম্ভৱতঃ হয়েই। জলবায়ু কাৰণৰ পৰিৱৰ্তনৰ কাৰণেই আমি আচলতে আজি এই মাতৃ পৃথিৱী পাইছোঁ। আদিম পৃথিৱীখন জীৱৰ বাসোপযোগীয়েই নাছিল। আমি যাক মাতৃ পৃথিৱী বা পৃথিৱী মাতৃ, মাডাৰ আৰ্থ বুলি কওঁ, এটা সময়ত এই পৃথিৱীখন এক খঙাল পৃথিৱী, থাণ্ডাৰ আৰ্থ বা এংগ্ৰী আৰ্থ আছিল। সেই সময়ৰ উত্তপ্ত পৃথিৱীত বিজুলী, বজ্ৰপাত, উল্কাপাত, আগ্নেয়গিৰি, ভূমিকম্প আদিৰ সঘনাই হোৱা

0: গোটেই পৃথিৱীক জীৱৰ বাসোপযোগী কৰি ৰখা নাছিল।
1: হয়,
0: লাহে লাহে সেই খঙাল পৃথিৱী শীতল পৃথিৱীলৈ পৰিৱৰ্তিত হ'ল। পৃথিৱীত জীৱৰ উৎপত্তি হ'ল প্ৰথমে পানীত আৰু পিছলৈ অজন স্তৰসহ বায়ুমণ্ডল গঠন হোৱাৰ পৃথিৱীৰ স্থলভাগত। পৃথিৱী জীৱৰ বাসোপযোগী হ'ল তেতিয়াহে। এই প্ৰাকৃতিকভাৱে হোৱা জলবায়ুৰ পৰিৱৰ্তনৰ এইটো এটা সুফল। প্ৰাকৃতিক পৰিৱেশন ডেফিনেটলি নিশ্চয়কৈ এইটো লেহেমীয়া, কিন্তু ই মানৱ হস্তক্ষেপ বৰ্জিত। কিন্তু বৰ্তমান জলবায়ুৰ পৰিৱৰ্তন দ্ৰুতভাৱে হৈ আছে, এইবোৰ মানৱ কাৰ্যৰ প্ৰতিফল। মানুহে প্ৰকৃতিক বা পৃথিৱীক দ্ৰুত হাৰত শোষণ কৰি আছে আৰু তাৰ ফলতে দ্ৰুত হাৰত পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে। বৰ্তমান দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনৰ বেছিখিনি ফলেই মানৱ জীৱনৰ বা প্ৰাণীকুলৰ প্ৰতিকূলে আগবাঢ়িছে। পুনঃ সংঘটিত হোৱা বতৰৰ ভয়ানক পৰিণামেই এই জলবায়ু পৰিৱৰ্তনৰ সূচক। অকস্মাত হোৱা বানপানী, ফ্লাছ ফ্লাড বুলি যাক কওঁ, অতিশয় খৰাং, অতি উচ্চ বা অতি নিম্ন উচ্চতা উষ্ণতা ইত্যাদি এই জলবায়ু পৰিৱৰ্তনৰ এটা সহজ সূচক।

0: জীৱনৰ বা প্ৰাণীকুলৰ প্ৰতিকূলে আগবাঢ়িছে। পুনৰ পুনৰ সংঘটিত হোৱা বতৰৰ ভয়ানক পৰিণামেই এই জলবায়ু পৰিৱৰ্তনৰ সূচক। অকস্মাত হোৱা বানপানী, ফ্লাছ ফ্লাড বুলি যাক কওঁ, অতিশয় খৰাং, অতি উচ্চ বা অতি নিম্ন উচ্চতা উষ্ণতা ইত্যাদি এই জলবায়ু পৰিৱৰ্তনৰ এটা সহজ সূচক।
1: জলবায়ু পৰিৱৰ্তনৰ ফলত এইবোৰ আমি ভুগিবলগীয়া হৈছে। হয়, জলবায়ু পৰিৱৰ্তনৰ ফলত সাম্প্ৰতিক কালত আমি কি কি বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ আৰু ভৱিষ্যতেও কি কি প্ৰত্যাহ্বান আহিব পাৰে সেই বিষয়ে মৌচুমী গাংগুলী আপুনি অকণমান ক'ব নেকি?
2: হয়, সাম্প্ৰতিক কালত জলবায়ু পৰিৱৰ্তনৰ ফলত আমি সঘনাই বানপানীৰ বিভীষিকা দেখা পাইছোঁ।
1: হয়,
2: নেপালত ঘটি যোৱা দুৰ্যোগৰ তাৰ প্ৰকৃত কাৰণটো আছিল হিমবাহৰ স্খলন।
1: হয়,
2: প্ৰায় 5,200 মিটাৰ উচ্চতাত থকা নেপাল চীন সীমান্ত থকা মানে হিমবাহৰ তলত এই উষ্ণতা বৃদ্ধিৰ ফলত বৰফ গলি পানী জমা হৈছিল।
1: হয়,
2: আৰু তাৰ ফলত মানে এই হিমবাহক এটা বৃহৎ অংশ পিছলি পৰি গৈছিল, পৰি ভাঙি গৈছিল,
1: বৰফখিনি
2: ভাঙি হিমবাহৰ এটা ডাঙৰ অংশ পিছলি ভাঙি গৈছিল। গতিকে এইটোতো উষ্ণতা বৃদ্ধিৰ ফলতে প্ৰত্যক্ষভাৱে জড়িত। আৰু বিজ্ঞানীসকলৰ মতে আমাৰ হিমালয় অঞ্চলত উষ্ণতা বৃদ্ধিৰ হাৰ কিন্তু পৃথিৱীৰ গড় হাৰতকৈ প্ৰায় 50% বেছি।
1: গতিকে বাঢ়ি আছে।
2: হয় হয়, হিমালয় অঞ্চলত কিন্তু তাপমাত্ৰা বেছিকৈ বৃদ্ধি পাইছে পৃথিৱীৰ আন অঞ্চলতকৈ। সেইকাৰণে হিমালয়ৰ পাদদেশত থকা যিখিনি দেশ আছে সেইখিনি দেশৰ কাৰণে ভাবুকি কঢ়িয়াই আনিছে এই উষ্ণতা বৃদ্ধিয়ে। গতিকে সেইটো এটা আছে। তাৰ ফলত আৰু আমি এটা কথা শুনিছোঁ যিটোক আমি GLOF বুলি কওঁ, অৰ্থাৎ গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড, অৰ্থাৎ হিমবাহৰ পৰা যিখিনি হ্ৰদ সৃষ্টি হৈছে সেই হ্ৰদবিলাক ভাঙি যাব পাৰে। গতিকে তেনেকুৱা যদি ভাঙিবলৈ লয় তেতিয়াহ'লে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু ইয়াৰ বাহিৰেও সাম্প্ৰতিক বিপৰ্যয় যিহেতু আপুনি সুধিলে, ধুমুহা, কানাডা আৰু আমেৰিকাত সঘনাই দেখা পোৱা যিটো ফৰেষ্ট ফায়াৰ বা বন জুই, আৰু ডাৱৰ বিস্ফোৰণ, আৰু আপোনালোকে গমেই পাইছে, আমি চবে গম পাওঁ, ইউৰোপ মহাদেশত অত্যধিক পৰিমাণে উষ্ণতা বৃদ্ধি হৈছে।
1: হয়,
2: উত্তৰাখণ্ডত সাংঘাতিক বানপানী হৈ গৈছে কেইবাবাৰো। এইবিলাক বিপৰ্যয়ৰ মূল কাৰণ হৈছে উষ্ণায়ন। তাৰ বাহিৰেও এই উষ্ণতা বৃদ্ধিয়ে এফালে যেনেকৈ মানে ডাৱৰ বিস্ফোৰণ বা অতিবৃষ্টিৰ সূচনা কৰিছে, আন এফালে আকৌ কেতিয়াবা অনাবৃষ্টি বা খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। দুয়োটা হৈ যাব পাৰে। আৰু শুনিবলৈ আচৰিত লাগিলেও মই এটা কথা কওঁ, কিছুমান ঠাইত শীতৰ তীব্ৰতাও বাঢ়ি যাব পাৰে আৰু সেইটোৰ কাৰণ কিন্তু গোলকীয় উষ্ণতা বৃদ্ধি। সেইটো মানে সহজে সেই দুটা ঘটনা যে কানেক্টেড, অৰ্থাৎ তাত যে মাজত এটা সম্পৰ্ক আছে আমি বুজি নাপাওঁ।
1: কিন্তু এফালে উষ্ণতা বৃদ্ধি হৈছে, এফালে আকৌ শীত নামিছে।
2: শীত নামিছে, তাৰ কাৰণ কি? মৰু অঞ্চলৰ পৰা বতাহটো বলি আহে, তাতে যিহেতু বৰফ গলিবলৈ ধৰিছে গতিকে বায়ুমণ্ডলত এটা প্ৰভাৱ দেখা পৰিছে। গতিকে তাৰ সেইফালৰ পৰা চেঁচা বতাহ আহিছে, কিছুমান জেগাত আগতকৈ ঠাণ্ডা অনুভূত হৈছে, আকস্মিকভাৱে কিছুমান জেগাত তুষাৰপাত হৈছে। প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই সকলো বিপৰ্যয়ৰ কাৰণে কিন্তু গোলকীয় হয়,
1: গোলকীয়
2: উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন বুলিয়ে আমি কওঁ। মানে গোলকীয় উষ্ণতা বৃদ্ধি বুলি ক'লে কেৱল উষ্ণতা বৃদ্ধি বুজাওঁ, হয়নে? আৰু মই যদি কওঁ যে জলবায়ু পৰিৱৰ্তন, তেতিয়াহ'লে গোটেইকেইটা কথা সামৰি লোৱা হ'ল। অৰ্থাৎ উষ্ণতা বৃদ্ধিও হৈছে, ক'ৰবাত উষ্ণতা কমি গৈছে, ক'ৰবাত বৰষুণ হোৱা নাই,
1: ক'ৰবাত হৈছে,
2: ক'ৰবাত হৈছে, যিখিনি আশা কৰা যায় তাতকৈ বহুত বেছি
1: অতিবৃষ্টি হৈছে,
2: অতিবৃষ্টি হৈছে। সেই গোটেইখিনি বিপৰ্যয় আচলতে আমাৰ এই জলবায়ু পৰিৱৰ্তনৰ কথাই বুজায় আৰু মনত পেলাই দিয়ে। তাৰ যে কি ভয়ানক এটা হেৰি ৰূপ এটা দেখা গৈছে বা আগন্তুক দিনত আৰু কি প্ৰত্যাহ্বান আহিব পাৰে সেইটো আমাক সজাগ কৰাই দিয়ে।
1: হয়, গোলকীয় উষ্ণতা বৃদ্ধি সম্পৰ্কীয় কেনেধৰণৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ, এই তথ্যবোৰ আপুনি অলপ আমাক জনাব নেকি শ্ৰোতাসকলক? অধ্যাপক প্ৰভাষ চন্দ্ৰ শৰ্মাক সুধিছোঁ।
0: হয়, মানে বৈজ্ঞানিক পদ্ধতিৰে বৰ্তমানলৈ জ্ঞাত পৃথিৱী পৃষ্ঠৰ উষ্ণতাৰ ইতিহাস হ'ল 176 বছৰৰ। 1850 ইংৰাজী চনৰ পৰা বৰ্তমানলৈ এই তথ্য NOAA অৰ্থাৎ নেশ্যনেল অচেনিক এণ্ড এটমছফেয়াৰিক এডমিনিষ্ট্ৰেশ্যন আৰু NASA NASA অৰ্থাৎ নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, তেওঁলোকে এই তথ্যক স্বীকৃতি দিছে। এই সময়খিনিক আকৌ মানে দুটা পৰ্যায়ত ভাগ কৰা হৈছে, প্ৰাগ

0: ঔদ্যোগিক আৰু উদ্যোগ পৰৱৰ্তী সময়।
1: হয়,
0: এই ক্ষেত্ৰত হ'ল কি, 19 শতিকাৰ শেষলৈকে সেই সময়লৈকে প্ৰাক ঔদ্যোগিক কাল বুলিয়ে গ্ৰহণ কৰা যায়। প্ৰাক ঔদ্যোগিক কালৰ 1881 বৰ্ষৰ পৰা প্ৰতি দশকত পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতা বাঢ়িছিল 0.08°C।
1: হয় হয়।
0: আৰু 1900 চনলৈ পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতা হৈছিল গৈ 13.70°C।
1: হয়।
0: তাৰ পাছত কিন্তু এটা ডাঙৰ পৰিৱৰ্তন আহিল 1981 চনৰ পৰা। তাৰ পিছৰ দশকবোৰত এই গড় উষ্ণতা বৃদ্ধিৰ হাৰ হ'ল গৈ 0.18°C। ভালেখিনি, অৰ্থাৎ পূৰ্বৰ যি 100 বছৰৰ প্ৰতি দশকৰ যিটো বৃদ্ধিৰ হাৰ আছিল, সেই বৃদ্ধিৰ হাৰৰ দুগুণতকৈ বেছি।
1: এইটো আপুনি কিহৰ কাৰণে হোৱা বুলি ভাবে?
0: এইটো তাৰমানে যিটো গ্ৰীণ হাউচ গেছবিলাকৰ যিটো মাত্ৰাধিক্য, যিটো উপস্থিতি উৎপাদন হৈছে,
1: মানে আপুনি ক'ব বিচাৰিছে যে আমাৰ যিবোৰ উদ্যোগসমূহ যিবোৰ স্থাপন হৈছে,
2: নহয় আমি যে গাড়ী মটৰ ব্যৱহাৰ কৰোঁ, তাৰ পৰা অনবৰত ওলাই থাকে,
0: য'ত জীৱাশ্ম ইন্ধন
2: আমি ব্যৱহাৰ কৰিছোঁ, তাৰ পৰাই কাৰ্বন ডাই অক্সাইড গেছ ওলাইছে। গতিকে আমাৰ এটা সময়ত সেইবোৰৰ ব্যৱহাৰ বহুত কম আছিলে, আজিকালি সেইটো আৱশ্যকীয় হৈ গৈছে।
1: এখন ঘৰতে কেইবাখনো গাড়ী,
2: কেইবাখনো গাড়ী, আগতে যিটো বিলাসিতা বুলি গণ্য কৰা হৈছিল, এতিয়া সেইটো প্ৰয়োজন বুলি গণ্য কৰা হয়।
1: দৈনন্দিন
2: আমাৰ চাহিদা বাঢ়িছে।
1: হয়।
0: আৰু মানে এটা অৰ্থনীতিৰ সূত্ৰ এটাই আছে।
1: হয়।
0: অৰ্থনীতিত যি যদিহে কোনো সম্পদ ব্যৱহাৰ কৰি কিবা আহিলা উৎপাদন কৰা হয় আৰু সেই আহিলাই যদিহে কিবা সুফল দিছে, সুবিধা দিছে,
1: হয়,
0: তেতিয়াহ'লে মানুহে সেই আহিলা প্ৰয়োজনতকৈ বেছিকৈ
1: ব্যৱহাৰ কৰে।
0: এতিয়া আমাৰ হ'ল কি, যে ইণ্টাৰনেল কম্বাশ্যন ইঞ্জিন যিবিলাক গাড়ী মটৰত আমি ইউজ কৰি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰি য'ত আমি সুবিধাবিলাক পাই আছোঁ, গতিকে এতিয়া গাড়ী মটৰ কিনাৰ সংখ্যাটো বাঢ়ি গৈ আছে, মানুহে সুবিধা লৈ আছে, গতিকে তাত আমাৰ জীৱাশ্ম ইন্ধন যিটো সম্পদ সেইটো অত্যাধিকভাৱে ব্যৱহাৰ হৈছে,
1: সেইটো এতিয়া কমি আহি আছে,
2: আমাৰ জীৱাশ্ম ইন্ধনৰ আমি যদি অতি সোনকালে কিবা বিকল্প নোৱাৰো, তেতিয়াহ'লে কিন্তু
0: এটা সময়ত বিপদত
2: পৰিব লাগিব আমাৰ।
0: আৰু মানে 20 শতিকাত পৃথিৱী পৃষ্ঠৰ যিটো গড় উষ্ণতা আছিল মাত্ৰ 13.9°C, কিন্তু বৰ্তমান এই 2025 চনলৈকে এইটো হৈছে গৈ 15.13°C।
1: বহুত বাঢ়ি গ'ল,
0: বহুত বাঢ়ি গ'ল।
1: হয়।
0: গতিকে এই গোলকীয় উষ্ণতাৰ যি সামান্য বৃদ্ধি, সিয়ে ভয়ানক বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে আৰু কৰি আছে।
1: হয়। মৌচুমী গাংগুলী, আপুনি কৈ গৈছে যে ডাৱৰ বিস্ফোৰণ বা ক্লাউড বাৰ্ষ্ট, এই সম্পৰ্কে অকণমান ক'ব নেকি?
2: ক্লাউড বাৰ্ষ্ট বা ডাৱৰ বিস্ফোৰণটো কি, 1 ঘণ্টাত যদি 100 মিলিমিটাৰ বা তাতকৈ বেছি পৰিমাণৰ বৰষুণ হয় কোনো এটা অঞ্চলত, তেতিয়াহ'লে তাক ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়। ডাৱৰ বিস্ফোৰণ বা ক্লাউড বাৰ্ষ্ট অৰ্থাৎ হঠাতে আহি যায়। এটা অতি গুৰুত্বপূৰ্ণ কথা, এই ক্লাউড বাৰ্ষ্টৰ প্ৰায়ে আগজাননী দিবলৈ আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰই পৰা নাই। এইটো ইমান অকস্মাত হয় যে বৰষুণৰ যেনেকৈ আগজাননী দিয়া যায়, হঠাতে যদি কোনো এটা জেগাত ডাৱৰ বিস্ফোৰণ হয়, বহু ক্ষেত্ৰতে দেখিছোঁ বতৰ বিজ্ঞান কেন্দ্ৰই সেইটো আগজাননী দিব নোৱাৰে। ক্লাউড বাৰ্ষ্ট আগতে আমি শুনা নাছিলোঁ, আজিকালি হয় হয়। এইটোৰ পিছফালেও কিন্তু এটা বিজ্ঞানৰ কাৰণ এটা আছে, সেইটো হৈছে উষ্ণতা বৃদ্ধি।
1: সেইটো মানে জলবায়ু পৰিৱৰ্তনৰ কাৰণেই হৈছে,
2: জলবায়ু পৰিৱৰ্তনৰ এটা পদাৰ্থ বিজ্ঞানৰ এটা প্ৰতিষ্ঠিত সূত্ৰই, যে বায়ুমণ্ডল যেতিয়া উত্তপ্ত হয় তেতিয়া তাৰ মানে পানীৰ ভাপ বা পানী ধাৰণ ক্ষমতা বাঢ়ি যায়।
1: হয়।
2: আৰু অংক কৰিলে দেখা যায় যে 1°C উষ্ণতাৰ যদি বৃদ্ধি হয়, তেতিয়াহ'লে বায়ুৰ পানী ধাৰণ ক্ষমতা বা আৰ্দ্ৰতা যিটোক আমি কওঁ, সেইটো 7% বাঢ়ি যাব পাৰে। গতিকে এতিয়া যিহেতু গৰম হোৱাৰ পিছত, বহুদিনলৈকে গৰম চলি থকাৰ পিছত যিটো বৰষুণ দিয়ে, তাত সেইকাৰণে বৰষুণৰ পৰিমাণ বহুত বেছি হয়, 7% বাঢ়ি যায়। গতিকে আৰ্দ্ৰতা যেতিয়া বেছি হয়, হঠাতে প্ৰেচিপিটেশ্যন বুলি কওঁ আমি, হঠাৎ বৰষুণ দিলে, গতিকে প্ৰেচিপিটেশ্যন তেতিয়া হঠাতে হ'লে সেইটোৱে ক্লাউড বাৰ্ষ্ট হৈ যায়। অৱশ্যে এটা কথা মই লগতে কৈয়ে থওঁ যে কেৱল আৰ্দ্ৰতা বৃদ্ধি হ'লেই যে বৰষুণ হয় সেইটো নহয়, বতাহৰ সঞ্চালন বা ভৌগোলিক কাৰণো থাকে। সেইকাৰণে আজি

0: এইটো ঠাইত উষ্ণতা বৃদ্ধি পালে ক্লাউড বার্স যে এইখিনিতে হব সেইটো কিন্তু নহয়। বতাহে সেই আর্দ্রতাখিনি কঢ়িয়াই লৈ বেলেগ একটা জায়গাত অকস্মাতে সেই ক্লাউড বার্স দেখা দিব পারে। সেইকাৰণে আগজাননী দিয়াটোও অলপ মানে
1: মানে আপোনাৰ কথাৰ পৰা বুজিলো যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতেই অত্যাধিক বৰষুণ হোৱাটো নিৰ্ভৰ কৰে। হয়, আৰু এটা হয় যে উষ্ণতা বৃদ্ধিৰ ফলত খৰাং পৰিস্থিতিও হয় বুলি আপুনি কৈছিলে।
0: আমাৰ যে আজিকালি অত্যাধিক বৰষুণ হয় কিন্তু গোটেই ঋতু ধৰি বৰষুণ হৈ নাথাকে, বৰষুণৰ তীব্ৰতাটো বাঢ়িছে কিন্তু বৰষুণটো আগতে কি হৈছিল গোটেই মাহ জুৰি অলপ অলপকে বৰষুণ দি থাকে বাৰে বাৰে। এতিয়া কি হয় বৰষুণটো এবাৰ বা দুবাৰ দিব কিন্তু সেইটোৰ প্ৰাবল্য হ'ব বহুত বেছি,
2: বহুত বেছি, খুব কম সময়ত,
0: খুব কম
2: যথেষ্ট বেছি পৰিমাণৰ।
0: কিন্তু গড় যিটো বৃষ্টিপাতৰ হাৰ সেইটো যদি আপুনি গণনা কৰি চায় তেতিয়াহ'লে আগতকে কমিছে। আপুনি ভাবিব ইমান বৰষুণ দিছে,
1: এইবাৰতো বহুত বৰষুণ দিয়ে আছে,
0: নহয় সেইটোৱে কথা, কিন্তু আগতে হয়তো তিনিমাহ বা চাৰিমাহ ধৰি অলপ অলপকে বৰষুণ দি আছিলে, মানুহ ইমান ক্ষতিগ্ৰস্ত হোৱা নাছিল, গতিকে বৰষুণৰ তীব্ৰতাটো অনুভৱ কৰা নাছিল। এতিয়া কি হয় গোটেইখিনি বৰষুণ এদিনতে দি দিলে, তেতিয়াহ'লে কি
1: অতিবৃষ্টি হয়,
0: অতিবৃষ্টি, বানপানী, আমাৰ বিভিন্ন, এতিয়াতো আমাৰ চহৰততো এটা সাংঘাতিক পৰিস্থিতি হৈ যায়, সেইটো আমাৰ মনত থাকি যায়। গতিকে আমি ভাবোঁ এইবাৰ বহুত বৰষুণ দিছে, কিন্তু কথাটো কিন্তু সেইটো নহ'বও পাৰে, গড় বৃষ্টিপাতৰ পৰিমাণ কিন্তু কমিও আহে,
1: কমিও আহিব পাৰে,
0: যিটো আমি সদায় সেইটো কথাটো মনত ৰাখিব নোৱাৰোঁ, তীব্ৰতাটো আমাৰ মনত থাকি যায় কিন্তু কিমানবাৰ হৈছে বাৰংবাৰতা ফ্ৰিকুৱেঞ্চিটো মনত নাথাকে।
1: হয়, আৰু যে আপুনি কৈছিলে যে উষ্ণতা বৃদ্ধিৰ ফলত খৰাং পৰিস্থিতিৰো সৃষ্টি হয়, সেইটো কেনেকৈ হয়, মানে বৰষুণ নহ'বও পাৰে?
0: বৰষুণ নোহোৱাটোৰ লগতো সেইটোৰ সম্পৰ্কটো আছেই আপোনাৰ। এতিয়া ধৰক উষ্ণতাটো বাঢ়ি গৈ আছে, বৰষুণৰ কাৰণে আৱশ্যক আপোনাৰ হেৰি এটা বনাঞ্চলৰো প্ৰয়োজন, সেইটোওতো ক্ষতিগ্ৰস্ত হৈ গৈ আছে, আমি বনাঞ্চল ধ্বংস কৰিছোঁ, গতিকে বনাঞ্চল য'ত থাকে তাত বৰষুণৰ বেছি হোৱাৰ সম্ভাৱনা থাকে। এতিয়া সেইখিনি জেগাত যদি নাই, বৰষুণটো হ'বলৈ আপোনাৰ পানীৰ ভাৱ থাকিব লাগিব বতাহত, লগতে সেইটো প্ৰেচিপিটেশ্যনৰ কাৰণে যিখিনি কাৰক দৰকাৰী সেইখিনিৰ অভাৱ ঘটি আছে আমাৰ।
1: হয়,
2: আৰু এটা কথা আছে ইয়াতে, মানে পৃথিৱীত পানীৰ যিটো পৰিমাণ সেইটো কিন্তু নিৰ্দিষ্ট, 14 × 10⁶ কিউবিক কিলোমিটাৰ, সেই পানীখিনি জলচক্ৰৰ জৰিয়তে চক্ৰক্ৰমে ঘূৰি থাকে। আৰু জলচক্ৰৰ চক্ৰৰ মানে মূল চালিকা শক্তি হ'ল সৌৰ উত্তাপ। গতিকে ক'ৰবাত যদি বৰষুণ হৈছে, ক'ৰবাত হয়তো অতি অনাবৃষ্টি হ'ব, কাৰণ সৌৰ উত্তাপে যিমানখিনি জলীয় বস্প ওপৰলৈ নিছে বৰষুণ বা বৰফ বা যিকোনো ধৰণে পৰিব আৰু প্ৰেচিপিটেশ্যন বুলি কওঁ আমি হাইড্ৰলজি চাইকেলত। এতিয়া যে এই যে বেছিখিনি পানী কিন্তু যিমান এভেইলেবল তাৰ 97% সমুদ্ৰবিলাকতে থাকে, সাগৰ মহাসাগৰতে থাকে, বৰফত হয়তো গ্লেচিয়াৰ্ছত হয়তো 2% আছে আৰু বাকী 1% বাকীবিলাকত আছে। গতিকে এই যে সাগৰ মহাসাগৰৰ পৃষ্ঠত যিমান সৌৰ উত্তাপ শোষিত হয় সেয়ে পানী বাষ্পীভূত কৰিব আৰু সেই বাষ্পকে বতাহে কঢ়িয়াই আনি পেলাই বৰষুণ দিব, ক'ৰবাত দিছে,
1: এই যে ক'ৰবাত
2: হয়তো হোৱা নাই, বতাহৰ গতিটো নিৰ্ভৰ কৰিছে উষ্ণতাৰ ওপৰত, চাপতাপৰ পাৰ্থক্যৰ জৰিয়তে।
0: এইকাৰণে কি হৈছে জলবায়ু পৰিৱৰ্তনত, আগতে এটা জেগা হয়তো মৰুভূমি বুলি জানিছিলো, তাত বৰষুণ নহয়, বৃষ্টিপাতৰ হাৰ অত্যন্ত কম, এতিয়া তাতে বৰষুণ দিব ধৰিছে,
1: বানপানীও হোৱা শুনা
0: যায়, বানপানীও হোৱা শুনা যায়। হয়, কিছুমান ভাৰতবৰ্ষৰে কিছুমান ৰাজ্যত আগতে আমি শুনাই নাছিলো, এতিয়া শুনিছো সেইবিলাকো বানপানীৰ প্ৰকোপত ভুগিছে। আকৌ কিছুমান অঞ্চল য'ত সদায় বৰষুণ দি আছিলে আগতে, আমাৰ ইয়াতে, আমি উত্তৰ পূৰ্বতে ভাৰততে তেনেকুৱা জেগা বহুত আছে, কিন্তু এতিয়া তাতে বৰষুণৰ পৰিমাণ যথেষ্টভাৱে কমি গৈছে। সেইকাৰণে সেইটোকে জলবায়ু পৰিৱৰ্তন বুলি কোৱা হয় সামগ্ৰিকভাৱে, মানে এফালে বাঢ়ি যাব অভাৱনীয়ভাৱে, এফালে আকৌ আশানুৰূপ বৰষুণ নাথাকিব, তাৰ ফলত কৃষিৰ ক্ষতি হয় ইত্যাদি, তেনেকুৱা ধৰণৰতো আছে, মাটিৰ উৰ্বৰতাৰ সালসলনি ঘটে,
1: গুণাগুণ
0: সালসলনি ঘটে।
1: হয়, জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে আমাৰ দেশত আৰু আন্তৰ্জাতিকভাৱে কিবা প্ৰচেষ্টা হাতত লোৱা হৈছে নেকি প্ৰশাসনৰ সমা? আপুনি অকণমান
2: মানে আন্তৰ্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ এটা এজেঞ্চি আছে, UNFCCC, সম্পূৰ্ণ ৰূপত হ'ল ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ।
1: হয়,
2: তেওঁলোকৰ কাৰ্য

0: ক্ৰমবোৰ উল্লেখযোগ্য। তেওঁলোকৰ প্ৰধান অফিচটো বন চহৰত আছে জাৰ্মানীত। তেওঁলোকে 1995 চনৰ পৰা 2025লৈ ইতিমধ্যে 30খন কনফাৰেন্স পাতিছে। এইবিলাকক আমি কপ বুলি কওঁ, COP কনফাৰেন্স অফ পাৰ্টিজ। 1ৰ পৰা 30লৈকে হৈ গ'ল, 31খনো হ'ব ওলাইছে এই বছৰ তুৰ্কীত। এতিয়া ঘটনা হ'ল কি, তেওঁলোকৰ প্ৰচেষ্টাটোৱে হ'ল যে কেনেকৈ জলবায়ুৰ পৰিৱৰ্তন ৰোধ কৰিব পাৰি বা জলবায়ুৰ পৰিৱৰ্তনৰ হাৰ কমাব পাৰি, যাতে মানে মানৱ জীৱনৰ বা যিকোনো জীৱকুলৰ বিপৰীতে যাতে নাযায়। ভাৰতবৰ্ষই এই ক্ষেত্ৰত পাৰ্টিচিপেট কৰিছিলে। ভাৰতবৰ্ষত 2002 চনত নতুন দিল্লীত COP8 অনুষ্ঠিত হৈছিল। এই গোটেইবিলাক সন্মিলনতে পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ যি মানৱ কাৰ্যসম্ভূত হাৰ, সেইটো হ্ৰাস কৰাৰ বাবে বিভিন্ন পথ তেওঁলোকে অৱলম্বন কৰাৰ বাবে ৰাষ্ট্ৰসমূহক মানে সহমত পোষণ কৰি তেওঁ সেই কাৰ্যবিলাক ৰূপায়ণ কৰিবলৈ চেষ্টা কৰি আছে। আৰু COP28 সন্মিলনে বান্ধি দিয়া নিৰ্দেশ অনুসৰিয়ে গোলকীয় উষ্ণতাটো প্ৰাক ঔদ্যোগিক সময়ৰ গোলকীয় উষ্ণতাতকৈ 1.5 ডিগ্ৰী চেলচিয়াছ বৃদ্ধিতে সীমাবদ্ধ ৰখাৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰি আছে। আৰু ভাৰতবৰ্ষতো বিভিন্ন পৰ্যায়ত এইবিলাক কাৰ্যক্ৰম চলাই আছে। এতিয়া আজিকালি জীৱাশ্ম ইন্ধনৰ সলনি বেটাৰী চালিত বাহন আহিব ধৰিছে। তাৰোপৰি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ প্ৰচেষ্টা চলি আছে। অসমতো আমাৰ কি আছে, এজেঞ্চি আছে, আছাম ছায়েন্স টেকনলজি এনভাইৰনমেণ্ট কাউন্সিল, তেওঁলোকৰ নিজস্ব ক্লাইমেট চেল আছে। তাৰোপৰিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছাম ষ্টেট ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি, তেওঁলোকে নোডেল এজেণ্ট হিচাপে কাম কৰি আছে। তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ পৰা কেনেকৈ আমাৰ ৰাজ্যখনক বচাব পাৰি, এই ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। আৰু এই ক্ষেত্ৰত এটা গৱেষণা পত্ৰত এটা পাইছিলোঁ যে গুৱাহাটীত 1951 চনৰ পৰা 2011 চনলৈ 6টা দশকৰ যি এম্বিয়েণ্ট টেম্পাৰেচাৰ, সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা দৈনিক, সেইবিলাকৰ এটা বিশ্লেষণ তাত গৱেষকে এইটো কৰি দেখুৱাইছে যে 1981 চনৰ পৰা আমাৰ যিটো দৈনন্দিন যিটো সৰ্বোচ্চ উষ্ণতা, তাৰ যিটো 1 দশকৰ গড়, সেই 1981 চনৰ পৰা ক্ৰমান্বয়ে দশক মতে বাঢ়ি গৈ আছে। 1981তকৈ 1991ত বেছি, 2001ত বেছি, 2011ত আকৌ বেছি। ঠিক তেনেকৈ যিটো সৰ্বনিম্ন উষ্ণতা, সেইটো আকৌ 2071ৰ পৰা বাঢ়ি আছে। 71ত যিটো আছিল 81 তাতকৈ বেছি, 91ত আকৌ বেছি, 2001ত বেছি, 2011ত আকৌ বেছি,
1: মানে ক্ৰমবৰ্ধমান
0: ক্ৰমবৰ্ধমান
1: হয়। যিহেতু জলবায়ু পৰিৱৰ্তন এদিনতে ৰোধ কৰিব নোৱাৰে, আমি আপোনালোকৰ কথাৰ পৰাই গম পালোঁ যে এটা এটা লেহেমীয়া এটা প্ৰক্ৰিয়া এটা হয়। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত সাধাৰণ মানুহ হিচাপে আমাৰ কৰণীয় নিশ্চয় আছে,
2: আমাৰ কৰণীয় আছে। এতিয়া যিহেতু এইটোৰ কাৰণে আমিয়ে জগৰীয়া,
1: হয়
2: মানৱ জাতিয়ে জগৰীয়া, আমি আমাৰ সাধাৰণ যিটো জীৱনশৈলী, সেইটোত সাধাৰণ কিছু যদি পৰিৱৰ্তন আমি কৰোঁ, যিটোক আমি কওঁ বহনক্ষম জীৱনশৈলী, সেই দিশত যদি আমি আগবাঢ়ো, তেতিয়া আমি প্ৰতিজন নাগৰিকে এই উষ্ণায়নটো ৰোধ কৰিবলৈ আমি আমাৰ জীৱনকালতে কিছু অৱদান আমি কৰিব পাৰোঁ। যেনেকৈ আমি শক্তি সংৰক্ষণৰ কথাটো আমি খুব গভীৰভাৱে নাভাবোঁ। আমি শক্তি আমি সঞ্চয় কৰিব লাগে। আমি কমকৈ যদি খৰচ কৰোঁ আমাৰ ৰন্ধনৰ গেছটো বা আমাৰ যিখিনি বিদ্যুৎ, সেইখিনি যদি আমি অলপ কমকৈ ব্যৱহাৰ কৰোঁ, শক্তি সংৰক্ষণ কৰোঁ, তেতিয়াহ'লেতো আমাৰ বা গাড়ীৰ ব্যৱহাৰ যদি আমি কমাই দিওঁ, কাৰ্বন ডাই অক্সাইডৰ এমিশ্যন প্ৰক্ৰিয়াটো আমি কমাই দিব পাৰিম। গতিকে গ'লো গাড়ীখন নলৈ আমি চাইকেল চলাই গ'লো, প্লাষ্টিকৰ ব্যৱহাৰো কমাব লাগে। কিয় জানেনে, কিয়নো প্লাষ্টিক কিন্তু পেট্ৰলৰ পৰাই, আৰু মানে পেট্ৰলিয়ামৰ পৰাই
1: উদ্ভূত হয়। মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ। অলপ আগতে আমি কথা পাতিছিলোঁ বেটাৰী চালিত বাহন বা ইলেক্ট্ৰিক যিবোৰ বাহন আছে, তাৰ পৰাতো আমাৰ কাৰ্বন এমিশ্যনটো নিশ্চয় কমি যায়।
2: নহয়, সেইটোৰ লগত নহয়। আপোনাৰ যদি ইলেক্ট্ৰিচিটিটো কেনেকৈ আপুনি পাইছে, আপুনি যদি সেইটো জলবিদ্যুৎ প্ৰকল্পৰ পৰা পাইছে, জলবিদ্যুৎ প্ৰকল্পততো সেই জলশক্তিক আমি বিদ্যুৎ শক্তিলৈকে কৰিছোঁ, গতিকে সেইটোৰ পৰা আমাৰ নিৰ্গমনটোতো ডেফিনেটলি অলপ কমাব পাৰি। কিন্তু সেইটো যদি আপুনি তাপ বিদ্যুৎ প্ৰক্ৰিয়াৰ পৰা আহিছে, কয়লাৰ পৰা আহিছে, তেতিয়াহ'লে এফালে কমিলেও আৰু এফালে লাভ নহয়।
1: আৰু বেটাৰী চালিত বাহনৰ পৰা নিশ্চয় নহয়,
2: বেটাৰী চালিত বাহনৰ পৰা নহয়, সৌৰ শক্তি ব্যৱহাৰ কৰিলোঁ, ঠিকে আছে, তাপ বিদ্যুৎ প্ৰকল্পবিলাকৰ পৰা পোৱা বিদ্যুতেই কিন্তু আমাৰ গোলকীয় উষ্ণায়ন।

0: টো কমাব নোৱাৰে,
1: মানে কোল ফায়াৰ পাৱাৰ ষ্টেচন যিমানবোৰ আছে
0: সেইবিলাক
2: কয়লা
0: জ্বলাই
1: পেলাই জ্বলাই বইলাৰ লট পানী গৰম কৰা হয়, সেইবোৰত যথেষ্ট পৰিমাণে
0: আমি বন সংৰক্ষণত যোগ দিব লাগে। আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তনটো দৰকাৰী। আমি আমাৰ ওচৰতে পোৱা খাদ্য নাখাওঁ, আমি দূৰৰ পৰা আমদানিকৃত খাদ্য ভাল পাওঁ, যিবিলাক হয় প্ৰচেছড ফুড। তাৰ কাৰণে পৰিবহণত কিমান কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। আপুনি চাব এই যে খাদ্য পৰিবহণ সমগ্ৰ ভাৰততে চলি থকা এইটো এটা প্ৰক্ৰিয়া, এইটো যথেষ্টখিনি কমাব পাৰি। আমি যদি বতৰৰ ফল আৰু লোকালি পোৱা ঘৰৰ ওচৰতে পোৱা শাক পাচলি মাছ তাৰ ওপৰত নিৰ্ভৰ যদি আমি কৰোঁ, তেতিয়াহ'লে আমাৰ বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিব নালাগে। আমদানি কৰোঁতে যিমানখিনি মানে খৰচ হয়, কাৰ্বন ডাই অক্সাইড এমিশ্যন, সেইখিনিও ৰোধ কৰিব পাৰি, কমাব পাৰিতো। আমাৰ ঘৰবিলাক যদি খুব ভাল ভেণ্টিলেশ্যন বা বতাহ সঞ্চালন যদি তেনেকুৱা ব্যৱস্থা থাকে, তেতিয়াহ'লে আমাৰ এয়াৰ কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া নহয়। তেনেকে প্ৰতিজন নাগৰিকে ভাবি যদি আমি কেইটামান সহজ পদক্ষেপ লওঁ, তেতিয়াহ'লে আমি ডেফিনেটলি চৰকাৰেতো কৰিবই, তেওঁ চৰকাৰে কৰিবলগীয়াখিনি,
2: কিন্তু
0: নাগৰিক হিচাপে আমি আমাৰ দায়িত্ব তেনেকে পালন কৰিব পাৰিম।
2: হয়, জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে আজি আপোনালোক দুয়োৰে পৰা আমি ভালেখিনি নজনা কথা জানিলোঁ। আমাৰ শ্ৰোতাসকলো নিশ্চয় উপকৃত হ'ব। আপোনালোকক ধন্যবাদ জনাইছোঁ, আমাৰ সময়ো হৈ আহিল। আমাৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।
0: নমস্কাৰ।
2: নমস্কাৰ। জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে অধ্যাপক প্ৰকাশ চন্দ্ৰ শৰ্মা আৰু অধ্যাপক মৌচুমী গাংগুলীয়ে, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে।

আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। এতিয়া আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সংকলনৰ পৰা লোৱা কেইটিমান গীত। প্ৰথমে জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ গীত।

শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জোনাকী মন চিনেমাখনৰ জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ আৰু সৰস্বতীৰ কণ্ঠৰ এই গীতটি।

0: চিত্রগীত অসমীয়া ছবির গীতর অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ লগো আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। 2027 চনৰ 7 ফেব্ৰুৱাৰীত হ'বলগীয়া এই মাৰাথন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গুৱাহাটীক পৰিচয় কৰোৱাত উল্লেখযোগ্য সংযোজন হিচাপে বিবেচিত হৈছে। আজিৰ অনুষ্ঠানত ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল গাভাস্কাৰ উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাই গুৱাহাটীক বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ লগতে মহানগৰখনক বিশ্বৰ এখন গুৰুত্বপূৰ্ণ ভ্ৰমণ স্থান হিচাপে প্ৰতিষ্ঠা কৰিব। এই মাৰাথনে ৰাজ্যত ক্ৰীড়া পৰ্যটনকো উদগনি যোগাব বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে অসম পৰ্যটন উন্নয়ন নিগমৰ পৃষ্ঠপোষকতাত আয়োজন কৰা এই প্ৰতিযোগিতাত বিভিন্ন পৰ্যায়ৰ দৌৰবিদক সামৰি মুঠ 5টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কাইলৈৰ পৰা মাৰাথনৰ পঞ্জীয়ন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথমগৰাকী অংশগ্ৰহণকাৰী হিচাপে আজি নাম পঞ্জীয়ন কৰে। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগ, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, BCCIৰ সচিব দেৱজিৎ শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত আজি স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। বৈঠকত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPIC উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। EVMৰ ৰেণ্ডমাইজেশ্যন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন কাইলৈ সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। ইপিনে এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলায়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত আজি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো নৱম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ জিলা আয়ুক্ত লক্ষ্মীনন্দন চৌহৰীয়াই আজি পোষণ মাহৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে সমাজৰ প্ৰতিটো শিশুৱে সঠিক পৰিপুষ্টি লাভ কৰিলেহে চৰকাৰে শিশুসকলৰ বাবে আগবঢ়োৱা কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ সফল হ'ব। মৰিগাঁও জিলাতো আজি ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ

0: আৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা অনুষ্ঠিত হয়। অনুষ্ঠানত মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ সমন্বিত পৰিকল্পনা আৰু তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণৰ কৌশল সন্দৰ্ভতো আলোচনা কৰা হয়। অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত অনুষ্ঠিত সভাত চাহবাগিচা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন আৰু ৰক্তাল্পতাগ্ৰস্ত শিশু চিনাক্তকৰণৰ ব্যৱস্থা ল'বলৈ যৌথ স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ক নিৰ্দেশ দিয়া হয়। তদুপৰি বিদ্যালয়সমূহত পোষণ চেম্পিয়ন বাছনি আৰু পুষ্টি সজাগতা কাৰ্যসূচী ৰূপায়ণৰ বাবে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ক দায়িত্ব অৰ্পণ কৰা হয়। দৰং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ অসম প্ৰদেশৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা কাইলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। গুৱাহাটীৰ বশিষ্ঠৰ বাজপেয়ী ভৱনত দলৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা আৰু বিভিন্ন স্তৰৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ মাজত সমন্বয় গঢ়ি তোলাৰ লক্ষ্যৰে এই সভাৰ আয়োজন কৰা হৈছে। পাঠশালাৰ জ্যোতিনগৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰতিভা দেৱীৰ আজি পুৱা নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 64 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া আগবঢ়াইছো গজলৰ অনুষ্ঠান। আৰম্ভণিতেই হৰিহৰণৰ কণ্ঠৰীতি গজল।

0: গজলৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া আগবঢ়োৱা হৈছে ভাৰতীয় সংস্কৃতিলৈ অসমৰ অৱদান, এই বিষয়ে এতিয়া আলোচনা। অংশ লৈছে প্ৰদীপ চলিহা আৰু ডক্টৰ নবীন চন্দ্ৰ শৰ্মাই, আঁত ধৰিছে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে।
1: আপোনালোকে জানে অসম ভাৰতবৰ্ষৰ এক অংশ। আনহাতে অসম কামৰূপ সকলো সময়তে ভাৰতীয় ৰাজধানীৰ লগত ঘনিষ্ঠভাৱে জড়িত নাছিল। তথাপি সংস্কৃতিৰ ফালৰ পৰা এই অঞ্চলৰ সম্বন্ধ সদায় ভাৰতৰ লগত। শংকৰদেৱেও ভাৰস্তৱৰিখৰ গুণগান কৰি গৈছে, প্ৰকৃতিয়ে অসমক কিছু ধন নিদিয়াকৈ থকা নাই, যেনে চাহ, তেল, কয়লা, কিন্তু এইবিলাক ভাৰতৰ আন আন অংশতো পোৱা যায়। এইবিলাক প্ৰকৃতিৰ দান। আমাৰ আলোচ্য বিষয় হৈছে মানুহৰ সৃষ্টি অৰ্থাৎ সংস্কৃতি। সংস্কৃতিৰ ফালৰ পৰা আমি ভাৰতক কিবা দিব পৰা হৈছোঁনে, দিছোঁনে, নে আমি ভাৰতীয় সংস্কৃতিত ধৰুৱাহে হৈ আছোঁ? ভাৰতীয় সংস্কৃতিয়েও এই দেশৰ বিভিন্ন অঞ্চলৰ চিন্তা চৰ্চাৰ এটি সমূহীয়া ৰূপহে। অঞ্চলবিলাকৰো কিছুমান বিশিষ্ট অৱদান নথকা নহয়। এতিয়া চিন্তা কৰিবলগীয়া কথা হ'ল, অসমৰ এনে কি অৱদান আছে যি হয়তো ভাৰতৰ আন আন অঞ্চলত নাই বা আছে তাকৰীয়াকৈ? আপোনালোক অভিজ্ঞ লোক, আপোনালোকৰ নিজৰ নিজৰ সিদ্ধান্ত নিশ্চয় দাঙি ধৰিব। মই ভাবোঁ চলিহাদেউ, আপুনি চিৰকাল গোটেই জীৱন নৃত্য আৰু সংগীত চৰ্চা কৰি আহিছে, আপুনি এই বিষয়ে অলপমান আৰম্ভ কৰিব নেকি?
2: ভাল বাৰু। ভাৰতৰ মাৰ্গ সংগীত বুলি আমি যিটো জানো, ক্লাছিকেল মিউজিক, সেই বস্তুটো দেশী সংগীতৰ ওপৰত প্ৰতিষ্ঠিত। সেই বস্তুবোৰ মতংগমণিয়ে 5ম শতিকাতে উদ্ধাৰ কৰি আনি পেলাই বৃহৎদেশী গ্ৰন্থৰ যোগেদি মাৰ্গ সংগীতৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লৈছে। তাৰ পৰা বহুত ৰাগ ৰাগিনী আমি জানো, যিবোৰ জনজাতিৰ ৰাগ ৰাগিনী আছিলে সেইবোৰ ৰাগ ৰাগিনী গানি শেষত তেওঁ ঔৰৱ স্বৰব কৰি জাতত স্বৰ সংযোগ কৰি তেওঁ মাৰ্গ সংগীত কৰি ল'লে। সেইখিনি বিচাৰ কৰিলে অসমৰ পৰাও যে কিছু সংগীতৰ সুৰ তাত নাছিলে এই কথাটো ভাবিবলগীয়া কথা। মোৰ হিচাপত ভূপালী ৰাগটোত মই বিহুনাম বা মিৰিসকলৰ ঐনিতমৰ এটা মই তাত গোন্ধ পাওঁ,
1: এটা প্ৰতিফলন পাওঁ,
2: তাত প্ৰতিফলন পাওঁ এটা। ঠিক সেইদৰে ভাৰতত আজি লুপ্ত হৈ যোৱা কিছুমান ৰাগ আমাৰ ওজাপালিসকলৰ মাজত এতিয়াও আছে। লেলি ৰাগ বা চৌৰথ,
1: চৌৰথ
2: চৌৰথ লেলি, এনেকুৱা ৰাগ,
1: লেলি মানে ললিত হ'ব পাৰে,
2: ৰেলি বুলি এটা ৰাগ আছিলে
1: আছিলে নেকি
2: শয্যাপদত, সেই ৰাগটোৰ কথা উল্লেখ আছে।

0: ওজাপালি যিবোৰ ৰাগ আছে সেই ৰাগবোৰ আমি যদি মিলাই চাওঁ তেতিয়া শয্যাচৰ্য বিনিশ্চয় বুলি যিখন অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকালৈ অহা পুথি আছে তাত সেইখিনি পাওঁ। তাৰমানে প্ৰাক শংকৰী যুগত আহোমত সেই ৰাগখিনি আহোমক বহুত ভালকৈ চলিছিলে। এতিয়া সেই ওজাপালি অনুষ্ঠানত যিখিনি ৰাগ আছে সেই ৰাগখিনিৰ ওপৰত ভেটি কৰিয়েই শ্ৰী শংকৰদেৱ মাধৱদেৱ বা শংকৰদেৱ মাধৱদেৱৰ প্ৰভাৱ নথকা দুৰ্গাবৰ মনকৰ আদিৰ বা পীতাম্বৰ কবিৰ গীততো আমি সেইবোৰ ৰাগবোৰ পাওঁ। তাৰমানে এই ৰাগবোৰ অসমৰ পূৰ্ব ভাৰতৰ পৰা হয়তো অইন ঠাইলৈও গৈছিলেগৈ। তো সেইদৰে চৌ নাচ যিটো চৰাই বিহাৰৰ চৰাইকেল্লাৰ যি আছে তাতো নাচটো যদি চাই আমাৰ যিবোৰ মুখা নাচত অসুৰ শংখচুৰ অসুৰ বা বহুৱা আদি ওলাই তেওঁলোকৰ খোজ কাটল আদি বা মুখাবোৰৰ ৰূপত আমি বহুত সাদৃশ্য দেখিবলৈ পাওঁ।
1: যুদ্ধৰ নাচ নহয়নে চৌ নাচটো?
0: সম্পূৰ্ণ যুদ্ধ নহয়। এতিয়া চৌ নাচ যিটো কৰিছে তেওঁলোকে কিছুমান মডাৰ্ণ টেকনিক সোমোৱাই লৈছে, কিন্তু এনেই মুখত যিখিনি মুখা লৈ পেলাই যদি এতিয়া ওলায় সাধাৰণতে এটা তাণ্ডৱীয় ভাৱ এটা আছে, সেইটো সঁচা কথা আপুনি যিটো কৈছে সেইটো আছে। আৰু আমাৰ যিটো ভাওনাৰ যিটো নাচ সেই নাচতো আমি ক্লাছিকেল এলিমেণ্টছ বৰ বেছি তাত আমি নাপাওঁ। বেছিভাগখিনি মানে লৌকিক স্থানীয় নাচৰ ওপৰতে নিৰ্ভৰ কৰি কৰিছিলে। কিন্তু কানাড়া পৰিতালত এইসকলে যেতিয়া বীৰসকলে ইয়াত ৰংগত প্ৰৱেশ কৰে তাৰ যিটো বীৰ ৰস সেই বীৰ ৰসৰ লগত কানাড়া ৰাগৰ যিটো মালিতা বা সংস্কৃত শ্লোক যিটো ধ্যান শ্লোক তাৰ লগত মিল আছে। যেনে নীলবর্ণ পুৰুষৰ খঞ্জৰ হাতত শোভে হস্তিদন্ত খণ্ড দক্ষিণকৰত সেৱা কৰে দেৱতা অসুৰ গণ মিলি এইহে লক্ষণে কন্যা তৰাগ বুলি হাতী বধ কৰি একেজৰতে হাতী দাঁতটো আনি তৰোৱালখন লৈ পেলাই ৰৈ আছে কন্যা তৰাগ, সম্পূৰ্ণ বীৰৰ এটা চিত্ৰ। ঠিক যেতিয়া আৱে ৰাজা সিংহ শিশুপাল যেতিয়া আহিব কানাড়া পৰিডালত সেই ভাৱটো দৰ্শকমন সম্পূৰ্ণ সজাগ হৈ উঠে। আৰু এনেকুৱা প্ৰৱেশৰ ৰামলীলা বা ভাৰতৰ অন্য ঠাইত যক্ষগান আদিত সম্পূৰ্ণ নৃত্য কিছুমান থাকিলেও উত্তৰ ভাৰতত যাত্ৰা ৰামলীলা নৌটংকী ভয়া যিবোৰ আছে সেই লোকনাট নাট্য তাত নৃত্য প্ৰভাৱ বৰ বেছি নাই। কিন্তু খোজ কাটল কিছুমানত মই আসামৰ লগত খুব মিল দেখোঁ যেতিয়া বীৰসকলে প্ৰৱেশ কৰে আৰু এই বীৰসকলৰ যিটো যুদ্ধ নৃত্য সেইবোৰ ভাৰতৰ নাট্যশাস্ত্ৰৰ লগত নিমিলে, সেইবোৰ লোকনৃত্যৰ লগতে মিছে। আনালাগে অসমৰ যিখন ৰাস নৃত্য সেইটো ডিমাচাসকলৰ নাচৰ লগত বহুত মিল মই পাইছোঁ। ঠিক সেই হিচাপে চাবলৈ গ'লে আমাৰ আসামৰ পৰা যে যোৱা নাই সেইটো কথা মানিব নোৱাৰি, কাৰণ অভিনয় দৰ্পণত এটা কথা আছে এইটো কথা যে যেতিয়া নাট্যশাস্ত্ৰ লেখে তেতিয়া ইয়ে ত্ৰিপুৰ দিহন দাহনত দিম বুলি যিখন লিখি ভৰতমণিয়ে সদাশিৱৰ আগত দেখুৱাইছিলে, সদাশিৱই ভাল হৈছে বুলি কৈ ক'লে যে ইয়াত মোৰ তাণ্ডৱ নাচ যদি যোগ দিয়ে ভাল হয়। তাৰ পাৰ্বতীয়ে ক'লে যে মোৰ যিখিনি লাস্য নৃত্য সেইখিনি যোগ দিলেও ভাল হয়। সেইখিনি যোগ দিয়াৰ পাছত বানাসুৰৰ ছোৱালী উষাক গৌৰীয়ে লাস্য নৃত্য শিকাইছিলে। উষাক অনিৰুদ্ধ বিয়া কৰাই দ্বাৰকালৈ লৈ যোৱাৰ পাছত উষাই দ্বাৰকাৰ পুৰনাৰীসকলক শিকালে, সেইসকলে গোপীসকলক শিকালে, সেই গোপীসকলে সৌৰাষ্ট্ৰ দেশৰ নাৰীসকলক শিকালে, তাৰ পৰা ভাৰতত নৃত্য বিয়পিছে বুলি কৈছে। আমি বানাসুৰৰ ৰাজধানী শোণিতপুৰ আসামতে বুলি এতিয়াও ভাবি আছোঁ, সেইটো পণ্ডিতসকলৰ বিষয়ে। তথাপি আমি ভাবোঁ অসমীয়া
1: এইটো উত্তৰ ভাৰততে ক'ৰবাত আছিল নেকি, গোমতী পাৰত নে ক'ৰবাত,
0: আমি আসামত বুলিয়ে ভাবোঁ আৰু এতিয়ালৈকে। মই অন্তত ভাবোঁ, সেইকাৰণে মই এটা গৌৰৱ কৰিবলৈ কথা আছে যে মই বহুত দূৰে কওঁ যে নৃত্যটোৱে অসমৰ পৰা ভাৰতবৰ্ষৰ বিয়পিছে।
1: প্ৰবাদবিলাকত ধৰক আমি একেবাৰে ঐতিহাসিক হয়তো গুৰুত্ব নিদিব পাৰোঁ, কিন্তু এইবিলাক কিছুমান মূল্য আছে। বহুত সময়ত এইবিলাক প্ৰবাদে ইতিহাসৰ তথ্যক সমৰ্থন কৰে, এনেকুৱা দেখা গৈছে বহুত সময়ত। ভাল আচ্ছা, আমাৰ যিটো

0: কিবা হেৰি আছে, লোকনৃত্য আছে, ধৰক মিচিঙৰ মাজত বা দেউৰীৰ মাজত, এইবিলাকৰ ধৰক কিবা মৌলিকতা যিটো হয়তো ভাৰতৰ আন ঠাইত তেনেকৈ নাই, এনেকৈ কিবা ক'ব পাৰিনে?
1: ভাৰতৰ সকলোবিলাক লোকনৃত্য মই দেখা নাই, তথাপি বিহু নাচৰ যিটো ছন্দ
0: হয়,
1: যিটো মানে চাৰি বা গতি মণ্ডল উৎপ্লৱন জাপ বা ঘূৰণ থিতাপাক বা উৰপাক ঘূৰপাক যিবোৰ আকাশমণ্ডলী বা ভৌমচাৰী ইত্যাদি কয়, সেইখিনি বস্তুৰ লগত যি লোকনৃত্য ধৰক মিচিং মৰাণ বা দেউৰীসকলৰ যিটো ভংগী, তেনেকুৱা এটা দ্ৰুতলৈ ধুনীয়া ভংগী এটা অইন নাচত সাধাৰণতে চকুত নপৰে। ইয়াতকৈ লয়লাস হয়তো আছে বহুত নাচত, ধৰক চান্তাল ঝুমুৰতে এটা লয়লাসপূৰ্ণ এটা ছন্দ এটা প্ৰকাশিত হয়, কিন্তু আমাৰ এটা মৌলিকত্ব থকা বুলিয়ে মোৰ ধাৰণা।

0: বা দেউৰীসকলৰ যিটো ভংগী, তেনেকুৱা এটা দ্ৰুতলৈ ধুনীয়া ভংগী এটা অন্য নাচত সাধাৰণতে চকুত নপৰে। তো ইয়াতকৈ লয়লাস হয়তো আছে বহুত নাচত, ধৰক চান্তাল ঝুমুৰতে এটা লয়লাসপূৰ্ণ এটা চান্দ এটা প্ৰকাশিত হয়, কিন্তু আমাৰ এটা মৌলিকত্ব থকা বুলিয়ে মোৰ ধাৰণা। কাৰণ যিটো বিহুৰ চান্দ সেই বস্তুটো সম্পূৰ্ণ একেৰকমে নিমিলে, যদিও বাহিৰে দেখাত ভাংৰা নাচটো অসমীয়া পুৰুষৰ বিহু নাচৰ লগত অলপমান এটা সাদৃশ্য দেখা যায়, কিন্তু যাৰ যিটো গতি, যিটো চান্দ, যিটো দেহভংগী, সেইটো কিন্তু অন্যৰ লগত নিমিলে। ঠিক এতিয়া বাগৰুম্বা, বড়োসকলৰ যিটো লয়লাসপূৰ্ণ, এজোপা ফুলা আম গছ এজোপা বৰদৈছিলে ক'ৰবাত পতাকত হালি জালি থাকিলে যিটো ৰূপ হয়, বা পখিলা এজাক উৰিলে যিটো ৰূপ হয়, সেই ৰূপটোহে প্ৰতিফলিত হোৱা দেখা যায়। কাৰণ সেই নাচটো, সেইটো ৰূপ ভাৰতৰ অন্য লোকনৃত্যত সহজতে চকুত নপৰে,
1: মোৰ চকুত পৰা নাই।
0: ভালকৈ যদি অধ্যয়ন কৰিলে হয়তো মিলিব পাৰিব কথাটো, এইটো সুবিধা
1: অলপ অলপটো পূৰা মিল চবত থাকিবই, সেইটো বেলেগ কথা। আমি এটা অলপমান বিশেষভাৱে চাব লাগিব সেইটো।
0: এই ভাওনাত এতিয়া তেনেকৈ বহুত বস্তু আছে যিবোৰ লোকনৃত্যৰ পৰা আহিছে, বা কিছুমান বস্তু পণ্ডিতসকলে আগেয়ে কৈছিলে যে এইখিনি বাহিৰৰ পৰা আনি পেলাই ভাওনা সংকটে সোমাইছে, কিন্তু আপুনি যদি ভালকৈ লক্ষ্য কৰি চাই, বাহিৰৰ বস্তুবোৰ আমি বিচাৰি নাপাওঁ, গোটেইখিনি বস্তু আসামতে আছে। আসামৰ বস্তুৰে লৈয়ে তেখেতে বোধ কৰোঁ এই নাটকখন গঢ়িছিলে। ভিতৰৰ নৃত্য গীতখিনি, আমাৰ এইবোৰ মন্দিৰৰ নটনটীসকলৰ যিখিনি আছিলে, বা আমাৰ গায়নসকলৰ গীতাল বোলা এটা সম্প্ৰদায় আছিলে, গীতালসকলৰ লৈ পেলাই যিখিনি কৰিছিলে, সেইটো ওপৰত কেৱল সংস্কৃতৰ এটা প্ৰলাপ দিছিলে বুলি মই ভাবোঁ। সেইটো এটা ভাৰতবৰ্ষলৈ আমাৰ নাট্য সাহিত্য, আমাৰ নৃত্য
1: গঢ়টো, ফৰ্মটো, ফৰ্মটো
0: যথেষ্ট
1: এটা কথা বতৰো হেৰি, যে কৃষ্ণ কাহিনী, কৃষ্ণ লীলা, এইবোৰতো আন ঠাইতো অভিনীত হৈছিল,
0: গোটেই ঠাইতে আছে,
1: গোটেই সেইতে মথুৰা অঞ্চলটো অভিনীত হৈছিল। মানে কৃষ্ণ ধৰক এতিয়া কালিৰমণ কৰিছিল বা ইটো কৰিছিল সিটো কৰিছিল, সেইবোৰ অভিনয় কৰি দেখুওৱা নিয়ম এটা আছে। খালি শংকৰদেৱ এটা নাটকত গঢ় দিলে আমাৰ স্থানীয় ভাষাত, সেই মৌলিকতা সেইখিনিতে প্ৰকাশ পাইছে। আৰু সেইধৰণৰ নাটকবোৰ ভাৰতবৰ্ষত সেই যুগত
0: নাছিলে, উমাপতি
1: নাছিল,
0: পাৰিজাত হৰণ আমাৰ লগত নিমিলে।
1: আৰু মই পঢ়িছোঁ যে কৃষ্ণ কেন্দ্ৰিক নাট সংস্কৃতৰ মাত্ৰ ওলাইছিলোঁ পৰা এখন বোধ কৰোঁ, আৰু বাকীবিলাকতো আৰু য'ত যি হৈছিল ভাষাত হৈছিল। মানে
0: কৃষ্ণক লৈ পেলাই নাট লিখিছে শংকৰদেৱৰ আগতে, উমাপতিয়ে লিখিছে মিথিলাত, পাৰিজাত হৰণ বা ৰূপিণী হৰণ, কিন্তু তাৰ গীতখিনিহে
1: হয় বাকী চব
0: বাকীখিনি সংস্কৃত
1: হয়। হয়
0: আমাৰ যদিও ব্ৰজাৱলী লিখিছে, সেইটো অসমীয়া ব্ৰজাৱলী ক'বৰ আমাৰ কিছুমান সুবিধা আছে।
1: হয় সেই নাগামিজৰ দৰে, নাগামিজটো ভাষাত দেখাতে একেটাই, হাৱৈ ক'লে অলপ বেলেগ হ'ব, আঙামি ক'লে বেলেগ হ'ব, চেমাই ক'লে অলপ বেলেগ হ'ব, দেখাত নাগামিজ চবেই আৰু এই ধৰণৰ।
0: মোৰ হিচাপত নৃত্য সংগীত বা নাট্যকলাৰ ফালৰ পৰা ভাৰতক দিয়া অৱদান অসমৰ যথেষ্ট আছে বুলি মই ভাবোঁ।
1: আমি চলিহাদৰ কথাখিনি শুনিলোঁ। ডক্টৰ শৰ্মা, তোমাৰতো থলুৱা সংস্কৃতিৰ লগত যথেষ্ট সম্পৰ্ক, চৌপাশে ঘূৰিও ফুৰিছা, গাঁও ভূঞে ফুৰিছা, সংস্কৃতিটো অলপমান তোমাৰ বুৎপত্তি আছে। আমাৰ সংস্কৃতৰ ফালৰ পৰা বা সংস্কৃত চৰ্চাৰ ফালৰ পৰা আমাৰ কিবা দিবলগীয়া নাইনে বাৰু?
2: ধন্যবাদ ছাৰ। আমাৰ প্ৰাচীন, আমাৰ অসমে প্ৰাচীনকালৰে পৰা সংস্কৃত চৰ্চা অৰ্থাৎ দৰ্শন বা ধৰ্মশাস্ত্ৰ, স্মৃতিশাস্ত্ৰ ইত্যাদিৰ প্ৰসংগত যথেষ্ট অৱদান বা বৰঙণি যোগাই আহিছে। উদাহৰণস্বৰূপে আমি পূৰ্বমীমাংসাত পাৰাংগত কুমাৰীল ভট্ট অথবা ভট্টবাদ আৰু মহাযানী দৰ্শনশাস্ত্ৰত সুপণ্ডিত আচাৰ্য ধৰ্মকীৰ্তিলৈ আঙুলিয়াব পাৰোঁ। ৰুছ দেশৰ পণ্ডিত শ্বেৰবাৎস্কয়ে 1903 চনত আচাৰ্য ধৰ্মকীৰ্তিৰ ন্যায়বিন্দু প্ৰকৰণ ৰুছীয় ভাষালৈ অনুবাদ কৰিছিল। জগতগুৰু শংকৰাচাৰ্যৰ নিচিনাকৈ কুমাৰীল ভট্টবাদেও ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ভ্ৰমণ কৰি নানা বাদ বিতৰ্কৰ সন্মুখীন হৈও বৈদিক পৰম্পৰা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ভট্টবাদে শ্লোকবাৰ্তিক, তন্ত্ৰবাৰ্তিক আদি গ্ৰন্থ ৰচনা কৰিছিল। এই দুয়োগৰাকী পণ্ডিতৰ জন্ম হৈছিল প্ৰাগজ্যোতিষ কামৰূপত। ঐতিহাসিক পণ্ডিত ভীমসেন স্মিথৰ মতেও কুমাৰীল ভট্ট অসমীয়া ব্ৰাহ্মণ আছিল। তেওঁ লিখিছে,

0: The Hindu reaction against Buddhism was carried further early in the 8th century by Kumail Bhatta, an Assamese Brahmin. ধৰ্মহস্ত ৰচয়িত হিচাপে মহামহোপাধ্যায় দামোদৰ মিশ্ৰ নামো ল'ব পাৰি। তেখেতে কেইবাখনো ধৰ্মহস্ত ৰচনা কৰিছিল, তাৰ ভিতৰত গংগাজল উল্লেখযোগ্য। ইয়াৰ বাহিৰেও ভাৰত অসমত ৰজা নৰনাৰায়ণৰ নিৰ্দেশমতে এখন সংস্কৃত ব্যাকৰণ ৰচনা কৰা হৈছিল। সেইখন ৰচনা কৰিছিলে পুৰুষোত্তম ভট্টাচাৰ্যই, আৰু ব্যাকৰণখনৰ নাম আছিল পৰিৱৰ্তনমালা ব্যাকৰণ। এই পাণিনি ব্যাকৰণৰ এটা পৰম্পৰা বা ভাৰতীয় ব্যাকৰণ শাস্ত্ৰৰ পৰম্পৰা ৰচনাত পুৰুষোত্তম ভট্টাচাৰ্যৰ এই ব্যাকৰণখনৰ এটা বিশিষ্ট ভূমিকা আছে। কবিৰত্ন বৈকুণ্ঠনাথ ভট্টদেৱে কথা ভাগৱত আৰু কথাগীতা ৰচনা কৰিছিল। এই গদ্যটো মনে কৰোঁ মতে উত্তৰ ভাৰতৰ যি গদ্য ৰচনা কৰা হৈছিল তাৰ ভিতৰত তেওঁ অন্যতম বুলি ক'ব খোজে। প্ৰথম বুলিও ক'ব পাৰি, কাৰণ ইয়াৰ আগতে উত্তৰ ভাৰতত গদ্য ৰচনা কৰাৰ প্ৰমাণ পোৱা নাযায়।
1: প্ৰাদেশিক ভাষাত
0: এই বিষয়ে আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়ে কৈছিলে, ইণ্ডিড দ্য প্ৰোজ গীতা অৱ ভট্টদেৱ কম্প'জ ইন দ্য 16th century ইজ ইউনিক অৱ ইটছ কাইণ্ড। It is a priceless treasure. Assamese prose literature developed to a stage in the far distant 16th century which no other literature of the world reached except the writings of Hooker and Latimer in England. গতিকে তেখেতৰ মতেতো
2: ডাঙৰ মানুহৰ চাৰ্টিফিকেটৰ মূল্য আছে, কথাটো যদিও হয়তো একেবাৰে সত্য নহয় তথাপি
0: হয়। তেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰেও এই ভট্টদেৱৰ গদ্য ভূয়সী প্ৰশংসা কৰিছিল। তেনেদৰে আশুতোষ মুখাৰ্জীয়েও কৈছিলে, দি পিপুল হু কুড ৰাইট গীতা ইন চাচ প্ৰোজ ইন দ্য 16th century ৱাজ নট এ স্মল পিপুল।
2: গতিকে ডক্টৰ শৰ্মা, বুজিলোঁ গীতাখন অসমীয়া ভাষাত লিখা হ'ল, এই গীতাৰ গদ্যৰ বিশেষত্ব কি আছিল যে আমি গৌৰৱ কৰিবলগীয়া?
0: গদ্যটো হ'ল এইটো আমাৰ কথিত ভাষাৰ যিটো গদ্য আছিলে, সেই গদ্যত তেওঁ কিছু সংস্কৃত শব্দ প্ৰয়োগ কৰি তেওঁৰ গীতাৰ নিচিনাখন দুৰ্বুদ্ধ শাস্ত্ৰৰ বিষয়বস্তু প্ৰকাশ মানে সৰ্বসাধাৰণ উপযোগীকৈ প্ৰকাশ কৰিবলৈ তেওঁ সক্ষম হৈছে। ভাগৱত পুৰাণখনৰো ভাগৱতৰো তেওঁ দামোদৰদেৱে কৈছিলে যে পূৰ্বে মহাপুৰুষে ছন্দত কৰিছে তাতকৈ সুগম কৰি সাৰ মাত্ৰ লৈ সৰ্বজনে সৰ্বসাধাৰণে বুজাকৈ তুমি ৰচনা কৰাই বুলি ভট্টদেৱক কৈছিলে। আৰু এই ক্ষেত্ৰত ভট্টদেৱ নিশ্চিতভাৱে তেওঁ সাফল্য লাভ কৰিছিল বুলি আমি ক'ব পাৰোঁ।
2: আমি ক'ব পাৰোঁ যে গদ্যত লিখে দুইখন গছ গজীয়া পুথি
0: পুথি
2: আৰু এই ধৰণৰ সমান্তৰাল বস্তু হয়তো সেই সময়ত ইমান পুৰঠ বস্তু।
0: তেনেদৰে ৰামায়ণৰ ক্ষেত্ৰতো অসমীয়া ভাষাত ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে বা চতুৰ্দশ শতিকাৰ আগৰ ফালে মাধৱ পণ্ডলীয়ে যে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিছিল, তেনেকুৱাকৈ ভাৰতৰ উত্তৰ ভাৰতৰ বিশেষকৈ কোনো প্ৰাদেশিক ভাষাত তাৰ সেই সময়ত চতুৰ্দশ শতিকাতেই ৰামায়ণ ৰচনা কৰা হোৱা নাছিল। আনকি মাধৱ কন্দলীৰ প্ৰায় 150 বছৰৰ পিছতহে তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিলে। সেইটো এটা আমাৰ কাৰণে অসমৰ ভাৰতীয় সংস্কৃতিলৈ অসমীয়া সংস্কৃতিৰ এটা ডাঙৰ টান এটা।
2: ডক্টৰ শৰ্মাই ভট্টদেৱে ৰচনা কৰা গীতা আৰু ভাগৱতৰ কথা ক'লে, আৰু সঁচাকৈয়ে ভট্টদেৱৰ গদ্যৰ চানেকি গৌৰৱৰ কথা। ঠিক এই বিষয়ৰ লগতে বোধ কৰোঁ অসমে বুৰঞ্জীকো টানি আনিব পাৰি,
1: নিশ্চয় পাৰি।
2: এটা কথা যে ভাৰতবৰ্ষ বুৰঞ্জীৰ বিষয়ত চহকী নহয়, প্ৰাচীন কালত সংস্কৃতত লিখা পুৰাণ আছিল, ঠিক বুৰঞ্জী বুলি তেনেকৈ
1: ক'ব নোৱাৰি।
2: আজিকালি পণ্ডিতবিলাকে অৱশ্যে পুৰাণবিলাক খুচৰি খুচৰি কিছু বুৰঞ্জীবিলাক সমল উলিয়াইছে। অৱশ্যে এই ক্ষেত্ৰত মই প্ৰশস্তি শিলালিপাদীৰ কথা ক'ব খোজা নাই, ক'ব খুজিছোঁ

0: ক্ৰম অনুসৰি লিপিবদ্ধ কৰা ৰাজনৈতিক ঘটনাৱলীৰ স্মৰণ নাইবা বিশ্লেষণ। ক'বলৈ গ'লে মুছলমানবিলাক ভাৰতলৈ অহাৰ আগেয়ে বুৰঞ্জী লিখা আৰ্হি ভাৰতত নাছিল বুলি ক'লেও অত্যুক্তি কৰা নহয়। আন ই আকবৰী, তবকাতি নাছিৰি আদি পুথি বিদেশী প্ৰেৰণাত সৃষ্টি হোৱা পুথি। এইবিলাকত ৰাজনীতিৰ উপৰিও সমাজৰ চিত্ৰ লক্ষ্য কৰিব পাৰি। আনহাতে ভাৰতৰ এক চুকত অৰ্থাৎ অসমত টাই আহোমসকলৰ পৰম্পৰা অনুসৰি ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা বুৰঞ্জীবিলাক এক সুকীয়া প্ৰকৃতিৰ সৃষ্টি। ষোড় শতিকাৰ সেইসমানৰ পৰা ৰজাঘৰীয়া তত্বাৱধানত এই বুৰঞ্জীবিলাক ৰচিত হৈছিল। আৰু ইয়াত আছে দেশৰ ভিতৰৰ ঘটনাৱলী, ৰজাঘৰীয়া বিভিন্ন ঘটনা, বাহিৰৰ শত্ৰুৰ লগত লগা যুঁজ বাগৰৰ কথা, ইমানকি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰু আনকি মোগল ৰাজ্যৰ ঘটনা বৰ্ণনা। ত্ৰিপুৰা বুৰঞ্জী আৰু পাটশাহ বুৰঞ্জী এই দুখনৰ বিশিষ্ট মূল্য আছে। বুৰঞ্জীবিলাক অকল যুঁজ বাগৰৰ নথিয়ে নহয়, ইয়াত মানৱীয় গুণেৰে পুষ্ট প্ৰেৰণাদায়ক ঘটনা বৰ্ণনাও নথকা নহয়। এবেলি প্ৰতাপসিংহ স্বৰ্গদেৱে জামিৰাগুৰি বাহৰত মাছ মাৰিবলৈ গৈ সনাতন কটকীৰ নাৱত কেতবিলাক অচিনাকি মানুহ দেখিবলৈ পালে। তেওঁ এইবিলাক পাইক নহয় বুলি ঠাৱৰ কৰি ইহঁতক পানীত পেলাবলৈ আদেশ দিলে। তেতিয়া সনাতন কটকীয়া ৰজাক জনালে এওঁলোক পাইক নহ'লেও ওচৰ গাঁৱৰ পাইকৰ ভাই ভতিজাহে, এওঁলোকক বধ কৰিলে স্বৰ্গৰ অধিক ক্ষতি হ'ব। বুৰঞ্জী ভাষাত একোটি মানুহ কুৰি বৎসৰেহে হয়, একোটা মানুহ একোখন পৰ্বত, ডাঙৰ শত্ৰু সন্নিকটতে আছে, নাকাটি নামাৰি ৰাখিলে এচুকত মেলিবলৈ পাব, কাটিলে মাৰিলে স্বৰ্গৰেওঢ়ে টুটে। এই ধৰণৰ চিন্তা শৰাইঘাটৰ ৰণৰ সময়ত লাচিত বৰফুকনৰ মুখৰ পৰা প্ৰকাশ পাইছিল। চকটৰ সিঙৰ আদেশত ৰাজপুত অশ্বাৰোহী সৈন্য আক্ৰমণ কৰি যেতিয়া আলেবৰ যুদ্ধত 10,000 অসমীয়া সৈন্য নিহত হয়, তেতিয়া লাচিত বৰফুকনে আক্ষেপ কৰি কৈছিল, আমাৰ মানত একোটা মানুহ একোটা হাতী, তাৰে ঘাটি পিটি হয় বুলিহে আগপাছ চাওঁ, ডাঙৰ কাৰ্যকামত ইমান মানুহ নপৰিলে অল্প কাৰ্যত 10,000 লোক পৰিল। সহজ সৰল ভাষাত ৰচিত এই বুৰঞ্জীবিলাক জ্ঞানগৰ্ভ প্ৰেৰণাদায়ক কথাৰে সঞ্জীৱিত। এবাৰ ৰাজবিষয়াজনক প্ৰতাপসিংহই এইবুলি আশ্বাস দিছিল, মই অভয় বৰ দিছোঁ, তিনি পুৰুষলৈ যুঁজ নাপাব, অনাযুঁজ হৈ খাবা, মই কাঠৰ গড় বান্ধিম পচিব, মাটিৰ গড় বান্ধিম খহিব, মই কথাৰ গড় বান্ধিছোঁ প্ৰাণ পৰিভোগী হ'ব। এয়া সপ্তদশ শতিকাৰ আগভয়ৰ কথা। এই ধৰণৰ চিন্তাৰ প্ৰতিধ্বনি লক্ষ্য কৰিব পাৰি ঊনবিংশ শতিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক বুৰঞ্জীত। সেই সময়ত ৰাজনীতিবিদ সুবক্তা ডেনিয়েল ৱেবষ্টাৰৰ যথেষ্ট প্ৰতিপত্তি। তেওঁ এবেলি কাগজত লিখা আইনতকৈ ৰাইজৰ মনত ঈশ্বৰ ভক্তি আৰু প্ৰেম প্ৰীতিৰ ভাৱ স্থাপন কৰিব পৰাটো কিমান ফলদায়ক, সেই কথাত জোৰ দিবলৈ কৈছিল, আমি যদি মাৰ্বল পাথৰেৰে কিবা সাজু সি ধ্বংস হ'ব, আমি যদি পিতলেৰে সাজু কালে তাক নোহোৱা কৰিব, আমি যদি মন্দিৰ সাজু সিও ভাগি ছিগি ধূলি হ'বগৈ, কিন্তু আমি যদি মানুহৰ মনৰ গঢ় দিব পাৰোঁ ইত্যাদি। প্ৰতাপসিংহ আৰু ডেনিয়েল ৱেবষ্টাৰৰ মাজত 300 বছৰৰ ব্যৱধান। খুচৰি চালে বুৰঞ্জীবিলাকত ৰাজনৈতিক জ্ঞানৰ যথেষ্ট সমল পোৱা যায়। অলংকাৰ বৰ্জিত ভাল গদ্যৰ চানেকি হিচাপেও এইবিলাকৰ সাৰ্থকতা কম নহয়। আৰু এইবিলাকত আছে প্ৰেৰণাদায়ক ঘটনা বৰ্ণনা, যি বৰ্ণনা নাটক উপন্যাস আদিৰ সমলৰূপে ব্যৱহাৰ কৰিব পাৰি। অসমীয়া নাট্যকাৰে ইয়াৰ ঘটনা লৈ নাটক ৰচনা কৰিছে। আৰু এটা কথা, বুৰঞ্জী থকা ঘটনা তাৰিখ আদি সাধাৰণতে নিৰ্ভৰযোগ্য। পাটশাহ বুৰঞ্জীত টাইমুৰৰ আক্ৰমণ, হুমায়ুনৰ পাৰ্শ্বদেশলৈ পলায়ন, শ্বেৰশ্বাহৰ কথা, আৰংজেবৰ ভ্ৰাতৃ হত্যা, শিৱাজীক জয় কৰিবলৈ আৰংজেবৰ যত্ন, ৰামসিংহৰ কথা ইত্যাদি নানান বিষয়ৰ সমাৱেশ ঘটিছে। আনকি সপ্তদশ শতিকা মানত দিল্লীত মানুহৰ মুখত শুনিবলৈ পোৱা কাহিনী কেতবোৰো এই বুৰঞ্জীত সোমাইছে। এইখন এনে মানুহে ৰচনা কৰিছিল যাৰ দিল্লী সম্পৰ্কে অভিজ্ঞতা যথেষ্ট আছিল। অধ্যাপক সূৰ্যকুমাৰ ভূঞাৰ ধাৰণা এইখন কোনোবা মুছলমান লিখকে ৰচনা কৰা, বৰ্ণনা সৰখৰীয়া, উপন্যাসৰ দৰে সহজ পাঠ্য। এইবিলাক কাৰণতে কৈছোঁ অসমৰ বুৰঞ্জীৰ ভাৰতীয় সংস্কৃতিত এক বিশিষ্ট স্থান নোহোৱা নহয়।
1: মই এটা কথা সোধো, এনে চৈতন্য চৰিতামৃতকে আদি কৰি দোহা কবিৰ দোহা চাহিবৰ তেওঁলোকৰ জীৱনমালা এইবোৰ কবিতাত আছে, কিন্তু এনেকুৱা প্ৰাণৰ ভাষাৰে সৰল অসমীয়া ভাষাৰে লেখাৰ দৰে
0: ঘটনা প্ৰধান
1: তেনেকুৱা ভাষা আমাৰ উত্তৰ ভাৰতত আছিল নেকি তেতিয়া, পাইছেনে?

0: निरपेक্ষভাবে, তাকে নিরপেক্ষভাবে
1: নিরপেক্ষভাৱে নিব
2: তেনেকেতো
0: নাই পোৱা নাযায়।
2: পোৱা নাযায়, কিছু হয়তো ঘটনা থাকিব
1: তাৰমানে
2: জানে।
1: অসমীয়া আমাৰ যিটো বুৰঞ্জী সাহিত্য,
2: এইখিনি আমাৰ মানে
1: অতুলনীয় সাহিত্য,
2: অনন্য বুলি ক'ব পাৰি, অনন্য। কাৰণ অলংকাৰ নাই তেনেকে, মানে ভাষাৰ আৱৰ্জনা নাই, সৰল বাক্যবিলাক চুটি চুটি, আৰু ঠায়ে ঠায়ে ব্যক্তিগত মানুহৰ বিষয়েও আছে, সৰু সৰু কাহিনীবিলাকো আছে, বহুত কথা আছে। ৰাজনৈতিক মানে জ্ঞানগ্ৰহ কথা এনেকে আছে হয়তো যে দুটা বাঘ একেটা চঙতে থাকি নেকি, দুজন শক্তিশালী মানুহ ওচৰে থাকিব নোৱাৰে, আজিও নাথাকে।
0: আৰু ঘটনাবিলাক অনেক ক্ষেত্ৰত উপন্যাস কম আছে,
2: সুন্দৰ বৰ্ণনা। আজিলৈ আমি সামৰিলোঁ আৰু, আপোনাক ধন্যবাদ।
3: শ্ৰোতাসকলে ইমান পৰে ভাৰতীয় সংস্কৃতিলৈ অসমৰ অৱদান, এই বিষয়ে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী, প্ৰদীপ চলিহা আৰু ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ মাজত হোৱা আলোচনাটি শুনিলে।

আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। এতিয়া সময় নিশা 10:30 হৈছে। লগে লগে অন্ত পৰিল আজিৰ অনুষ্ঠান প্ৰচাৰৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।